এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জ আৰু নিউজ অন এ আই আৰ এপ যোগে এয়া আকাশবাণী নগাঁও। আজি শুক্ৰবাৰ 2026 খ্ৰীষ্টাব্দৰ মে মাহৰ 29 তাৰিখ, অসমীয়া লেখেৰে জেঠ মাহৰ 14 তাৰিখ। পুৱা 5:56 হৈ যোৱাৰ লগে লগেই সমূহ শ্ৰোতালৈৰ প্ৰীতি আৰু সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আজিৰ অনুষ্ঠান। ষ্টুডিঅ'ত মই কুমাৰ পদ্মনাভ, কাৰ্যকক্ষত মোৰ সৈতে আছে হিমাক্ষী মজুমদাৰ, নিয়ন্ত্ৰণ কক্ষত আছে হিমশিখৰ বৰুৱা। আপোনাৰ আজিৰ দিনটো শুভ হওক।

এয়া আকাশবাণী নগাঁও। খন্তেক পিছতেই 6 বজাত আৰু 6:05 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰ কৰা হিন্দী আৰু ইংৰাজী বাতৰি ৰিলে কৰি শুনোৱা হ'ব।

ক্ষন্তেক পিছতেই পুৱা 6:15 শুনিবলৈ পাব ভক্তিমূলক গীতৰ অনুষ্ঠান উপাসনা। 6:30 শুনিবলৈ পাব শিল্পীৰ পৃথিৱীত এভুমুখী অনুষ্ঠানটিৰ পুনৰ প্ৰচাৰ। 7:00 নিয়োগ বাতৰি আৰু 7:05 অসমীয়া বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। 7:15 সুপ্ৰভাত, 7:30 মূৰ্ছনা আৰু তাৰ পাছত ক্ৰমে হিন্দী আৰু ইংৰাজী বাতৰি শুনিবলৈ পাব।

চাৰে 8 বজাত গীতিমালিকা আৰু 9 বজাত পুৱাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব। 9:15 জিলাৰ ৰেহৰূপ আৰু 9:20 আব্দুল ৰাজেকৰ কণ্ঠত জিকিৰ শুনিবলৈ পাব। 9:30 শুনিবলৈ পাব নলিনীবালা হাজৰিকা ৰচিত এখনি আলেখ্য মৃত্যুঞ্জয়ৰ প্ৰথম খণ্ডটি। 10:00 শুনিবলৈ পাব এখনি নাট শেষ হাঁহি মাৰিব কোনে।

পুৱা 11 বজাৰ পৰা বিয়লি 4:30 বজালৈ আকাশবাণী দিল্লী, মুম্বাই আৰু গুৱাহাটী কেন্দ্ৰৰ অনুষ্ঠান আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

বিয়লি 4:30 শুনিবলৈ পাব যুৱ তৰংগ, 5:15 অসমীয়া আঞ্চলিক বাতৰি, 5:25 শুনিবলৈ পাব মহিলাসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান আমৈ, 5:45 শুনিবলৈ পাব বিদ্যাৰ্থী অনুষ্ঠান, সন্ধিয়া 6:10 কৃষকবাণী, 6:45 আঞ্চলিক বাতৰি শুনিবলৈ পাব। সন্ধিয়া 7:05 শুনিবলৈ পাব এটি বৃন্দগীত, 7:20 জুৰিমণি বৰাৰ আধুনিক গীত আৰু 7:30 সুৰলহৰী অনুষ্ঠান শুনিবলৈ পাব। নিশা 8:02 নিবেদন কৰা হ'ব অসমীয়া গীত আৰু 8:22 হিন্দী বোলছবিৰ গীত নিবেদন কৰা হ'ব। নিশা 8:45 আৰু 9:00 হিন্দী আৰু ইংৰাজী বাতৰি শুনিবলৈ পাব।

9:15 নিজৰা আৰু 9:30 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান শুনিবলৈ পাব। অনুষ্ঠানটি শেষ হোৱাৰ লগে লগেই 10:00 অন্ত পৰিব আমাৰ কেন্দ্ৰৰ অনুষ্ঠান প্ৰচাৰ। এয়াই আছিল আজিৰ দিনটোত আমাৰ কেন্দ্ৰ যোগে প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসূচী। এফএম বেণ্ডৰ 102.7 MHz-ত এয়া আকাশবাণী নগাঁও নিবেদন কৰিছোঁ ভক্তিমূলক গীতৰ অনুষ্ঠান উপাসনা।

0: উপাসনা অনুষ্ঠানটি শুনিলে। আজিৰ উপাসনা অনুষ্ঠানত শ্ৰোতাই অনন্ত ওজাৰ কণ্ঠত বৰগীত, তৰুণ চন্দ্ৰ মহন্তৰ কণ্ঠত লোকগীত আৰু ছায়া গাংগুলীৰ কণ্ঠত ভজন শুনিলে। এতিয়া নিবেদন কৰিছোঁ শিল্পীৰ পৃথিৱীত এভুমুখী অনুষ্ঠানটিৰ পুনৰ সম্প্ৰচাৰ।
1: শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাইছোঁ, আৰম্ভ কৰিছোঁ শিল্পীৰ পৃথিৱীত এভুমুখী। আজিৰ অনুষ্ঠানত আমাৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছে এগৰাকী বহুমুখী প্ৰতিভা সম্পন্ন শিল্পী অজিত চন্দ্ৰ বৰা। আপোনাক আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ।
2: নমস্কাৰ, মই আপোনালোকৰ সকলোকে মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ।

0: আপুনি সুকুমাৰ কলাৰ লগত জড়িত, লগতে গীত, মুখাশিল্প এইসমূহ আপুনি চৰ্চা কৰিছে, আৰু চৰ্চা কৰাৰ লগতে আপুনি নতুন প্ৰজন্মক ইয়াৰ বিধিগত প্ৰশিক্ষণো দি আহিছে, আৰু এইসমূহ কাৰ্যত আপুনি জড়িত হৈ থকাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় তথা ৰাজ্যিক পৰ্যায়ত আপুনি সন্মানিত হৈছে। সেই সম্পৰ্কে আমি আলোচনা কৰিম, কিন্তু প্ৰথমেই আমি আমাৰ শ্ৰোতাসকলক ক'ব বিচাৰিছোঁ যে আকাশবাণী নগাঁৱৰ জন্মলগ্নৰ সময়ত যিসকল শিল্পীয়ে আমাৰ সৈতে জড়িত হৈছিল তেখেতসকলৰ ভিতৰত আপুনিও এগৰাকী।
1: হয়,
0: খুব প্ৰথম পৰ্যায়ৰ পৰাই আপুনি আমাৰ আকাশবাণীৰ জৰিয়তে আপুনি বৰগীত পৰিৱেশন কৰিছে, এই বিষয়ে আমি আৰু প্ৰসংগলৈ আমি যাম। কিন্তু বৰ্তমান আপোনাৰ শিল্পী জীৱনৰ যি এই যে আপুনি খোজ পেলালে শিল্পী জীৱনত, কেনেধৰণে আপুনি অনুপ্ৰাণিত হৈছিলে সৰুৰ পৰা
1: এই শিল্পকলাৰ লগত জড়িত? মই সৰুৰে পৰা মোৰ মনটো বৰ উৎসাহিত আছিলে এই শিল্প দিশটোৰ প্ৰতি, চিত্ৰ, গীত বা এই কলা দিশটোৰ লগত জড়িত থাকিবলৈ মোৰ সৰুৰে পৰাই বৰ এটা হেঁপাহ আছিলে, মন আছিলে। মই মোৰ ঘৰুৱা অৱস্থাত এতিয়া বহুত অসুবিধা আছিলে, যিটো সময়ত মোৰ মনটো এই দিশটোত আগবাঢ়ি যোৱাৰ কাৰণে মই বৰ হেঁপাহ কৰিছিলোঁ।
0: কোন অঞ্চলৰ বিষয়ে আমাক? কোন অঞ্চলত আপোনাৰ শৈশৱ অতিবাহিত হৈছিল, জন্মগ্ৰহণ কৰিছিলে?
1: মোৰ ঘৰ নগাঁও জিলাৰ হাতীচুং মৌজাৰ চকলাঘাট ব্ৰাহ্মণ গাঁৱত মোৰ ঘৰ। মোৰ দেউতা আছিলে ভোগৰাম বৰা, মা আছিলে মাখুলি বৰা। 5 বছৰৰ আগতে আমি যেতিয়া স্কুললৈ মই গৈছোঁ আৰু, তেতিয়াই মোৰ মা দেউতাক মই হেৰুৱাইছিলোঁ। তাৰ পিছৰ পৰা আমি 5জন ভাই ককাই, 2গৰাকী মোৰ বাইদেউ, এই লৈ আমি বহুত কষ্টৰে আমি এটা পৰ্যায় পাইছিলোঁগৈ। পাই তেতিয়া পাই মনটো বহুত হাহাকাৰকৈ আছিল, আৰু আমাৰ অৱস্থাও ঠিক তেনেকুৱা নাছিলে। দেউতাই অকল মাটি বাৰী অকণমান দি থৈ গৈছিল, আমি তাৰ ওপৰতেই ব্যস্ত হেৰি কৰি, আমাৰ বাৰীখন অকণ ডাঙৰ আছিলে, সেই তাৰে তামোল পাণ বেচি আমি চলি পঢ়া শুনা কৰি আমি এটা পৰ্যায় পাইছিলোঁগৈ। বৰ কষ্ট কৰিছিলোঁ, তাৰ মাজত আমাৰ অন্তৰত সোমাই থকা এই শিল্পী মনটোক ৰাখিব নোৱাৰোঁ। সৰুৰে পৰাই ছবি অঁকাৰ অভ্যাস এটা মোৰ আছিলে, আৰু সৰুৰে পৰাই মই কিবা গাই ভাল পাওঁ, গতিকে মই এই দিশটোত লগাৰ কাৰণে হেঁপাহ কৰিছিলোঁ। তাৰপিছত 1991-92 এই হেৰিয়াতে চনতে মই প্ৰণৱ বৰুৱাৰ সান্নিধ্য পাইছিলোঁ। এই প্ৰণৱ বৰুৱাৰ সান্নিধ্য পাই মই তেতিয়া দিনতো কোনো গাড়ী মটৰ বা ৰাস্তা পদূলিও ইমান ঠিক নাছিলে, এখন পুৰণি ভগা চাইকেল লৈ মই প্ৰায় 5-6 বছৰ কাল মই নগাঁৱলৈ অহা যোৱা কৰি প্ৰশিক্ষণ লৈ মই ফাইন আৰ্টৰ চাৰ্টিফিকেটখন লৈ তেখেতৰ পৰামৰ্শমতেই মই আমাৰ গ্ৰামাঞ্চলত যিহেতু এই সুবিধাখিনি নাছিলে, এতিয়া যেনেকৈ সকলো সুবিধা গ্ৰামাঞ্চলত হৈ পৰিছে, তেতিয়া একোৱেই নাছিলে আমি সুবিধা পৰা, মানে আমি শিকিব পৰা বা জানিব পৰা কথা একোৱেই নাছিলে গ্ৰামাঞ্চলত। তেতিয়া মোৰ মনটোৱে বহুত হাহাকাৰ কৰিছিল যে মই মোৰ অঞ্চলত মই কিবা এটা কৰি থৈ যাম, আমাৰ অঞ্চলৰ প্ৰতিভা থকা শিল্পীসকলক বা ল'ৰা ছোৱালীখিনিক মই কেনেকৈ এই দিশটোত আগবঢ়াই নিব পাৰিম, মোৰ মনটো হাহাকাৰ কৰিছিলে। তেতিয়া প্ৰণৱ বৰুৱাৰ লগত, ছাৰৰ লগত মই আলোচনা কৰোঁতে তেওঁ কৈছে, হ'ব তুমি এতিয়া পাৰিবা, যিহেতু তোমাক চাৰ্টিফিকেট হৈ গ'ল, তুমি এখন স্কুল খুলিব পাৰিবা। মই আমাৰ তাতে প্ৰথম মই বিষ্ণুজ্যোতি সুকুমাৰ কলা বিদ্যালয় জিতুপৰা, এইটো ক'বই লাগিব, জিতুপৰাৰ লগত মই 2বছৰ কাল, যেতিয়া মই আৰ্টৰ ফাইন আৰ্টৰ চাৰ্টিফিকেট লোৱাৰ পিছত মই জিতুপৰাৰ লগত 2বছৰ কাল ছাত্ৰ ছাত্ৰীক অলপ প্ৰশিক্ষণ দিছিলোঁ। তাৰ জিতুপৰাই অকণমান বেলেগ ফালে যোৱাৰ কাৰণে স্কুলখন অকণমান হেৰি হৈ গ'ল, তেতিয়া মই নিজাকৈ কেনেকৈ এইটো অনুষ্ঠান খুলিম, মই ছাৰৰ লগত, প্ৰণৱ বৰুৱা ছাৰৰ লগত কিছু আলোচনা কৰিলোঁ। কৰাত ছাৰ ক'লে, তুমি নিজে খোলা, মই যিলৈকে সহায় কৰিম। ছাৰৰ পৰামৰ্শমতে মই শংকৰদেৱ চিত্ৰকলা বিদ্যালয় হাতীচুং ৰাইজৰ সহযোগত মই চুমাগাঁৱত প্ৰতিষ্ঠা কৰিলোঁ 1998 চনত।
0: ছাত্ৰ ছাত্ৰীসকলক শিল্পকলাৰ দিশত আপুনি প্ৰশিক্ষণ দিয়াৰ উপৰিও আপুনি কথা প্ৰসংগত কৈছিলে যে থলুৱা মিউজিকৰ এটা বেণ্ড আপুনি গঠন কৰিছে, কি কি কাম কৰি আছে আপোনালোকৰ এই বেণ্ডটোৱে?
1: আমাৰ এই চিত্ৰকলা বিদ্যালয়খনৰ মানে যিখিনি কলা দিশৰ লগত জড়িত ল'ৰা ছোৱালী, সেইখিনিক আমি প্ৰতিভাবিলাক চাই তেওঁলোকক বিভিন্ন প্ৰশিক্ষক আনি আমি

0: গীতৰ পৰা বাদ্যলৈকে সম্পূৰ্ণ কৰি আমি 2017 চনত মই সুৰাই লাহৈ নামৰ এটা ফক বেণ্ড অৱ আছাম বুলি নামাকৰণ কৰি আমি তেতিয়াৰ পৰা এই বেণ্ডটোৰ জৰিয়তে আমি অসমৰ বিভিন্ন মঞ্চত আমি প্ৰদৰ্শন কৰি ৰাইজৰ ভূয়সী প্ৰশংসা লাভ কৰিছোঁ।
1: অসমৰ বাহিৰেও ভাৰতবৰ্ষৰ বিভিন্ন অন্য
0: নাই নাই ভাৰত আমি সুৰাই লাহৈটো অৱশ্যে এতিয়ালৈকে অসমৰ বাহিৰত আমি কৰা নাই, কিন্তু আমি ভাৰতবৰ্ষৰ বিভিন্ন মঞ্চত আমি আমাৰ ছাত্ৰ ছাত্ৰীক লৈ বিভিন্ন মানে অনুষ্ঠান পৰিৱেশন কৰি ভূয়সী প্ৰশংসা লাভ কৰিছোঁ। আমি চনবিলাক মই ক'ব পাৰিম, গোটেই চনবিলাক মই ইতিমধ্যে বিহাৰত ধৰক আমি 2015 আমাৰ অনুষ্ঠান কৰিছিলোঁগৈ, আমি তাত পুৰস্কাৰ পাইছোঁ। আৰু 2015 হাৰিয়ানাতো আমি গৈছিলোঁ, তাৰ শ্বাহজাহানপুৰত গৈছিলোঁ 2017, দিল্লী গুৰগাঁৱলৈ গৈছিলোঁ 2018, তাৰপিছত মণিপুৰত আমি 2015 গৈছিলোঁ, তাৰপিছত 2016 চনত আমি ঝাৰখণ্ডত গৈছিলোঁ, কটকত গৈছিলোঁ আমি 2020, তাৰপিছত লক্ষ্ণৌত গৈছোঁ 2017, বিহাৰ গৈছোঁ আকৌ 2016। এনেধৰণে আমি বিভিন্ন অনুষ্ঠান ভাৰতবৰ্ষৰ বিভিন্ন মঞ্চত প্ৰদৰ্শন কৰি আমি 7টা ৰাষ্ট্ৰীয় বঁটাও পাইছোঁ।
1: কি প্ৰদৰ্শন কৰিছিল?
0: হয় হয়, আমি তাত খোল বাদ্য, ঢোল বাদ্য, তাৰপিছত ভোৰতাল নৃত্য, তাৰপিছত তিৱা নৃত্য, ৰাভা নৃত্য ইত্যাদি, সত্ৰীয়া নৃত্য, এই গোটেইখিনি আমি দল লৈ গৈ পেলাই অনুষ্ঠান পৰিৱেশন কৰিছোঁ আৰু নাটকো কৰিছোঁ দেই।
1: এইসমূহ প্ৰান্তত আমাৰ অসমীয়া যিসমূহ সংস্কৃতি, থলুৱা হওক বা সত্ৰীয়া সংস্কৃতি, সত্ৰীয়া সংস্কৃতিটো আজিকালি ধ্ৰুপদী মান্যতাই পাইছে, এইসমূহৰ প্ৰতি সেইসমূহ দৰ্শক বা শ্ৰোতাৰ আকৰ্ষণটো কেনেধৰণে?
0: বহুত বহুত ভাল, বহুত ভাল। অসমৰ যেতিয়া আমি অনুষ্ঠান পৰিৱেশন কৰোঁ তাত আমি বহুত হাততালি পাইছিলোঁ, বহুত আমাক আদৰি লৈছিলে, বহুত ভাল পাইছে। আৰু বিশেষকৈ আমাৰ এই কলা দিশৰ যিখিনি ল'ৰা ছোৱালী আমি লৈ যাওঁ সেই ল'ৰা ছোৱালীখিনি বহুত সৰু আছিলে, ধৰক হাইস্কুলৰ লেভেলৰ ল'ৰা ছোৱালী আছিলে, সেই ল'ৰা ছোৱালীখিনিক যেতিয়া সিহঁতে পায় সিহঁতেতো কোলাত দাঙি দাঙি লয়, সিহঁতৰ প্ৰদৰ্শন দেখি, সিহঁতৰ প্ৰতিভা দেখি সিহঁত সকলো আপ্লুত হৈছিলে। আৰু আমি বঁটা পাইছোঁ, মই কৈছোঁ ইতিমধ্যে 7টা ৰাষ্ট্ৰীয় বঁটাও পাইছোঁ আৰু বিভিন্ন বঁটা আমি তাত পাইছোঁ, পুৰস্কাৰ পাইছোঁ।
1: আপুনি অনুষ্ঠানটোৰ জৰিয়তে পোৱা
0: অনুষ্ঠানটোৰ জৰিয়তে
1: আপুনি ব্যক্তিগতভাৱেও
0: হয়
1: ডক্টৰ আম্বেদকাৰ বঁটা আপুনি ৰাষ্ট্ৰীয় বঁটা পাইছে আৰু আন্তঃৰাষ্ট্ৰীয় এটি অনুষ্ঠানৰ পৰাও আপুনি সন্মান লাভ কৰিবলৈ সক্ষম হৈছে, বিষয়ে অকণমান কওকচোন।
0: হয় হয়, মই 2020 চনত আম্বেদকাৰ বঁটা অৰ্থাৎ ৰাষ্ট্ৰীয় কলা বিহাৰত গৌৰৱ উপাধি মই বঁটা পাইছিলোঁ, পানীপথৰ হাৰিয়ানাত মোক এইটো বঁটা প্ৰদান কৰিছিলে। তাৰপিছত 2013 চনত ইটানগৰত সংস্কাৰ ভাৰতীয়ে শাহাদত কাহ সন্মান মোক অৰ্পণ কৰিছিলে আৰু 2019 চনৰ 5 ছেপ্টেম্বৰত লায়ন্স ক্লাব ইণ্টাৰনেশ্যনেল ক্লাবে মোক সোণাইপৰীয়া শিল্পী বঁটা প্ৰদান কৰিছিলে। তাৰপিছত আহি 2022 চনত মই শান্তিৰ বঁটা এভাগ পাইছিলোঁ আৰু এই শান্তি বঁটাভাগ মোক প্ৰদান কৰিছিলে ইণ্টাৰনেশ্যনেল হিউমেন ৰাইটছ এম্বেচাদৰ সংগঠনে। আৰু লগে লগে কি হৈছিলে, মোক লণ্ডন বুক অৱ এৱাৰ্ড ৱৰ্ল্ড ৰেকৰ্ডত মোৰ নাম সন্নিৱিষ্ট কৰিছে তেখেতসকলে আৰু তাৰ চাৰ্টিফিকেট মোক দিছে। এনেধৰণে ধৰক 1922 চনত ডিষ্ট্ৰিক্ট এৱাৰ্ড পাইছোঁ মই শিক্ষা বিভাগৰ পৰা।
1: আৰু এইদৰেই আপোনাৰ শিল্পকলাৰ যি সাধনা, এই সাধনা আগবাঢ়ি গৈছে।
0: হয়,
1: আমি আকৌ পুৰণি এটি প্ৰসংগলৈ উভতি যাব বিচাৰিছোঁ। আপুনি আকাশবাণী নগাঁৱত 1994 চনত আপুনি প্ৰথম অডিশ্যন দিছিলে গীতৰ, প্ৰথম বছৰে আপোনালোকে নিৰ্বাচিত হৈছিল,
0: নিৰ্বাচিত হৈছিল,
1: তেতিয়া আপোনালোকে বৰগীত পৰিৱেশন কৰিছিলে, আপুনি কিছু বছৰ আপুনি কৰিলে বৰগীত
0: পৰিৱেশন
1: নগাঁৱত। আমাৰ শ্ৰোতাসকলে নিশ্চয় আশা কৰিব আপোনাৰ মুখেৰে বৰগীত আমি যদি শুনিব পাৰোঁ অনুষ্ঠানৰ মাজতে।
0: আচলতে হয় বৰগীতভাগ মই সেইটো কাৰণেই এৰি দিলোঁ, মোৰ চৰ্চা নাইকিয়া হৈ গ'ল বহুদিনৰ মূৰত। আপুনি যিহেতু অকণমান গুণগুণাই দিব দিছে, মই অকণমান ৰাক্ষী একতাল অকণমান গুণগুণাই দিছোঁ।

0: অতি সুন্দৰ আপোনাৰ পৰিৱেশন। আপুনি কৈছে যে আপোনাৰ চৰ্চা বৰ্তমান সীমিত হৈ পৰিছে, তাৰ পিছতো আপোনাৰ কণ্ঠস্বৰৰ মাধুৰ্যতা একেই আছে যেন মোৰ অনুভৱ হৈছে। আৰু যি কি নহওক, আমি আন এটি প্ৰসংগলৈ যাওঁ। আপুনি মুখা শিল্পৰ লগতো জড়িত, আপুনি আমাৰ ভাওনাত যিসমূহ মুখা ব্যৱহৃত হয় এই বিষয়ে অকণমান কওকচোন।
1: হয় হয়, মুখা শিল্পৰ লগত মই জড়িত হৈছিলোঁ। মানে মাজুলীৰ মুখাসমূহ মই যেতিয়া টিভিয়ে চিভিয়ে বা এনেকৈ দেখিছিলোঁ, মোৰ বৰ মন গৈছিলে সাজিবলৈ। তেতিয়া মই ক'ত শিকিব পাৰিম সেই মনটো হেঁপাহ এটা খুবকৈ আছিলে। তেতিয়া প্ৰথম মই 2013 চনত এই পুৰণিগুদাম কলং কলা কেন্দ্ৰত এটা প্ৰশিক্ষণৰ সুবিধা পাইছিলোঁ। সংগীতনাট একাডেমীৰ জৰিয়তে তেখেতসকলে লৈছিলে। তেখেতসকলৰ লগত 15 দিনীয়া এটা কাৰ্য কৰ্মশালাত অংশগ্ৰহণ কৰি মই তেতিয়া অলপ কিছু কথা শিকিছিলোঁ। আৰু তাৰপৰা মাজুলীৰ প্ৰশিক্ষকে আহিছিলে, আমাক শিকাইছিলে। প্ৰথম তেনেকৈ মই আৰম্ভ কৰিছিলোঁ। তাৰপিছত মই এটা শিশু সমাৰোহ হৈছিলে মাজুলীত, 6 দিনীয়া এটা শিশু সমাৰোহ কমলাবাৰী সত্ৰত। তালৈ মোক নিমন্ত্ৰণ দিছিলে, মই যিহেতু আৰ্টৰ লগত জড়িত, আৰ্টৰ প্ৰশিক্ষক হিচাপেলৈ মোক মাতিছিলে। মই তাতে হেমচন্দ্ৰ গোস্বামীদেৱক পালোঁ। সেই 6টা দিন মই তেখেতৰ লগত এই মুখাশিল্পৰ লগত অকণমান চৰ্চা কৰিছিলোঁ। সেই তেতিয়াও মই কিছু কথা জানিলোঁ। তাৰপিছত এই কলং কলা কেন্দ্ৰতে আৰু কিমান চনত মই আকৌ 15 নে 18 চনত আকৌ এটা প্ৰশিক্ষণ মই লোৱাৰ সুবিধা পালোঁ। সেইটো সেই সংগীতনাট একাডেমীৰ জৰিয়তে তেখেতসকলে পাতিছিলে। মই তাতো আকৌ অংশগ্ৰহণ কৰিছিলোঁ। সেই তেতিয়াও শিকিলোঁ বহু কথা। আৰু ধিঙৰ লাইব্ৰেৰীত তাতো সংগীতনাট একাডেমীৰ জৰিয়তে মানে আহাৰ্যৰ এটা মানে হেৰি পাতিছিলে, শিবিৰ প্ৰায় 15 দিনীয়া। তাতো মই অংশগ্ৰহণ কৰাৰ সুবিধা পাইছিলোঁ। এই আহাৰ্য বুলি কওঁতে আমাৰ ভাওনাৰ যিখিনি ড্ৰেছ পোচাক ইটো সিটো বনায়, তাত যিহেতু মুখাটো মহাপুৰুষ শংকৰদেৱে ভাওনাৰ লগত যেতিয়া চিহ্ন যাত্ৰা তেখেতে আৰম্ভ কৰিছিলে, প্ৰথম মুখা সৃষ্টি কৰিছিলে, গতিকে এই আহাৰ্য বুলি কওঁতে এই মুখাশিল্পও যিহেতু তাৰ লগত জড়িত আছে, গতিকে মুখাটো তাত সেই আহাৰ্যৰ প্ৰশিক্ষণত আমাক শিকাইছিলে। আৰু তাত সেই মাজুলীৰ প্ৰশিক্ষক আহিছিলে। সেই 15 দিন মই তাতো শিকাৰ সুবিধা পাইছিলোঁ।
0: মুখাসমূহ আপোনালোকে যেতিয়া তৈয়াৰ কৰে কিমান দিনলৈকে থাকে, নে এইটো বহুত দিনলৈকে থাকে, নে এবাৰেই ব্যৱহাৰ কৰা হয়?
1: নহয় নহয়, মুখা মানে সৃষ্টি কৰাৰ পিছত মুখাটো বেয়া নোহোৱালৈকে আমি ব্যৱহাৰ কৰি থাকিব পাৰোঁ। বহুত দিনলৈকে থাকি যায়। এতিয়া ধৰক মুখা বুলি কওঁতে বৰমুখা, মুখমুখা, চৌমুখা, লুটুকৰি মুখা, তেনে বিভিন্ন ধৰণৰ মুখা আছে। এতিয়া ধৰক বৰমুখাটো মানে মানুহৰ সোমাই মানুহটো সোমাই মানে মানুহটো দুগুণ হৈ যায়। দুগুণ হৈ যোৱাৰ পিছত এইটো সুন্দৰকৈ নৃত্য কৰিব পাৰে। মই কলাক্ষেত্ৰত 2000 কিমান চনত এটা ৰাষ্ট্ৰীয় তাত তেওঁলোকে ফেষ্টিভেল পাতিছিলে, মোক মাতিছিলে। মুখা মই বৰমুখা লৈ গৈছিলোঁ, চাইবাচা লৈ গৈ তাত মই বৰমুখা প্ৰদৰ্শন কৰিছিলোঁ 10 দিন। 10 দিনীয়া এটা অনুষ্ঠানত মই গোটেইকেইদিন থাকি তাত বাটৰ নাট, মুখাৰ জৰিয়তে বাটৰ নাট বা মুখা প্ৰদৰ্শন কৰি মই ভাল এটা প্ৰদৰ্শন মানে ভূয়সী প্ৰশংসা লাভ কৰিছিলোঁ। তাত আমাৰ এই শংকৰদেৱ চিত্ৰকলা বিদ্যালয়ৰ শিশুসকলেও তাত বিভিন্ন অনুষ্ঠান আমি পৰিৱেশন কৰিছোঁ কেইবাটা মঞ্চত।
0: মানে শিশুসকলৰ মাজতো আপুনি মুখাশিল্পৰ আপুনি প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা?
1: মই কেইবাটাও কৰিছোঁ মোৰ নিজৰ জেগাত। মই আমাৰ বিশেষকৈ আমাৰ নগাঁও এন ৱাই কে সংগঠনৰ পৰা চৰকাৰৰ জৰিয়তে মই কেইবাটাও প্ৰশিক্ষণ দিয়াৰ আমাৰ স্কুলতে সুবিধা পাইছিলোঁ। মই এবাৰ 25 জনক প্ৰশিক্ষণ মই নিজে দিছোঁ। তেওঁলোকে প্ৰায় 10-15 জনক এতিয়া সম্পূৰ্ণ ধুনীয়াকৈ কৰিব পৰা হৈ গ'ল। এই বছৰ 2025 বৰ্ষত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ তৰফৰ পৰা মানে আমাক এটা কৰ্মশালা দিছিলে। তাত মই মুখা আৰু ঢোল বাদনৰ এটা লৈছিলোঁ, 15 দিনীয়া কৰ্মশালা। তাতে মই কমে 40-45 জন ল'ৰা ছোৱালীক মই মুখা শিকোৱাৰ সুবিধা পালোঁ। আৰু অকল মই প্ৰশিক্ষক থকা নাই, মই বেলেগৰ পৰা আনিছোঁ। আৰু মোৰ যিকেইটা যিকেইজন শিকাই থৈছিলোঁ তেওঁলোকেও যোগদান কৰি এই নতুন প্ৰজন্মক আমি মুখা শিকাবলৈ সুবিধা পাইছোঁ।
0: কিছুদিন ভারতীয় গণনাট্য সংঘর লগতো আপনি জড়িত হয়ে পড়েছিলেন,
1: হয়
0: সেই সময় আপনার বিশেষ অভিজ্ঞতাও আছে, বিশেষ করে আমার কলাগুরুর পত্নীর সহিতে আপনি তখন সান্নিধ্য পাইছিলেন আপনি গণনাট্য সংঘত যেটা আপনি গিয়েছিলেন,
1: হয়
0: এই বিষয়ে অকমান জানাব নেকি? বারো
1: ভারতীয় গণনাট্য সংঘর মই জড়িত হবলে সুবিধা পাইছিল। আমার কলাগুরু বিষ্ণুপ্রসাদ রাভাদেবর তৃতীয়গী পত্নী মোহিনী রাভা তখেতর সান্নিধ্য পাইছিল। প্রথম তখেতক সান্নিধ্য পাই লভিবলে মই সক্ষম হয়েছিল। আমার ইয়াতে যেতিয়া কলাগুরু বিষ্ণু রাভাদেবর মানে আমি অনুষ্ঠান পাতো 20 জুনত, আমার অঞ্চলের জিতু বরা নামর সেই শিল্পীজনের মানে লগ লাগি আমি ডাঙরকে ইয়াত বিষ্ণুরাভা দিবস পাতিছিল। আর বিষ্ণুরাভা দিবসত বাইদেউক আমি মানে মাতার সুবিধা লৈ সেই বাইদেউক লগ পাইছিল। আর কেবাৰো আমি এই অনুষ্ঠানটা পাতি বাইদেউক যেতিয়া বাইদেউর একটা ভাল সম্পর্ক হল, তেতিয়া আমাক বাইদে এই গণনাট্য সংঘর অকনমান জড়িত হওয়ার সুবিধা করে দিছিল। বাইদে নিজে যেতিয়া গৈছিল সদায় আমাকো লৈ গৈছিলে, লৈ যোৱাৰ কাৰণে আমি সেই গণনাট্য সংঘর জড়িত হওয়ার সুবিধাকণ পাইছিলো।
0: আপনি অভিনয় শিল্পর লগতো জড়িত,
1: হয়
0: যেহেতু আমার অসমীয়া সত্রীয় সংস্কৃতির লগত জড়িত হলে আসলে অভিনয়তো লাগেই, আমার গাঁয়ে ভূঁয়ে সকলো মানুষে অভিনয় করব জানে, ভাওনা সংস্কৃতির লগত সকলো মানুষ জড়িত হয়,
1: গতিকে
0: এইটো আমার যখন অসমীয়া মানুষ যখন থলুয়া অসমীয়া মানুষ তেওঁলোকৰ তেজত থকাই এটা গুণ। আপনি ভাওনা শিল্পর লগত যেহেতু জড়িত গতিকে আপনি অভিনয় করে,
1: হয়
0: অভিনয় করে, এটা যেহেতু রাসর সময়, রাসর প্রস্তুতি বারো কেনকা কোকসুন, আপনি নিশ্চয়তো জড়িত হব লাগিব।
1: হয় হয়, রাসর প্রস্তুতি মানে রাস বলে কলে মো মনটো মানে হাতখন হাতখন কয় বলে যে শব্দ এটা আছে তেনকা হয়। মই খুব সরুয়ে পায় এই রাসর লগত জড়িত আছিল। মই ক্লাস 7-8 মান থাকুতে তেতিয়াৰ মই কৃষ্ণ একেৰাহে কুড়াবাহী সত্রত মই 6-7 বছর মান একেলগে কৃষ্ণ কৰিছো। তাৰপিছত আমার গাঁৱর রাইজে তাত ডাঙরকে উৎসব পাতিবলৈ ললে এই রাসর, তাতো মই 4-5 বছর একেৰাহে কৃষ্ণ কৰিছো। এই কৃষ্ণ কৰাৰ মাজতে কোবত কোবত প্রতিযোগিতা হয় যে প্রতিযোগিতাবিলাকত অংশগ্রহণ কৰো। এই প্রতিযোগিতাত অংশগ্রহণ কৰি মই প্রথম স্থান বহু ঠাইত মানে ধর 6-7 ঠাইত মানে মই প্রথম স্থান পাবলৈ খুব মানে সক্ষম হয়েছো। মই ইয়াতে খুটিখুটিয়া কেন্দ্রীয় রাস মঞ্চটো মই 3-4 বার কৃষ্ণ প্রদর্শন কৰিছো। এবার তো আসাম ট্রিবিউনত মোর গোটেই ফটো ওলাইছে।
0: এইবেলি কিবা আয়োজন কৰিছে নেকি?
1: এইবেলি মই রাসর লগত জড়িত হব পৰা নাই। মোর যিখন কলা দিশ অনুষ্ঠান শঙ্করদেব চিত্রকলা বিদ্যালয় এই 25 বছর ভৰি দিলে, 25 বছর ভৰি দিলে ইয়াৰ রূপালী জয়ন্তী বর্ষ হিসাবে আমি লৈছো। হয় হয়, মই খুব ব্যস্ত হওয়ার কারণে মোক কেবে ঠাইৰ পৰা বিচাৰিছিলে, কিন্তু মই
0: অনুষ্ঠান কেতিয়া আছে রূপালী জয়ন্তী
1: অনুষ্ঠান আছে আমার 3-4-5 তারিখে আমার সামরণী অনুষ্ঠান। হয় আমি বর্ষ যাওয়া কার্যসূচী লৈছিলো 2024

0: প্ৰশিক্ষণৰ কিছুমান আমাৰ কৰিবলগীয়া কাম আছিলে, সেইখিনি কৰি গৈ আছোঁ। সেইকাৰণে বৰসজ কাৰ্যসূচী লৈছোঁ, জানুৱাৰী সেই 3-4 তাৰিখত আমি সামৰণি অনুষ্ঠানটো পাতিম। হয়,
1: এইখিনিতে মই এটা প্ৰশ্ন আপোনাক সুধিছোঁ যে নতুন প্ৰজন্মৰ মাজলৈ যে আমাৰ সত্ৰীয়া সংস্কৃতি যিসমূহ উপাদান সেইসমূহ আপোনালোকে লৈ যোৱাৰ প্ৰয়াস কৰিছে,
0: হয়,
1: ইয়াৰ উৎসাহটো কেনেধৰণে আপোনালোকে দেখা পাইছে আৰু ভৱিষ্যতটো কেনেকুৱা, ভৱিষ্যতে ইয়াৰ চাহিদা আৰু বৃদ্ধি পোৱাৰ আশা আছেনে বাৰু?
0: এইটো আপুনি ভাল প্ৰশ্নই কৰিছে। সত্ৰীয়া সংস্কৃতিটো যিসকলে লাগি আছে সেইসকলে তাৰ মাদকতা বুজি পায়, যিসকলেতো নালাগে তেখেতসকলে কি বুজি পাব। যা হওক, মই বটদ্ৰৱা থান পৰিচালনা সমিতিও মই এক্সিকিউটিভ মেম্বাৰ আছিলোঁ, থাকি তাত মই দেখিছোঁ সত্ৰীয়া সংস্কৃতি, তাত আমি কেইবিটাও কৰ্মশালা হাতত লৈছিলোঁ, ল'ৰা ছোৱালীখিনি যিমানকৈ আগ্ৰহী হ'ব লাগে সেইটো দেখা নাযায়। আমি যেন যুঁজ অৱস্থিত তেওঁলোকক আনিবলগীয়া হৈছে, তেনেধৰণৰ মানে এই সত্ৰীয়া সংস্কৃতিটো আমি আগবঢ়াই নিবলগীয়া হয়। দ্বিতীয় কথা হ'ল কি, মোৰ শংকৰদেৱ চিত্ৰকলা বিদ্যালয়ত আমি সত্ৰীয়া সংস্কৃতিটো আমি এই চিত্ৰকলাৰ লগত আমি প্ৰশিক্ষক আনি প্ৰতি দেওবাৰে আমি এই সত্ৰীয়াৰ মানে এটা হেৰি প্ৰশিক্ষণ আমি ল'ৰা ছোৱালীক দি আহিছোঁ। আমাৰ যদিও শংকৰদেৱ চিত্ৰকলা বিদ্যালয়, তাত আমি কলা দিশৰ সকলো বস্তু, সুকুমাৰ কলা বুলি ক'লে যেনে চিত্ৰ ভাস্কৰ্য, নৃত্য, গীত ইত্যাদি, এই গোটেই কথাখিনি আমি ৰাখিবলৈ চেষ্টা কৰিছোঁ। আৰু ৰাখিছোঁ কাৰণে ধৰক ভাৰতবৰ্ষৰ বিভিন্ন মঞ্চলৈ আমি ল'ৰা ছোৱালীখিনি লৈ যাব পাৰিছোঁ। গতিকে আমি এই চেষ্টাটো আমি হাতত ৰাখিছোঁ। আমি
1: ভাৰতবৰ্ষৰ বিভিন্ন মঞ্চত যেতিয়া তেওঁলোকে প্ৰদৰ্শন কৰি আহে, এই ক্ষেত্ৰত তেওঁলোকৰ অভিভাৱকসকলৰ তেতিয়া উৎসাহটো কেনেকুৱা দেখা পায়?
0: বহুত বহুত ভাল, সেইকাৰণেতো ল'ৰা ছোৱালীখিনিক আমাক এৰি দিয়ে।
1: হয়, শেষত আমি পুনৰ ৰাসৰ প্ৰসংগলৈ উভতি যাওঁ। আপুনি বিভিন্ন সময়ত শ্ৰীকৃষ্ণৰ ভূমিকাত অৱতীৰ্ণ হৈছে, গতিকে আমাৰ শ্ৰোতাসকলকনো আমি কিয় বঞ্চিত কৰোঁ? আপুনি শ্ৰীকৃষ্ণৰ মুখৰ এটি সংলাপ যদি আমি শেষত শুনিব পাৰোঁ আপোনাৰ মুখেৰে।
0: হয় হয়, আচলতে ভালেই লাগে। এইবাৰ মই এই দিশটোৰ পৰা অকণমান আঁতৰি থাকিছিলোঁ মোৰ অনুষ্ঠানটোৰ কাৰণে, যিহেতু আপুনি মোক অকণমান এই দিশটোত কিবা অকণমান শুনিব বিচাৰিছে। মই এই যেতিয়া গোপীসকল কৃষ্ণক বিচাৰি তেওঁলোক আহে বৃন্দাবন পায়হি, কৃষ্ণইনো কেনেকৈ সংলাপ কৰিছিলে বা বচনৰ জৰিয়তে তেওঁলোকক হেৰি কৰিছিলে, অকণমান মই গুণগুণাই দিছোঁ।

0: অয় এনেকৈ তেওঁলোকক বহু নানা কথা কৈ পঠিয়াই দিব বিচাৰিছিলে।
1: গতিকে সুন্দৰ আপুনি এনে এটি সংলাপেৰে আমাৰ শ্ৰোতাসকলক আপ্লুত কৰিলে, তাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ব্যস্ততাৰ মাজতো যিহেতু আপোনাৰ নিজৰ অনুষ্ঠানৰ ৰূপালী জয়ন্তী বৰ্ষজোৰা কাৰ্যসূচী, তাৰ মাজতে আপুনি আমাক সময় দিলে, গতিকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ লগে লগেই শিল্পীৰ পৃথিৱীত এভুমুখী এই অনুষ্ঠানটি সামৰি মই দিব্যজ্যোতি বৰুৱাই বিদায় লৈছোঁ। নমস্কাৰ,
0: ধন্যবাদ।
2: শিল্পীৰ পৃথিৱীত এভুমুখী সাক্ষাৎকাৰ অনুষ্ঠানটি শুনিলে

এইখিনিতেই শ্ৰোতাসকলক জনাই থওঁ যে আজি বিয়লিৰ আমৈ অনুষ্ঠানত শুনিবলৈ পাব ৰাজু বৰা মজুমদাৰৰ সৈতে হোৱা কথোপকথন। অনুষ্ঠানৰ আঁত ধৰিছে কিৰণ চন্দ্ৰ নাথে।

শ্ৰোতাসকলে, আমাৰ কেন্দ্ৰৰ সাতসৰী অনুষ্ঠানৰ বাবে আকাশবাণী নগাঁও ফেচবুক পেজৰ জৰিয়তেও গীতৰ বাবে অনুৰোধ কৰিব পাৰিব। তাৰ বাবে শ্ৰোতাসকলে আমাৰ পেজটিলৈ মেছেজ পঠিয়াব পাৰে অথবা কমেণ্ট কৰিব পাৰে।

আকাশবাণী নগাঁও কেন্দ্ৰৰ জৰিয়তে আপুনিও আপোনাৰ ব্যৱসায়ৰ বিজ্ঞাপন আগবঢ়াব পাৰিব। ইয়াৰ বাবে আকাশবাণী নগাঁও কেন্দ্ৰৰ বিজ্ঞাপন বিভাগৰ লগত যোগাযোগ কৰক। যোগাযোগৰ নম্বৰ 9435053214। আকৌ কৈছোঁ 9435053214। এয়া আকাশবাণী নগাঁও। এতিয়া পুৱা 7 বজাত নিয়োগ বাতৰি আৰু 7:05 অসমীয়া বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগত খালী হোৱা 53টা জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল পদৰ বাবে অসম লোকসেৱা আয়োগে আবেদন বিচাৰিছে। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 8,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pwdroads.assam.gov.in। আবেদনৰ শেষ তাৰিখ 10 জুন। ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডে 11,127টা এছিষ্টেণ্ট লোকো পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মিলৰাইট, মেইণ্টেনেঞ্চ মেকানিক, মেকানিক ৰেডিঅ' এণ্ড টিভি, ইলেক্ট্ৰনিকছ মেকানিক, মেকানিক মটৰ ভেহিকল, ৱায়াৰমেন, ট্ৰেক্টৰ মেকানিক, আৰ্মেচাৰ এণ্ড কইল ৱাইণ্ডাৰ, মেকানিক ডিজেল, হিট ইঞ্জিন, টাৰ্ণাৰ, মেচিনিষ্ট, ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনিং মেকানিক, ইয়াৰ যিকোনো ট্ৰেডত ITI-ৰ চাৰ্টিফিকেট থকা হ'ব লাগিব, নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিকছ বা অট'মোবিল ইঞ্জিনিয়াৰিং ইয়াৰ যিকোনো শাখাত ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালি হোৱা পদ পূৰাবৰ বাবে এফকেট 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব, নাইবা ষ্টেটিষ্টিক্স বিষয়লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 এই পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, ইকনমিক্স, ডেম'গ্ৰাফী, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যনছ ৰিচাৰ্চ, ইনফৰ্মেশ্যন টেকন'লজি, কম্পিউটাৰ ছায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকন'লজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডেটা ছায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, ইয়াৰে যিকোনো বিষয়লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 22 জুন। নিয়োগ বাতৰি ইমানেই।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰি কৈছো মঞ্জিৎ গগৈয়ে। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভালে সন্ত্ৰাসবাদৰ বিৰুদ্ধে নিৰ্ণায়ক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। এয়াৰ ইণ্ডিয়াই ইজৰাইললৈ বিমান সেৱা বন্ধ ৰখাৰ বাবে লোৱা সিদ্ধান্তৰ ম্যাদ জুলাইৰ শেষভাগলৈকে বৃদ্ধি কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আহমেদাবাদত হ'বলগীয়া কমনৱেলথ গেমছ আৰু প্ৰস্তাৱিত অলিম্পিক ক্ৰীড়া মহোৎসৱৰ প্ৰস্তুতিৰ কালি পৰ্যালোচনা কৰে। পঞ্চায়তীৰাজ মন্ত্ৰালয়ৰ উদ্যোগত গুৱাহাটীত আজি সেৱা সে সমৃদ্ধি শীৰ্ষক সেৱা প্ৰদান বিষয়ক এখন আঞ্চলিক কৰ্মশালাৰ আয়োজন কৰা হৈছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ দ্বিতীয়খন কোৱালিফায়াৰত আজি ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভালে সন্ত্ৰাসবাদৰ বিৰুদ্ধে নিৰ্ণায়ক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। ৰাছিয়াত আয়োজিত আন্তঃৰাষ্ট্ৰীয় সুৰক্ষা মঞ্চৰ বৈঠকত কালি ভাষণ দি শ্ৰীডোভালে কয় যে সন্ত্ৰাসবাদ বিৰোধী যুঁজত দুতলীয়া নীতিৰ স্থান নাই। তেওঁ কয় যে দায়িত্বশীল ৰাষ্ট্ৰসমূহে সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকতা কৰা দেশসমূহক সমৰ্থন কৰিবনে নিৰ্ণায়ক ব্যৱস্থাৰে সমীচীন উত্তৰ দিব সেয়া নিৰ্ধাৰণ কৰিব লাগিব। মস্কোত থকা ভাৰতীয় দূতাবাসে

0: মাধ্যম যোগে কয় যে শ্ৰীডোভালে আন্তঃৰাষ্ট্ৰীয় সুৰক্ষা মঞ্চৰ প্ৰথমলানি বৈঠকত অংশ লয় আৰু মস্কোত আয়োজিত সুৰক্ষা বিষয়ৰ উচ্চ পৰ্যায়ৰ প্ৰতিনিধিবৰ্গৰ চতুৰ্থদশ বৈঠকত অংশ লয়। বৈঠকত শ্ৰীডোভালে সাম্প্ৰতিক সুৰক্ষা প্ৰত্যাহ্বানৰ সন্মুখীন হবলৈ ফলপ্ৰসূ কৰি তোলাৰ উদ্দেশ্যে 1945 চনৰ দ্বিতীয় বিশ্বযুদ্ধৰ সমাপ্তিৰ পাছত গঠন হোৱা গোলকীয় সংস্থাসমূহৰ সংস্কাৰৰ আৱশ্যকতাত আলোকপাত কৰে। পশ্চিম এছিয়াৰ পৰিস্থিতিৰ বিষয়ে উল্লেখ কৰি শ্ৰীডোভালে হৰ্মুজ প্ৰণালী আৰু লোহিত সাগৰৰ দৰে আন্তঃৰাষ্ট্ৰীয় সমুদ্ৰ পথেৰে ব্যৱসায় সুৰক্ষিত কৰা আৰু মুক্ত আহ যাহ সুনিশ্চিত কৰাত গুৰুত্ব আৰোপ কৰে। বৈঠকত ভাগ লোৱাৰ সুযোগতে শ্ৰীডোভালে ৰাছিয়াৰ সুৰক্ষাৰ পৰিষদৰ সচিব ছাৰ্গেই ছৈগুইক সাক্ষাৎ কৰে। তেওঁলোকে প্ৰতিৰক্ষা, সুৰক্ষা, বাণিজ্যিক সম্পৰ্ক, শক্তি আৰু অৰ্থনৈতিক সম্পৰ্কসহ বিভিন্ন ক্ষেত্ৰত সহযোগিতাৰ পৰ্যালোচনা কৰে। পশ্চিম এছিয়াৰ ভূ ৰাজনৈতিক অনিশ্চয়তাৰ মাজতেই এয়াৰ ইণ্ডিয়াই ইজৰাইললৈ বিমান সেৱা বন্ধ ৰখাৰ বাবে লোৱা সিদ্ধান্তৰ ম্যাদ জুলাইৰ শেষভাগলৈকে বৃদ্ধি কৰিছে। বিমান পৰিবহণ সংস্থাটোৱে ইয়াৰ পূৰ্বে তেল আবিভ দিল্লী আকাশী পথেৰে উড়ান জুনৰ শেষভাগলৈ স্থগিত ৰখাৰ সিদ্ধান্ত লৈছিল। এয়াৰ ইণ্ডিয়াৰ এগৰাকী জ্যেষ্ঠ বিষয়াই প্ৰকাশ কৰা মতে অঞ্চলটোৰ ভূ ৰাজনৈতিক পৰিস্থিতিৰ কথা বিবেচনা কৰি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। পশ্চিম এছিয়াৰ সংঘৰ্ষৰ পৰিপ্ৰেক্ষিতত বিমান পৰিবহণ সংস্থাসমূহ ব্যয়বহুল ইন্ধন আৰু বিমানপথ নিষিদ্ধকৰণৰ দৰে প্ৰত্যাহ্বানৰ সন্মুখীন হবলগীয়া হৈছে। ইয়াৰ ফলত বিমান সেৱা পৰিচালনাৰ ব্যয়ো বৃদ্ধি হৈছে। ইপিনে বিমান সেৱা স্থগিত ৰখাৰ ফলত ইজৰাইলত বাস কৰা 40,000ৰো অধিক ভাৰতীয়ৰ উদ্বেগ বৃদ্ধি পাইছে। সীমিত বিকল্পৰ বাবে বিমান যাত্ৰাৰ খৰচো বৃদ্ধি পাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নতুন দিল্লীত জনজাতীয় সুৰক্ষা মঞ্চৰ প্ৰতিনিধিবৰ্গক সাক্ষাৎ কৰে। শ্ৰীমোদীয়ে বৈঠকৰ অন্তত সামাজিক মাধ্যমযোগে কয় যে জনজাতীয় সম্প্ৰদায়ৰ প্ৰতি মঞ্চৰ নিষ্ঠা সঁচাকৈ প্ৰশংসনীয়। তেওঁ কয় যে বৈঠকত জনজাতীয় সম্প্ৰদায়ৰ উন্নয়ন আৰু সবলীকৰণৰ সৈতে জড়িত বিভিন্ন বিষয় লৈ অৰ্থবহ আলোচনা কৰা হয়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আহমেদাবাদত হবলগীয়া কমনৱেলথ গেমছ আৰু প্ৰস্তাৱিত অলিম্পিক ক্ৰীড়া মহোৎসৱৰ প্ৰস্তুতিৰ কালি পৰ্যালোচনা কৰে। এই বৈঠকত কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী মনসুখ মাণ্ডৱিয়া, গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল, উপ মুখ্যমন্ত্ৰী হৰিশ সংঘৱীকে ধৰি উচ্চ পদস্থ বিষয়াসকল উপস্থিত থাকে। সামাজিক মাধ্যমত দিয়া এটা পোষ্টত শ্ৰীশ্বাহে কয় যে নৰেন্দ্ৰ মোদী চৰকাৰে ভাৰতত বিশ্বমানৰ ক্ৰীড়া আন্তঃগাঁথনি আৰু অত্যাধুনিক প্ৰশিক্ষণৰ সুবিধা সম্প্ৰসাৰণ কৰি আহিছে। আহমেদাবাদৰ প্ৰস্তাৱিত বিশ্বমানৰ ক্ৰীড়া অনুষ্ঠানৰ প্ৰতি লক্ষ্য ৰাখি ক্ৰীড়াৰ সুবিধাসমূহ বিকশিত কৰা হৈছে। ইয়াৰ লগত সংগতি ৰাখি আহমেদাবাদত ক্ৰীড়া আন্তঃগাঁথনি আৰু আনুষংগিক প্ৰকল্পসমূহৰ অগ্ৰগতি সন্দৰ্ভত পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰা হয় বুলিও তেওঁ জানিবলৈ দিয়ে। উল্লেখযোগ্য যে আহমেদাবাদত 2030 চনৰ কমনৱেলথ গেমছ অনুষ্ঠিত হ'ব আৰু 2036 চনৰ অলিম্পিকৰ বাবে আনুষ্ঠানিকভাৱে নিবিদা দাখিল কৰা হৈছে। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি তিনিদিনীয়া কৰ্ণাটক, গোৱা আৰু কেৰালম ভ্ৰমণসূচীৰে বাংগালুৰুত উপস্থিত হ'ব। তাত তেওঁ আৰ্ট অফ লিভিং সংস্থাটোৰ 45সংখ্যক প্ৰতিষ্ঠা দিৱসত অংশ ল'ব। ইয়াৰ পাছত উপ ৰাষ্ট্ৰপতিগৰাকীয়ে দাৱাংগিৰিত বি টি ডি বিশ্ববিদ্যালয়ৰ অভিযান্ত্ৰিক মহাবিদ্যালয় মহাৰজত জয়ন্তী উদযাপন অনুষ্ঠানত উপস্থিত থাকিব। শ্ৰীৰাধাকৃষ্ণনে কাইলৈ পানাজীত গোৱাৰ ৰাজ্য প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰিব। তেওঁ লগতে গোৱাৰ ৰাষ্ট্ৰীয় সমুদ্ৰ বিজ্ঞান প্ৰতিষ্ঠান পৰিদৰ্শন কৰিব। উপ ৰাষ্ট্ৰপতিগৰাকীয়ে পৰহিলৈ কৰ্ণাটকৰ বেলথাংগৰিত এছ আই আৰ ঔদ্যোগিক উদ্যান উদ্বোধন কৰাৰ লগতে শ্ৰীক্ষেত্ৰ ধৰ্মস্থল মঞ্জুনাথ স্বামী মন্দিৰ দৰ্শন কৰিব। তাৰ পাছতেই তেওঁ কেৰালমৰ কোট্টায়ামত দীপিকা মালায়ালম কাকতৰ 140সংখ্যক প্ৰতিষ্ঠান দিৱস উদযাপন অনুষ্ঠানত উপস্থিত থাকিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা দেওবাৰে আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 136সংখ্যক খণ্ড। জনসাধাৰণে এই খণ্ডটিৰ বাবে বিনামূলীয়া নম্বৰ 1800117800ত ফোন কৰি আজিৰ ভিতৰত দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। জনসাধাৰণে নৰেন্দ্ৰ মোদী এপ অথবা মাই গভ মুকলি মঞ্চৰ জৰিয়তেও দিহা পৰামৰ্শ প্ৰেৰণ কৰিব পাৰিব। ইয়াৰ উপৰি 1922 নম্বৰত মিছড কল দি লাভ কৰা এছ এম এছৰ জৰিয়তেও প্ৰধানমন্ত্ৰীলৈ পোনপটীয়াকৈ দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। পঞ্চায়তীৰাজ মন্ত্ৰালয়ৰ উদ্যোগত গুৱাহাটীত আজি সেৱা সে সমৃদ্ধি শীৰ্ষক সেৱা প্ৰদান বিষয়ক এখন আঞ্চলিক কৰ্মশালাৰ আয়োজন কৰা হৈছে। পঞ্চায়তৰ নেতৃত্বত সেৱা প্ৰদান ব্যৱস্থাৰ প্ৰতি সন্মান জনাই আয়োজন কৰা এই কৰ্মশালাত কেন্দ্ৰীয় পঞ্চায়তীৰাজ দপ্তৰৰ ৰাজ্যমন্ত্ৰী এছ পি সিং বাঘেল আৰু মন্ত্ৰী অতুল বৰা উপস্থিত থকাৰ কথা। এই কৰ্মশালাত অসম, অন্ধ্ৰপ্ৰদেশ, মধ্যপ্ৰদেশ, ওড়িশা, পঞ্জাব, ৰাজস্থান আৰু তেলেংগানাৰ পঞ্চায়তৰ বিষয়ববীয়া, নিৰ্বাচিত প্ৰতিনিধি, গাঁও পঞ্চায়তৰ উদ্যোগীসকলকে ধৰি ৰাজ্য চৰকাৰৰ বিষয়াসকল উপস্থিত থাকিব। ৰাজ্যসমূহৰ শ্রেষ্ঠ প্রদর্শনকারী গাঁও পঞ্চায়েত আর চ্যাম্পিয়ন কমন সার্ভিস সেন্টারক এই কর্মশালাত সম্বোধন জানা হব। ডিজিটাল রূপান্তরের জড়িয়ে পঞ্চায়েত নেতৃত্বাধীন সেবা প্রদান শক্তিশালী করা, নাগরিকর অংশগ্রহণ, উদ্ভাবন, বহুভাষিক প্রশাসন আর তৃণমূল পর্যায়ত রাজহুয়া সেবা উন্নত করার বিষয়ে কর্মশালাত আলোচনা করা হব। আমেরিকায় দক্ষিণ ইরানত চলোৱা এয়ার স্ট্রাইকৰ প্রত্যুত্তৰত ইৰানৰ ইছলামিক ৰিভলিউচনাৰী গার্ড গ্রুপছে আমেৰিকাৰ বিমানঘাটিক লক্ষ্য কৰি লোৱা বুলি প্ৰকাশ কৰিছে। আমেৰিকাই হৰমুজ জলদ্বীপৰ ওপৰৰে ইৰানৰ ড্ৰোন ধ্বংস কৰাৰ লগতে দক্ষিণ ইৰানৰ কৌশলগত বন্দৰ চহৰ বান্দাৰ আব্বাছৰ সামৰিক স্থানত আঘাতখনৰ পাছতেই মিছাইল নিক্ষেপেৰে ইৰানে প্ৰত্যুত্তৰ দিছে। আত্মৰক্ষাৰ বাবে বিগত তিনিদিনৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে ইৰানৰ সামৰিক ঘাটিত আক্ৰমণ চলোৱা বুলি আমেৰিকাই দাবী কৰিছে। IRGC-ৰ উদ্ধৃতি দি ইৰানৰ চৰকাৰী সম্প্ৰচাৰক IRIB-এ জনোৱা মতে আজি পুৱাৰ ভাগত আমেৰিকাৰ বিমানঘাটিত আক্ৰমণ সংঘটিত হয় আৰু ইৰানৰ ওপৰত পূৰ্বে আমেৰিকাই কৰা আক্ৰমণৰ উৎসক লক্ষ্য কৰি লোৱা হয়। আমেৰিকাৰ চেণ্ট্ৰেল কমাণ্ডে জনোৱা মতে কুৱেইটত ইৰানে কৰা আক্ৰমণে যুদ্ধবিৰতি উলংঘা কৰিছে। ইৰানৰ সেনাবাহিনীয়ে হৰমুজ জলদ্বীপ আৰু ইয়াৰ আশে পাশে পাঁচটা ড্ৰোন নিক্ষেপ কৰিছিল। ইৰানৰ সকলো ড্ৰোন প্ৰতিহত কৰা হয় আৰু ইৰানৰ বান্দাৰ আব্বাছৰ পৰা নিক্ষেপ কৰা ষষ্ঠখন ড্ৰোনকো বাধা দিয়া হয়। ইফালে ইৰানৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ইছমাইল বাকায়ে আমেৰিকাৰ আক্ৰমণক গৰিহণা দি কয় যে ইয়াৰ দ্বাৰা যুদ্ধবিৰতি উলংঘা কৰা হৈছে। IRIB-ৰ উদ্ধৃতি দি তেওঁ দেশৰ সাৰ্বভৌমত্ব ৰক্ষাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিব বুলিও সকীয়াই দিয়ে। কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী মনসুখ মাণ্ডাভিয়াই আজি মেঘালয়ত হ'বলগীয়া ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাৰ প্ৰস্তুতিৰ বুজ ল'ব। তেওঁ লগতে মুখ্যমন্ত্ৰী মনৰাট কে চাংমাৰ শ্বিলঙত এটা বহুমুখী ইনডোৰ ক্ৰীড়া প্ৰকল্পৰ উদ্বোধন কৰিব। প্ৰায় 133 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হোৱা এই ক্ৰীড়া প্ৰকল্পটো ৰাজ্যখনত হ'বলগীয়া 39 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ অন্যতম আয়োজনস্থলী হিচাপে পৰিগণিত হ'ব। ভ্ৰমণকালত মন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ যুৱ পৰিক্ৰমা, ক্ৰীড়া আন্তঃগাঁথনি, উন্নয়ন আৰু কেন্দ্ৰীয় চৰকাৰৰ আঁচনিসমূহৰ ৰূপায়ণৰ পৰ্যালোচনা কৰিব। ৰাজ্যখনৰ যুৱ পৰিক্ৰমা বিভাগে আয়োজন কৰা এটি বিশেষ কাৰ্যসূচীতো শ্ৰীমাণ্ডভিয়াই অংশগ্ৰহণ কৰিব। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি নিউ চণ্ডীগড়ত হ'বলগীয়া দ্বিতীয়খন কোৱালিফায়াৰত ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। খেলখনৰ বিজয়ী দলটোৱে দেওবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া ফাইনেলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ সন্মুখীন হ'ব। ৰাজস্থান ৰয়েলছে প্ৰথমখন এলিমিনেটৰক ছানৰাইজাৰ্ছ হায়দৰাবাদক পৰাভূত কৰি দ্বিতীয়খন কোৱালিফায়াৰত স্থান নিশ্চিত কৰাৰ বিপৰীতে গুজৰাট টাইটানছ প্ৰথমখন কোৱালিফায়াৰত যোৱাবাৰৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ হাতত পৰাজয়ৰ সন্মুখীন হ'বলগীয়া 2008 চনৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছে আজিৰ খেলখনত জয়লাভ কৰি ফাইনেলত প্ৰৱেশ কৰাৰ বাবে আপ্ৰাণ চেষ্টা চলাব। গুজৰাট টাইটানছেও 2022 চনত খিতাপ দখলৰ সাফল্যৰ পুনৰাবৃত্তি ঘটোৱাৰ বাবে প্ৰয়াস কৰিব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভালে সন্ত্ৰাসবাদৰ বিৰুদ্ধে নিৰ্ণায়ক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। এয়াৰ ইণ্ডিয়াই ইজৰাইললৈ বিমান সেৱা বন্ধ ৰখাৰ বাবে লোৱা সিদ্ধান্তৰ ম্যাদ জুলাইৰ শেষভাগলৈকে বৃদ্ধি কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আহমেদাবাদত হ'বলগীয়া কমনৱেলথ গেমছ আৰু প্ৰস্তাৱিত অলিম্পিক ক্ৰীড়া মহোৎসৱৰ প্ৰস্তুতিৰ কালি পৰ্যালোচনা কৰে। পঞ্চায়তীৰাজ মন্ত্ৰালয়ৰ উদ্যোগত গুৱাহাটীত আজি সেৱা সে সমৃদ্ধি শীৰ্ষক সেৱা প্ৰদান বিষয়ক এখন আঞ্চলিক কৰ্মশালাৰ আয়োজন কৰা হৈছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ দ্বিতীয়খন কোৱালিফায়াৰত আজি ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 7:55 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী নগাঁও, নিবেদন কৰিছো সুপ্রভাত।

0: শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আজিৰ সুপ্ৰভাত অনুষ্ঠান মুকলি কৰিছোঁ। হজৰত মহম্মদে কৈছে, আজিৰ কাম কাইলৈ কৰিম বুলি পেলাই নথবা, কাইলৈ তোমাৰ কি অৱস্থা হ'ব তুমি নিজেই নাজানা। আজি শুক্ৰবাৰ, 1948 চনৰ জেঠ মাহৰ 14 দিন আৰু 2026 চনৰ মে' মাহৰ 29 তাৰিখ। আজি সূৰ্যোদয়ৰ সময় আছিল পুৱা 4:35 আৰু সূৰ্যাস্তৰ সময় বিয়লি 6:55। আজি শুক্লা ত্ৰয়োদশী। এগৰাকী সাহিত্যিক, সমালোচক আৰু সংগঠক অতুল চন্দ্ৰ বৰুৱা। শিক্ষকতাৰে কৰ্মজীৱন আৰম্ভ কৰা বৰুৱাই অসম অসামৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ সুদীৰ্ঘকাল বিভিন্ন পদত সেৱা আগবঢ়াই কামৰূপ জিলাৰ অতিৰিক্ত উপায়ুক্ত হিচাপে অৱসৰ গ্ৰহণ কৰে। চাকৰি কৰি থকা অৱস্থাতে তেওঁ সাহিত্য সংস্কৃতিমূলক অনুষ্ঠান শ্বিলং মুকুল সংঘ আৰু গুৱাহাটী আলোচনা চক্ৰ স্থাপনত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল। 1979 চনত শুৱালকুছিত অনুষ্ঠিত হোৱা 46তম অসম সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশনত অতুল চন্দ্ৰ বৰুৱাই সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেখেতৰ কেইখনমান সাহিত্য সমালোচনামূলক গ্ৰন্থ হৈছে সাহিত্যৰ ৰূপৰেখা, অসমীয়া কাব্যত প্ৰেমৰ বুৱতী সুঁতি, মনসা কাব্য আৰু ওজাপালি, অসমীয়া লোকসাহিত্য ইত্যাদি। প্ৰজাপতিৰ নিৰ্বন্ধ, মদন আৰু বসন্ত, ডাকে বোলে শুনা উপায়, লোকদেৱতা আদি তেওঁৰ আন কেইখনমান ভিন্ন বিষয়ৰ গ্ৰন্থ। সন্ধিয়াৰ সাধু, মাজনিশাৰ সাধু, খেলি মেলি, সানমিহলি আদি বৰুৱাৰ কেইখনমান শিশু সাহিত্য। শৰৎ চন্দ্ৰ গোস্বামীৰ চমু জীৱনী, বাগ্মী নেতা দেশভক্ত ফুকন, ছন্দশিল্পী ভোলানাথ দাস, নৱৰত্ন তেওঁৰ অসমীয়া জীৱনী সাহিত্যলৈ আগবঢ়োৱা অৱদান। তেওঁ সম্পাদনা কৰা ভোলানাথ দাস ৰচনাৱলী, ৰঘুনাথ চৌধুৰী ৰচনাৱলী, দৰঙী শব্দকোষ অসমীয়া সাহিত্যৰ একো একোটি মূল্যৱান সম্পদ। 2001 মৃত্যু হোৱা এইগৰাকী সাহিত্যিক সমালোচকৰ জন্ম হৈছিল 1916 আজিৰ তাৰিখতে। শ্ৰোতাবন্ধু, সকলো মানুহে সৰুৰে পৰা খেলি ধূলি ডাঙৰ হয়, কিন্তু সময়ৰ গতিত এই খেল ধেমালিসমূহ কিছু সলনি হৈছে। আমাৰ কিছুমান পৰম্পৰাগত খেল ধেমালি এতিয়া নোহোৱা হৈছে। এইখিনিতে এই পৰম্পৰাগত লোকক্ৰিয়াসমূহৰ বিষয়ে আমাক কৈছে কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ অজিত ভৰালীয়ে।
1: গ্ৰাম্য পৰিৱেশত, গ্ৰাম্য জীৱনত সাধাৰণ লোকৰ মাজত প্ৰচলিত বিভিন্ন থলুৱা খেল ধেমালিকে লোকক্ৰিয়া বুলি কোৱা হয়। লোকক্ৰিয়া গ্ৰামীণ লোকৰ দ্বাৰা সৃষ্ট আৰু প্ৰতিপালিত। ইতিহাসে ঢুকি নোপোৱা কালৰে পৰা অসমত বিবিধ লোকক্ৰিয়া প্ৰচলিত হৈ আহিছে। লোকক্ৰিয়াৰ ধৰণ কৰণলৈ চালে দেখা যায়, আদিম মানৱে অৱসৰৰ সময়ত জীৱ জন্তুৰ বিভিন্ন ক্ৰিয়াৰ অনুকৰণত বিভিন্ন বিশ্বাস বশৱৰ্তী হৈ খেলসমূহৰ সৃষ্টি কৰিছিল। প্ৰাকৃতিক পৰিৱেশত মুক্তভাৱে জীৱন যাপন কৰাৰ বাবেই লোকক্ৰিয়াৰ ধৰাবন্ধা বা কটকটীয়া নিয়মো নাছিল। অনেক লোকক্ৰিয়াৰ মাজত বৰ্তমানেও আদিম সমাজ ব্যৱস্থাৰ বিভিন্ন দিশ দেখিবলৈ পোৱা যায়। উদাহৰণস্বৰূপে বাঘ গৰু খেল, কুক ভাগ খেল, লুকা ভাকু খেল, কুকুৰা যুঁজ, মহ যুঁজ, বুলবুলি চৰাই যুঁজ, শক্তি প্ৰদৰ্শনৰ বিভিন্ন খেল যেনে ৰছী টনা, মল্লযুঁজ, লাঠি খেল, দাণ্ডা বাটা আদিৰ মাজত সেই প্ৰাচীন সমাজ সাংস্কৃতিক দিশৰে প্ৰতিফলন হয়। মানৱ সভ্যতাৰ বিভিন্ন পৰ্বত বিভিন্ন ধৰণে ঐতিহাসিক যিবিলাক ঘটনা ঘটিছিল আৰু তাৰ ফলত বিভিন্ন পৰিৱৰ্তন সমাজ জীৱনত হৈছিল, তাৰ প্ৰমাণ লোকক্ৰিয়াৰ মাজত বৰ্তমানেও দেখিবলৈ পোৱা যায়। অসমৰ প্ৰেক্ষাপটত চালে দেখা যায়, আহোম ৰাজত্বকালৰ, ব্ৰিটিছ শাসনকালৰ বহু ব্যৱস্থাই লোকক্ৰিয়াৰ বুকুত ভিন্ন ৰূপত সোমাই আছে। সেইবাবেই লোকক্ৰিয়াই সাধাৰণজনৰ লগতে দৃষ্টি আকৰ্ষণ কৰে বুৰঞ্জীবিদ, নৃতাত্ত্বিক আৰু সমাজ বিজ্ঞানীসকলক। কেৱল জীৱ জন্তুৰ লগতে এসময়ত মানুহে যুঁজ ভাগৰ বা সংগ্ৰাম কৰিব লাগিছিল তেনে নহয়, বিভিন্ন গোষ্ঠী আৰু মানৱ গোটৰ সৈতেও মানুহে যুঁজিবলগীয়া হৈছিল। যাৰ ফলত আত্মৰক্ষা আৰু প্ৰতিপক্ষক দমন কৰাৰ বাবে নিজৰ কৌশল আৰু বুদ্ধিমত্তাৰ প্ৰয়োগ কৰি বিবিধ উপায় উদ্ভাৱন কৰিবলৈ যাওঁতেই সৃষ্টি হৈছিল লোকক্ৰিয়াৰ বিবিধ কৌশল আৰু পদ্ধতি। অসমত প্ৰচলিত লোকক্ৰিয়াৰ সৰহভাগেই নিৰ্দোষ ধেমালি যদিও প্ৰতিযোগিতাৰ মনোভাৱ থকা লোকক্ৰিয়াৰ সংখ্যাও কম নহয়। সৰু ল'ৰা ছোৱালীয়ে খেলা প্ৰায়বিলাক খেলেই নিৰ্দোষ ধেমালি পৰ্যায়ৰ, যেনে ভাকুটকুট, তাই বাই, লোনে মাছে পঁইতা ভাতে খাই, উকুলি মুকুলি, চেংগুটি বা হেতালি, খুটাখুটি, লংকা কুকু ইত্যাদি। প্ৰতিযোগিতামূলক খেলৰ ভিতৰত কুকুৰা যুঁজ, চু, ৰছীটনা, ৰেডি খেল, লাঠি খেল, বাগৰা বাগৰি, বাঘ গৰু, গৰু ছাগলী, ছাগলী ছাগলী, সাঁতোৰ, নাও খেল, কণী যুঁজ, মহ যুঁজ ইত্যাদি অসমত প্ৰচলিত কিছুমান লোকক্ৰিয়াৰ উৎসৱৰ লগত জড়িত। লোক উৎসৱৰ বাহিৰেও অন্যান্য সময়তো খেলে যদিও লোক উৎসৱত তেনে খেলবোৰ খেলাটো বহু গাঁৱত বাধ্যতামূলক আছিল। ই সামাজিক ৰীতি নীতি সংস্কৃতিৰ অংগীভূত হৈ পৰিছে। বহাগ বিহুৰ উৰুকা দিনা অথবা গৰু বিহুৰ দিনা বিয়লি খেলা কণী যুঁজ প্ৰতিযোগিতামূলক, মাঘ বিহুত খেলোৱা মহ যুঁজ, কুকুৰা যুঁজ, বুলবুলি চৰাই যুঁজ আদিত প্ৰতিযোগিতাৰ মনোভাৱ স্পষ্ট। বহাগ বিহুত খেলা কৰি খেল, ঘিলা খেল, এই খেলবিলাকৰ লগত বিনোদন আৰু লোকবিশ্বাস জড়িত হৈ আছে। ধৰ্মীয় উৎসৱ যেনে দৌল উৎসৱ, বোকা ভাওনা, ফাকুৱা আদিত কৰা লোকক্ৰিয়াই অসমৰ লোকক্ৰিয়াৰ প্ৰাচীন ঐতিহ্য সোঁৱৰাই দিয়ে। মাধৱ কন্দলীৰ ৰামায়ণৰ সুন্দৰাকাণ্ডত লংকাত ৰাক্ষসবোৰে খেলা খেলৰ বৰ্ণনাই অসমৰ লোকক্ৰিয়াৰ প্ৰাচীন চিত্ৰ এখন দাঙি ধৰে। তেওঁ উল্লেখ কৰা মতে, ৰংগস্থানে কৌতূহলে ৰাক্ষস মিলিলা, কৌতূহলে খেলাৱয় সুবৰ্ণ ৰঘিলা, ভণ্টাখেৰি খেলাৱয় কটু খেলৈ ঝুণ্টি, ঠাৱে ঠাৱে ক্ৰিয়া কৰে আকুতি ভাকুতি। শংকৰদেৱৰ কীৰ্তন গ্ৰন্থটো শংকৰদেৱে সেই সময়ে পৰম্পৰাগত বহু খেল ধেমালিৰ কথা উল্লেখ কৰিছে। উদাহৰণস্বৰূপে, পিন্ধে মৈৰা পাখি গুঞ্জা, থোকা কিশলয়, কৃষ্ণক আৱৰি বৃন্দাবনে উমলয়, কেহুকাৰ শিকিয়াক চুৰি কৰি আনি, জানো যে বেদুৰক পেলাৱে মেলে হানি, কুলিক সিহাৰি কতো কহু কুহু কৰে, ভ্ৰমৰৰ লগে কতো কৌতুক গুঞ্জৰে। দেখা যায় অসমৰ টুংখুঙীয়া বুৰঞ্জী, দেওধাই বুৰঞ্জী, সাতখৰী অসম বুৰঞ্জী, অসম বুৰঞ্জী, এই সকলোতে অসমৰ পুৰণি ক্ৰীড়াবিলাকৰ বিষয়ে উল্লেখ আছে। এই পৰম্পৰাগত খেল ধেমালিসমূহ আমাৰ স্বকীয় পৰিচয় দাঙি ধৰে, আমাৰ সংস্কৃতি পৰিচয় দাঙি ধৰে আৰু আমাৰ জাতিটোৰ বিভিন্ন দিশৰ ইংগিত বহন কৰে। আহক আমি সকলোৱে লগ লাগি এই পৰম্পৰাগত খেল ধেমালিসমূহ উত্তৰ প্ৰজন্মৰ বাবে আমি সংৰক্ষণ কৰোঁ আৰু এই খেল ধেমালিসমূহক আমি জীয়াই ৰাখোঁ।
0: অসমৰ এগৰাকী চিত্ৰশিল্পী আৰু কলা উপদেষ্টা বেণু মিশ্ৰ, তেওঁ পশ্চিমবংগৰ শান্তি নিকেতনত প্ৰখ্যাত শিল্পী ৰামকিংকৰ বেজৰ অধীনত কলাৰ শিক্ষা গ্ৰহণ কৰিছিল। অসমৰ আধুনিক চিত্ৰশিল্পৰ এক সুকীয়া ধাৰা সৃষ্টি কৰা এই শিল্পীজনে 1976 চনত গুৱাহাটী আৰ্টিষ্ট গিল্ডৰ প্ৰতিষ্ঠা কৰে আৰু কিছুকাল ইয়াৰ প্ৰতিষ্ঠাপক সভাপতিৰূপে কাৰ্যনিৰ্বাহ কৰে। তেখেত অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ উপসঞ্চালক হিচাপেও নিযুক্ত আছিল। মিশ্ৰৰ দ্বাৰা অংকিত কেইবাখনো গ্ৰন্থ সৰ্বভাৰতীয় মুদ্ৰণ শিল্পৰ প্ৰেক্ষাপটত পুৰস্কৃত হৈছে। তেওঁ কেৱল বেতুপাততে ব্যস্ত নাথাকি অসমৰ প্ৰকাশন পৰিষদৰ প্ৰতীক পদ নিৰ্মাণ, নামফলকৰ অক্ষৰ বিন্যাস, বাণিজ্য মেলাৰ বাবে বুৰঞ্জী প্ৰসিদ্ধ মহাবীৰসকলৰ প্ৰতিকৃতি অংকন আদিৰ কামো আগ্ৰহেৰে কৰিছিল। তেখেত এগৰাকী ভাল তবলা বাদকো আছিল। ভূপেন হাজৰিকা আৰু পাৰ্বিন চুলতানাৰ লগত তেখেতে তবলাত সংগত কৰিছিল। বেণু মিশ্ৰই নিজে নাটক লিখি সংগীতৰ কাম আৰু পৰিচালনাও কৰিছিল। তেখেতে নিৰ্মাণ কৰা ভাস্কৰ্যসমূহৰ ভিতৰত গহপুৰত স্থাপিত শ্বহীদ কনকলতা আৰু মুকুন্দ কাকতিৰ পূৰ্ণ প্ৰতিমূৰ্তি, গুৱাহাটী বিশ্ববিদ্যালয়ত স্থাপিত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা আৰু পণ্ডিত কৃষ্ণকান্ত সন্দিকৈৰ প্ৰতিকৃতি, নুমলীগড়ৰ আধুনিক ভাস্কৰ্য আদি উল্লেখযোগ্য। মিশ্ৰৰ প্ৰথমখন চিত্ৰ প্ৰদৰ্শনী অনুষ্ঠিত হৈছিল 1964 চনত নেপালৰ কাঠমাণ্ডুত। ইয়াৰ উপৰি দিল্লী, মুম্বাই, কলকাতা, গুৱাহাটী, শ্বিলং আদিত তেখেতৰ সমূহীয়া চিত্ৰ প্ৰদৰ্শনী অনুষ্ঠিত হৈছে। 1973 চনত তেখেতে বাৰ্লিনত অনুষ্ঠিত যুৱ মহোৎসৱত চিত্ৰশিল্পীৰূপে ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। 2003 চনত প্ৰণৱ বৰুৱা বঁটাৰে সন্মানিত এইগৰাকী শিল্পীক 2006 চনত অসম চৰকাৰে বিষ্ণুৰাভা বঁটাৰে সন্মানিত কৰে। 1939 চনত জন্মগ্ৰহণ কৰা শিল্পীগৰাকীৰ মৃত্যু হয় 2019 চনৰ আজিৰ তাৰিখতে। আজি মূলা গাভৰু দিৱস। মূলা গাভৰু আছিল এগৰাকী আহোম কুঁৱৰী। মূলা গাভৰুৱে মুছলমান আক্ৰমণকাৰী সেনাৰ বিৰুদ্ধে যুঁজ দি সাহসৰ পৰিচয় দিছিল। 1528-1532 খ্ৰীষ্টাব্দলৈ 4 বছৰ মুছলমান সেনাই দুবাৰকৈ অসম আক্ৰমণ কৰিছিল। 1527 চনত স্বামীৰ মৃত্যুৰ পাছত 5 বছৰ মূলা গাভৰুৱে যুদ্ধৰ প্ৰাৰম্ভিক কৌশল আয়ত্ত কৰে। তাৰ পাছত 1532 চনত তুৰ্বকে পুনৰ অসম আক্ৰমণ কৰোঁতে মূলা গাভৰুৱে যুঁজ দিবলৈ গৈছিল। আহোম নাৰী যুঁজ দিবলৈ যোৱা দেখি সকলো আহোম সৈন্য দুগুণে উৎসাহিত হৈ জয়ধ্বনিৰে শত্ৰুৰ ওপৰত জঁপিয়াই পৰিছিল। একেৰাহে 4 দিন যুদ্ধ কৰি মূলাই হাতত হেংদান লৈ বহু শত্ৰু সৈন্যক হত্যা কৰিলে। 4th দিনা দেখা হ'ল ফ্ৰাচেংমুঙৰ হত্যাকাৰী সেনাপতি তুৰ্বক খানৰ সৈতে। এই যুদ্ধতে মূলা গাভৰুৰ মৃত্যু হয়। অৱশেষত কনচেং বৰগোহাঁইৰ নেতৃত্বত আহোম সৈন্যই মুছলমানক পৰাস্ত কৰি তুৰ্বক খানক হত্যা কৰে। এইগৰাকী মহিয়সী নাৰীৰ স্মৃতিত প্ৰতিবছৰে অসমৰ ৰাজ্যে 29 মে' তাৰিখে মূলা গাভৰু দিৱস পালন কৰে। এইখিনিতে অৰ্চনা মহন্তৰ কণ্ঠদিতি গীত শুনিলোঁ আহক।

এইখিনিতে বিশ্ব ইতিহাসত আজিৰ দিনটোৰ উল্লেখনীয় ঘটনা প্ৰবাহত এবাৰ আলোকপাত কৰোৱা হওক। আজি ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষী বাহিনীৰ আন্তৰ্জাতিক দিৱস। 1917 চনৰ আজিৰ তাৰিখতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ 35তম ৰাষ্ট্ৰপতি জন এফ কেনেডিৰ জন্ম হয়। ডেভিচাকি কেলছিয়াম আৰু পটেছিয়ামৰ আৱিষ্কাৰক প্ৰখ্যাত ৰসায়নবিদ ছাৰ হামফ্ৰে ডেভিৰ মৃত্যু হয় 1829 চনৰ আজিৰ তাৰিখতে। ভাৰতীয় দৃশ্যপটত ভাষাতত্ত্ববিদ, পণ্ডিত, সাহিত্যিক আৰু শিক্ষাবিদ সুনীতি কুমাৰ চট্টোপাধ্যায়ৰ মৃত্যু হয় 1977 চনৰ আজিৰ তাৰিখতে। 1987 চনৰ আজিৰ তাৰিখতে ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী চৰণ সিঙৰ মৃত্যু হয়। শ্ৰোতাবন্ধু, আপোনালৈ পুনৰ শুভেচ্ছা জনাই মই নিৰ্মালী বৰা দত্তই আজিৰ সুপ্ৰভাত ইমানতে সামৰিছো। নমস্কাৰ।

0: সুপ্রভাত, অনুষ্ঠানটি শুনিলে।
1: নতুন গাড়ী জিকাৰ সুযোগ? বাহ, দেউতাক সারপ্রাইজ দিম। তেখেতৰ বিষয়ে অলপে কথা বাৰাব লাগে।
2: ৰৰ বুদ্ধু,
3: কি এনে পপআপছৰ পৰা সাবধান হ'ব। স্কেমাৰে ব্যক্তিগত সবিশেষৰ ভুল ব্যৱহাৰ কৰিব পাৰে।
2: ও, তই বুজি পালি নহয়? ৰিলাক্স।
1: কিন্তু গাড়ীখন জিকি যোৱা হলে দেউতাই হোমৱৰ্ক নকৰিবলৈ আহিছিল।
3: আৰবিআই কয় স্মাৰ্ট হৈ পৰ, কুল হৈ ৰ।
0: এয়া আকাশবাণী নগাঁও। নিবেদন কৰিছোঁ মূৰ্চনা। অনুষ্ঠানৰ আৰম্ভণিতেই এয়া নীলিমা খাতুন, গীতৰ কথা ফৈজুল কৰিমৰ।

আপোনালোকৰ জ্ঞাতার্থে জনাও যে অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ 50 বছৰীয়া সোণালী জয়ন্তী বছৰজোৰা কাৰ্যসূচীৰে উদযাপন কৰিবলৈ লোৱা হৈছে। এই উদ্দেশ্যে পৰিষদৰ নগাঁও আঞ্চলিক পৰীক্ষাগাৰ আৰু কাৰ্যালয়ৰ অন্তৰ্গত বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ত ডাষ্টবিন বিতৰণ,

সম্পৰ্কীয় সজাগতা সভা আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰিবলৈ লোৱা হৈছে। ইয়াৰ উপৰিও মৰিগাঁও, হোজাই আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ বিভিন্ন ৰাজহুৱা স্থানত বজাৰ সমাৰৰ বাবে পুনৰ ব্যৱহাৰৰ যোগ্য মোনা বিতৰণ তথা ৰাইজৰ মাজত বিভিন্ন গোটা আৱৰ্জনা পৃথকীকৰণ আৰু নিষ্কাশন সম্বন্ধে সজাগতাৰ সৃষ্টিৰ ব্যৱস্থা কৰা হৈছে। লগতে আগন্তুক বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি নগাঁওস্থিত অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ আঞ্চলিক পৰীক্ষাগাৰ আৰু কাৰ্যালয়ৰ সৌজন্যত আৰু কলিয়াবৰস্থিত মেছাৰ্চ বাৰ্জাৰ পেইণ্টছ প্ৰাইভেট লিমিটেডৰ সামাজিক দায়বদ্ধতা কাৰ্যসূচীৰ অধীনত নগাঁও চহৰৰ সমগ্ৰ মিলনপুৰৰ পথৰ দুয়োকাষে লগতে মথাউৰিত গছপুলি ৰোপণ আৰু সংৰক্ষণৰ দিহা কৰা হৈছে। ইয়াৰ উপৰিও নগাঁও জিলাৰ কেইবাটাও ইটাৰভাটা আৰু হোজাই জিলাৰ বিভিন্ন শিলভঙা উদ্যোগত গছপুলি ৰোপণ আৰু সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। সচেতন ৰাইজ আৰু ছাত্ৰ ছাত্ৰীসকলৰ সহায় সহযোগিতা একান্তই কামনা কৰা হ'ল। ধন্যবাদ। আঞ্চলিক পৰীক্ষাগাৰ আৰু কাৰ্যালয় নগাঁও, অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ।

0: निशुल्क कानूनी सहायता टेलीलॉ के ऐप वेबसाइट www.tele-law.in या टोल फ्री नंबर 14454 से प्राप्त की जा सकती है।
1: শ্ৰোতাই শুনি আছে মূৰ্চনা অনুষ্ঠান। এইখিনিতেই শ্ৰোতাসকলক জনাই থওঁ যে আজি বিয়লিৰ আমৈ অনুষ্ঠানত শুনিবলৈ পাব ৰাজু বৰা মজুমদাৰৰ সৈতে হোৱা কথোপকথন। অনুষ্ঠানটিৰ আঁত ধৰিছে কিৰণ চন্দ্ৰ নাথে। মূৰ্চনা অনুষ্ঠানত এইবাৰ নিবেদন কৰিছোঁ ভূপেন হাজৰিকা আৰু বন্দনা বৰাৰ কণ্ঠত এই গীতটি।

ৰাজগড়ৰ হাবিতে মাটি মই পোৱা নাই মোৰ নামে ওলাইছে পতা ৰাজগড়ৰ হাবিতে মাটি মই পোৱা নাই মোৰ নামে ওলাইছে পতা তোমাকে পলুৱাই নিবই যে লাগিব নহলে জীৱনটো বৃথা মিলন দৈ শশী মিলন দৈ ভাকৰ কলি দৈ আৰু মঙল দৈ।

এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজ আৰু নিউজ অন এআইআৰ এপ যোগে এয়া আকাশবাণী নগাঁও। খন্তেক পিছতেই 8 বজাত চমাচাৰ প্ৰভাত, 8:15 মৰ্ণিং নিউজ, 8:30 গীতিমালিকা, 9 বজাত পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

0: সেয়া আছিল দীনেশ বৈশ্যৰ ৰচনাৰে বঞ্জস্না বৰুৱাৰ কণ্ঠৰ গীত।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে ময়ো এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: গীতিমালিকাৰ এইবাৰৰ শিল্পী অপূৰ্ব বেজবৰুৱা। গীতৰ কথা আৰু প্ৰযোজনা শিল্পীৰ নিজৰ।

0: অপূৰ্ব বেজবৰুৱাৰ কণ্ঠৰ স্বৰচিত গীতটি শুনিলে।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'লো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজিয়েই ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ এয়া হীৰেণ গোস্বামীৰ ৰচনাৰে পাপৰি বৰকাকতিৰ কণ্ঠৰ গীত, প্ৰযোজনা সুধীৰ দাসৰ।

0: এ ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
1: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী।
2: সমাধান সমাৰোহ মহামান্য উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন গোচৰসমূহৰ ক্ষিপ্ৰ আৰু ফলপ্ৰসূ সমাধানৰ বাবে সমাধান সমাৰোহ শীৰ্ষক বিশেষ লোক আদালত আয়োজন কৰা হৈছে। 21-22 আৰু 23 আগষ্টত অনুষ্ঠিত হ'বলগীয়া এই লোক আদালতত অংশ ল'বলৈ ইচ্ছুক গোচৰৰ পক্ষসমূহক সংশ্লিষ্ট জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয় অথবা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ অনুৰোধ কৰা হ'ল।
3: পৰি বৰদলৈৰ কণ্ঠৰ প্ৰশান্ত বৰদলৈৰ ৰচিত গীত, প্ৰযোজনা জ্যোতিপ্ৰকাশ দাসৰ।

জনসাধাৰণৰ স্বাস্থ্য সজাগতাৰ দিশত এপ'ল' এক্সেল কেয়াৰ হস্পিটেলৰ সহযোগত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অনন্য প্ৰয়াস। আজি প্ৰভাতী তৰংগ অনুষ্ঠানৰ অতিথি ৰিউমেটলজী আৰু ক্লিনিকেল ইমিউনলজীৰ বিশেষজ্ঞ চিকিৎসক ডাঃ প্ৰদীপ কুমাৰ শৰ্মা গাউট, আৰ্থাইটিছ আৰু ৰোগ প্ৰতিৰোধ সম্পৰ্কীয় বিভিন্ন কথা বিতংকৈ জানিবলৈ শুনিবলৈ নাপাহৰিব প্ৰভাতী তৰংগ ইন্দ্ৰজিত দাসৰ সৈতে আজি পুৱা 9:20 পৰা মহাবাহু শাখাত। একে সময়তে আকাশবাণী গুৱাহাটীৰ ফেচবুক পেজতো পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 9:00 পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, গুৱাহাটীৰ ৰিং ৰোড প্ৰকল্পৰ পৰিৱেশ সম্পৰ্কীয় অধ্যয়ন সম্পূৰ্ণ নোহোৱা পৰ্যন্ত আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ এজোপাও গছ কটা নহয় বুলি ৰাজ্য চৰকাৰৰ প্ৰকাশ, পঞ্চায়তীৰাজ মন্ত্ৰালয়ৰ উদ্যোগত গুৱাহাটীত আজি সেৱা সে সমৃদ্ধি শীৰ্ষক সেৱা প্ৰদান বিষয়ক এখন আঞ্চলিক কৰ্মশালাৰ আয়োজন, অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনত আজিৰে পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষা, বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আজিৰে পৰা পৰ্যটকৰ বাবে বন্ধ, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ দ্বিতীয়খন কোৱালিফায়াৰত আজি ৰাজস্থান ৰয়েলছ আৰু গুজৰাট টাইটানছ মুখামুখি। নমস্কাৰ, পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে মই মনজিৎ গগৈ। ৰাজ্য চৰকাৰে প্ৰায় 6,000 কোটি টকীয়া অভিলাষী গুৱাহাটীৰ ৰিং ৰোড প্ৰকল্পৰ ফলত পৰিৱেশৰ ওপৰত পৰিব পৰা প্ৰভাৱৰ অধ্যয়ন সম্পূৰ্ণ নোহোৱা পৰ্যন্ত আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ এজোপাও গছ কটা নহয় আৰু এই প্ৰকল্প ৰূপায়ণৰ ক্ষেত্ৰত বন্যপ্ৰাণীৰ সুৰক্ষা, বিশেষকৈ হস্তীদণ্ডীৰ সুৰক্ষাৰ বাবে সকলো ধৰণৰ পদক্ষেপ লোৱা হ'ব বুলি গুৱাহাটী উচ্চ ন্যায়ালয়ক জনাইছে। গুৱাহাটী আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী এলেকা সামৰি নিৰ্মাণ কৰিবলগীয়া প্ৰায় 121 কিলোমিটাৰ দৈৰ্ঘ্যৰ গুৱাহাটীৰ ৰিং ৰোড প্ৰকল্পৰ বাবে আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ প্ৰায় 4,000 জোপা গছ কটাৰ বাবে বন বিভাগে জাৰি কৰা নিবিদাক প্ৰত্যাহ্বান আৰু বন্যপ্ৰাণীৰ চলাচলৰ বাবে উপযুক্ত সৃষ্টি কৰাৰ বাবে অনুৰোধ জনাই দুগৰাকী ব্যক্তিয়ে দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ শুনানিৰ সময়ত অতিৰিক্ত মহাধিবক্তা পাৰংগম নাৰায়ণ গোস্বামীয়ে চৰকাৰৰ এই স্থিতিৰ বিষয়ে অৱগত কৰে। অতিৰিক্ত মহাধিবক্তাগৰাকীয়ে যোৱা বুধবাৰে মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰ আৰু ন্যায়াধীশ অৰুণ দেৱ চৌধুৰীৰ বিচাৰপীঠক জনায় যে এই প্ৰকল্পৰ বাবে গছ কটাৰ ফলত পৰিৱেশৰ ওপৰত পৰিব পৰা প্ৰভাৱ সম্পৰ্কীয় অধ্যয়নৰ বাবে ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠানক দায়িত্ব দিয়া হৈছে। সংস্থাটোৱে অধ্যয়নৰ বাবে কাৰিকৰী আৰু বিত্তীয় প্ৰস্তাৱসমূহ দুসপ্তাহৰ ভিতৰত যুগুত কৰিব আৰু অধ্যয়নৰ কাম আৰম্ভ কৰি 90 দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব। অতিৰিক্ত মহাধিবক্তাগৰাকীৰ লগতে পৰিৱেশ সংক্ৰান্তীয় অধ্যয়ন সম্পূৰ্ণ নোহোৱা পৰ্যন্ত আমচাং অভয়াৰণ্যৰ কোনো গছ কটা নহয় বুলি আশ্বাস দিয়ে। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণেও পৰিৱেশ সম্পৰ্কীয় অধ্যয়নৰ বাবে পুঁজি মোকলাই দিয়াত বিলম্ব নকৰে বুলি তেওঁ আদালতক অৱগত কৰে। চৰকাৰৰ এনে স্থিতিৰ পৰিপ্ৰেক্ষিতত ন্যায়ালয়ে ৰাজহুৱা স্বাৰ্থজড়িত আবেদনখন নিষ্পত্তি কৰে। কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী মনসুখ মাধৱীয়াই আজি মেঘালয়ত হ'বলগীয়া ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাৰ প্ৰস্তুতিৰ বুজ ল'ব। তেওঁ লগতে মুখ্যমন্ত্ৰী কনৰাড কে চাংমাৰ শ্বিলঙত এটা বহুমুখী ইনডোৰ ক্ৰীড়া প্ৰকল্পৰ উদ্বোধন কৰিব। প্ৰায় 133 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হোৱা এই ক্ৰীড়া প্ৰকল্পটো ৰাজ্যখনত হ'বলগীয়া 39 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ অন্যতম আয়োজনস্থলী হিচাপে পৰিগণিত হ'ব। ভ্ৰমণকালত মন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ যুৱ পৰিক্ৰমা, ক্ৰীড়া আন্তঃগাঁথনি উন্নয়ন আৰু কেন্দ্ৰীয় চৰকাৰৰ আঁচনিসমূহৰ ৰূপায়ণৰ পৰ্যালোচনা কৰিব। ৰাজ্যখনৰ যুৱ পৰিক্ৰমা বিভাগে আয়োজন কৰা এটি বিশেষ কাৰ্যসূচীতো শ্ৰীমাণ্ডভিয়াই অংশ ল'ব। পঞ্চায়তীৰাজ মন্ত্ৰালয়ৰ উদ্যোগত গুৱাহাটীত আজি সেৱা সে সমৃদ্ধি শীৰ্ষক সেৱা প্ৰদান বিষয়ক এখন আঞ্চলিক কৰ্মশালাৰ আয়োজন কৰা হৈছে। পঞ্চায়তৰ নেতৃত্বত সেৱা প্ৰদান ব্যৱস্থাৰ প্ৰতি সন্মান জনাই আয়োজন কৰা এই কৰ্মশালাত কেন্দ্ৰীয় পঞ্চায়তীৰাজ দপ্তৰৰ ৰাজ্যমন্ত্ৰী এছ পি সিং বাঘেল আৰু মন্ত্ৰী অতুল বৰা উপস্থিত থকাৰ কথা। এই কৰ্মশালাত অসম, অন্ধ্ৰপ্ৰদেশ, মধ্যপ্ৰদেশ, ওড়িশা, পঞ্জাব, ৰাজস্থান আৰু তেলেংগানাৰ পঞ্চায়তৰ বিষয়ববীয়া, নিৰ্বাচিত প্ৰতিনিধি, গাঁও পঞ্চায়তৰ উদ্যোগীসকলৰ লগতে ৰাজ্য চৰকাৰ বিষয়াসকল উপস্থিত থাকিব। ৰাজ্যসমূহৰ শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী গাঁও পঞ্চায়ত আৰু চেম্পিয়ন কমন ছাৰ্ভিছ চেণ্টাৰক এই কৰ্মশালাত সম্বোধন জনোৱা হ'ব। ডিজিটেল ৰূপান্তৰৰ জৰিয়তে পঞ্চায়ত নেতৃত্বৰ সেৱা প্ৰদান ব্যৱস্থা শক্তিশালী কৰা, নাগৰিকৰ অংশগ্ৰহণ উদ্ভাৱন, বহুভাষিক প্ৰশাসন আৰু তৃণমূল পৰ্যায়ত ৰাজহুৱা সেৱা উন্নত কৰাৰ বিষয়ে কৰ্মশালাত আলোচনা কৰা হ'ব। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনত আজিৰে পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব। অহা 5 জুনলৈ চলিবলগীয়া এই পৰীক্ষাত এইবেলি 64,050গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হ'ব। পৰিষদৰ সচিব নৰনাৰায়ণ নাথে জনোৱা অনুসৰি ৰাজ্যৰ মুঠ 116টা কেন্দ্ৰত কাইলৈৰ পৰা কম্পাৰ্টমেণ্টেল পৰীক্ষা আৰম্ভ হ'ব। পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে বিভিন্ন জিলাৰ প্ৰশাসনে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। ৰাজ্যৰ পশুপালন আৰু পশু চিকিৎসা বিভাগে কামৰূপ আৰু শদিয়া সমজিলাৰ 2টা স্থানত ছুৱাইন ফ্লুৰ প্ৰাদুৰ্ভাৱ ধৰা পৰালৈ চাই বিশেষ সতৰ্কতা অৱলম্বন কৰিছে আৰু সকলো জিলাকেই সষ্টম হৈ থাকিবলৈ নিৰ্দেশ দিছে। বিভাগে শদিয়া সমজিলাৰ উত্তৰ ৰংপুৰীয়া গাঁৱত গাহৰিৰ দেহত এই ৰোগ ধৰা পৰাৰ পাছত অভিকেন্দ্ৰৰ 1 কিলোমিটাৰ ব্যাসাৰ্ধ এলেকাক আক্ৰান্ত অঞ্চল হিচাপে চিনাক্ত কৰি গাহৰিৰ মাংস আৰু গাহৰি বিক্ৰী সম্পূৰ্ণৰূপে বন্ধ কৰিছে। পশুপালন বিভাগে আজিৰ ভিতৰত আক্ৰান্ত গাহৰিসমূহ নিধন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। শদিয়াৰ পৰা অন্য জিলা ত্ৰিপুৰা তথা অৰুণাচল প্ৰদেশলৈ গাহৰিৰ মাংস অথবা গাহৰিৰ সামগ্ৰী প্ৰেৰণ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। প্ৰশাসনে ৰাইজক আতংকিত নহবলৈ আৰু এই ৰোগ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে। অৱশ্যে যোৱা বছৰ ছোৱাইন ফ্লুৱে মাৰাত্মক ৰূপ লোৱা ধেমাজি, লখিমপুৰ, শিৱসাগৰ, দৰং, ডিব্ৰুগড় আদি জিলাত বৰ্তমানলৈকে কোনো গাহৰিৰ দেহত এই ৰোগ ধৰা পৰা নাই। ৰাজ্যৰ বন বিভাগ আৰু গোলাঘাট জিলাৰ প্ৰশাসনে মেৰাপানীৰ 2 নম্বৰ নেঘেৰী বিলত পুনৰ উচ্ছেদ অভিযান চলাবলৈ সাজু হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতেই বন বিভাগে এই ক্ষেত্ৰত তৎপৰতা গ্ৰহণ কৰিছে। বিভাগৰ মুখ্য সচিব এন কে যাদৱে কালি জিলা আয়ুক্ত পূবালী গোহাঁই, অতিৰিক্ত আৰক্ষী অধীক্ষক জন দাস, বন বিভাগৰ উচ্চ পদস্থ বিষয়া কৰ্মচাৰী আৰু চি আৰ পি এফৰ বিষয়াসকলৰ সৈতে উচ্ছেদৰ বাবে চিনাক্ত অঞ্চলসমূহ পৰিদৰ্শন কৰে আৰু আইন শৃংখলা তথা সামগ্ৰিক পৰিস্থিতি মূল্যায়ন কৰে। নেঘেৰীবিল অঞ্চলৰ বনভূমি দীৰ্ঘদিন ধৰি অবৈধভাৱে দখলৰ অভিযোগ উত্থাপিত হৈ আহিছে। বন বিভাগে ইতিপূৰ্বে 146টা পৰিয়ালৰ বাসগৃহ উচ্ছেদ কৰিছিল যদিও 59টা পৰিয়ালে উচ্ছেদৰ বিৰোধিতা কৰি ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ পাছত উচ্ছেদ প্ৰক্ৰিয়া সাময়িকভাৱে স্থগিত ৰখা হৈছিল। বন বিভাগে 2 নম্বৰ নেঘেৰী বিলৰ 59টা আৰু উৰিয়ামঘাটৰ 11টা পৰিয়াললৈ পুনৰ জাননী জাৰি কৰিছে। অঞ্চলটোত জুনৰ পহিলা ভাগত উচ্ছেদ অভিযান আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। উচ্ছেদৰ সম্ভাৱনা কেন্দ্ৰ কৰি উদ্ভৱ হ'ব পৰা উদ্বেগজনক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অঞ্চল দুটাত ব্যাপক নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষণ ক্ষেত্ৰ আজিৰে পৰা পৰ্যটকৰ বাবে বন্ধ থাকিব। বাৰিষা আৰু বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি উদ্যান কৰ্তৃপক্ষই এই সিদ্ধান্ত গ্ৰহণ কৰিছে। তথ্য অনুসৰি 2025-26 পৰ্যটন বৰ্ষত উদ্যানখনলৈ 4,68,000 অধিক পৰ্যটকৰ আগমন হয়। এই বৰ্ষত বিদেশী পৰ্যটকৰ সংখ্যাও যথেষ্ট বৃদ্ধি পোৱা বুলি উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। মানস ৰাষ্ট্ৰীয় উদ্যানৰ 2026-27 পৰ্যটন বৰ্ষৰ বাবে অহা 1 জুনৰ পৰা পৰ্যটকসকলৰ বাবে ৰিভাৰ ৰাফটিং আৰু হাতী চাফাৰী বন্ধ থাকিব বুলি উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। উদ্যান কৰ্তৃপক্ষই জনোৱা অনুসৰি বাৰিষাৰ লগে লগেই বেঁকী নৈৰ পানী বৃদ্ধি হোৱা আৰু জীৱ জন্তুক কিছু জিৰণি দিয়াৰ লক্ষ্যৰে ৰিভাৰ ৰাফটিং আৰু হাতী চাফাৰী বন্ধ ৰখা হৈছে। আনহাতে 25 জুনৰ পৰা পৰ্যটকসকলৰ বাবে মানস ৰাষ্ট্ৰীয় উদ্যান সম্পূৰ্ণৰূপে বন্ধ ৰখা হ'ব। এই সন্দৰ্ভত মানস ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী ৰেঞ্জৰ বনাঞ্চলিক বিষয়া প্ৰাঞ্জল তালুকদাৰে এনেদৰে কয়।
1: এতিয়া 25 জুনৰ পৰাতো আমাৰ পাৰ্ক সম্পূৰ্ণৰূপে বন্ধ হৈ যাব। কোনো ধৰণৰ গাড়ী, প্ৰাইভেট জিপচি বা এনেকুৱা ধৰণৰ অহা যোৱা কৰিব নোৱাৰিব। অনলি ডিপাৰ্টমেণ্টৰ গাড়ী অহা যোৱা কৰিব পাৰিব। মেইনলি এইটো কৰা হৈছে মানে কি অলপ এনিমেলখিনিৰ কাৰণে আমাৰ অলপ শান্তিৰ প্ৰয়োজন। জানে কিমান টুৰিষ্ট আহি আছে এতিয়া, আমি সেইটো চালে নহ'ব। আমি জন্তুৰ কথাখিনি ভাবিব লাগিব, ভিতৰত থকা যিখিনি জীৱ জন্তু আছে যাতে এওঁলোকে শান্তিত থাকিব পাৰে। সেইটো কাৰণে আমি 25 জুনলৈকে আমি খোলা ৰাখিছোঁ। সেই তাৰপিছত আমাৰ বন্ধ হ'ব পাৰ্ক। তো ঈদৰ কাৰণে মানুহখিনি আহিছে, লগতে ঈদো বন্ধ, সেইটো কাৰণে আজি অলপ টুৰিষ্ট বেছিকৈ দেখা পাইছে। লগতে এটা কি হৈছে, আমাৰ ইয়াত এটা বহুত দিনত আপোনালোকে গমেই পাই আছে, ব্লেক পেন্থাৰ পোৱালি দুটা লগতে মাকক সঘনাই মানে দেখা পোৱা হৈছে আমাৰ ইয়াত নেশ্যনেল পাৰ্কৰ উদ্যানতে। তো সেইটো কাৰণে বিভিন্ন বাহিৰৰ পৰা বিভিন্ন ধৰণৰ মানুহ আহিছে, বিভিন্ন ধৰণৰ পৰ্যটক আকৰ্ষিত কৰিছে। সেইটো কাৰণে ধৰক টুৰিষ্ট এতিয়া বাঢ়িছে। কিন্তু সেইবুলি আমি 25 জুনৰ পৰা আমি সম্পূৰ্ণৰূপে বন্ধ হ'ব আৰু 1 তাৰিখৰ পৰা ৰিভাৰ ৰাফটিং আৰু আপোনাৰ ইলিফেণ্ট চাফাৰী সম্পূৰ্ণ বন্ধ হৈ যাব।
0: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা দেওবাৰে আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 136 সংখ্যক খণ্ড। জনসাধাৰণে এই খণ্ডটিৰ বাবে 1-800-11-7800 বিনামূলীয়া নম্বৰত ফোন কৰি আজিৰ ভিতৰত দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। জনসাধাৰণে নৰেন্দ্ৰ মোদী এপ বা মাই গভ মুকলি মঞ্চৰ জৰিয়তেও দিহা পৰামৰ্শ প্ৰেৰণ কৰিব পাৰিব। ইয়াৰ উপৰি 1922 নম্বৰত মিছড কল দি লাভ কৰা SMSৰ জৰিয়তেও প্ৰধানমন্ত্ৰীলৈ পোনপটীয়াকৈ দিহা পৰামৰ্শ আগবঢ়াব পৰা যাব। গুৱাহাটী উচ্চ ন্যায়ালয়ে শিল্পী জুবিন গাৰ্গৰ হত্যাৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ ৰায় আজি প্ৰদান কৰিব। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে আজি দিনৰ 2 বজাত এই ৰায় দিব। ইয়াৰ পূৰ্বে বাক্সাৰ জিলা কাৰাগাৰত কাৰাৰুদ্ধ হৈ থকা অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মজিয়াত কেইবাদিনো ধৰি শুনানি অনুষ্ঠিত হৈছিল। শুনানিকালত জ্যেষ্ঠ অধিবক্তা প্ৰাণ বৰাই অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ সপক্ষে যুক্তি প্ৰদৰ্শন কৰাৰ বিপৰীতে ৰাজ্য চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়াই ইয়াৰ বিৰোধিতা কৰিছিল। উভয় পক্ষৰ যুক্তি শুনাৰ পাছত উচ্চ ন্যায়ালয়ে আজি শ্যামকানু মহন্তৰ জামিন আবেদনৰ ৰায় প্ৰদান কৰিব। আনহাতে ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট্ৰেক আদালতেও আজি অভিযুক্ত শেখৰজ্যোতি গোস্বামীৰ জামিন আবেদনৰ ৰায় দিব। অসম বিধানসভাৰ সচিব দুলাল পেগুক কালি অসম বিধানসভাৰ বিশেষ অধিৱেশনৰ অন্তিম দিনটোত বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে তাৎক্ষণিকভাৱে অপসাৰণৰ নিৰ্দেশ দিয়ে। দুলাল পেগুৰ 2024 চনৰ জানুৱাৰীতেই অৱসৰ দিন আছিল। পূৰ্বৰ অধ্যক্ষই দুলাল পেগুৰ চাকৰিৰ ম্যাদ বৃদ্ধি কৰিছিল। চৰকাৰী নিয়ম অনুসৰি অৱসৰৰ পাছত দুবছৰ পৰ্যন্ত চাকৰিৰ ম্যাদ বৃদ্ধি কৰিব পাৰে। সেই নিয়ম উলংঘা হোৱাৰ বাবেই সচিবগৰাকীক তাৎক্ষণিকভাৱে অপসাৰণ কৰা হয়। এই সন্দৰ্ভত বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে এইদৰে কয়।
2: তেখেতৰ আচলতে দুবছৰ আমি অসমৰ চৰকাৰী নিয়মমতে কি এজন মানুহক চাকৰি অৱসৰ হোৱাৰ পিছত মেক্সিমাম দুবছৰ আমি তেওঁক মানে কামত লগাব পাৰোঁ, তেওঁক মানে এক্সটেনশ্যন দিব পাৰোঁ বা হেৰি কৰি, কিন্তু তেখেতৰ দুবছৰতকৈ অধিক হৈ গ'লগৈ। দুবছৰতকৈ অধিক হৈ যোৱাৰ ফলস্বৰূপে তাৰ বিধানসভাৰ বিষয়া কৰ্মচাৰীসকলে মোক এই বিষয়টো অৱগত কৰিছিলে। গতিকে তেওঁ মই অধ্যক্ষজনে যিহেতু জাজ দিব লাগে, জাষ্টিচ দিব লাগে, গতিকে মোৰ যদি বিধানসভাতে মই জাষ্টিচটো যদি নিদিওঁ, আৰু সেইকাৰণে তেখেতৰ যিহেতু সময় যিহেতু বহু সময় হৈ গৈছে, দুবছৰতকৈ অধিক কাল যিহেতু কাম কৰিছে, সেইকাৰণে তেখেতক সলনি আমি যিগৰাকী এডিশ্যনেল ছেক্ৰেটাৰী তেখেতক আমি দায়িত্ব অৰ্পণ কৰিছোঁ।
0: গোৱালপাৰাৰ উৰ্পদ বিলত বেকা ঠেঙৰ বিশেষ প্ৰজাতিৰ কেঁকু সাপৰ সন্ধান পোৱা গৈছে। ৰাজ্যৰ বৈচিত্ৰ্যৰ জগতত এই প্ৰজাতিটোৰ উপস্থিতিয়ে আশাৰ বতৰা কঢ়িয়াই আনিছে। উল্লেখযোগ্য যে বেন টোড গেকু চিৰটো ডেক টুলাছ প্ৰজাতিৰ অন্তৰ্গত সকলো কেকু গোটৰ ভিতৰত ই আটাইতকৈ ডাঙৰ, আৰু ইয়াৰ 360টাতকৈ অধিক প্ৰজাতি ইতিমধ্যে চিনাক্ত কৰা হৈছে। ই সাধাৰণ কেকুৰ দৰে নহয়, ইহঁতৰ ঠেঙৰ আঙুলিবোৰ প্ৰসাৰিত, আঠাযুক্ত, বক্ৰ আৰু নখযুক্ত। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক অৰূপ কুমাৰ শৰ্মাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত চকু ফুৰাওঁ।
3: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত কোৰবানী সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ আহ্বানলৈ সঁহাৰি জনাই ৰাজ্যত ব্যাপক উৎসাহেৰে ঈদ উজ জোহা পালন, উত্তৰ গুৱাহাটীত সংঘটিত পথ দুৰ্ঘটনাত 3 জনৰ অকাল মৃত্যু, ৰাজ্যত আফ্ৰিকান ছুৱাইন ফ্লুৰ পুনৰ সংহাৰ, অসম বিধানসভাৰ সচিবক অপহৰণ আদিকে ধৰি ভিন ভিন বাতৰিয়ে শিৰোনাম দখল কৰিছে। গাহৰি পালকসকললৈ ভাবুকি কঢ়িয়াই অনা আফ্ৰিকান ছুৱাইন ফিভাৰৰ আতংক ৰাজ্যত পুনৰ আৰম্ভ হৈছে। ৰাজ্যৰ পশুপালন আৰু পশু চিকিৎসা বিভাগে সকলো জিলাকে হস্তম হৈ থাকিবলৈ নিৰ্দেশনা জাৰি কৰিছে। ইতিমধ্যে কামৰূপ আৰু তিনিচুকীয়া জিলাত 2টা অভিকেন্দ্ৰ চিনাক্ত কৰা হৈছে। নিয়মীয়া বাৰ্তা আৰু দৈনিক অসম কাকতে এই বাতৰি গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। অসম বিধানসভাৰ সচিব দুলাল পেগুক নতুন অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ নিৰ্দেশ মৰ্মে অপসাৰণ কৰা হৈছে। কাৰ্যকাল শেষ হোৱাৰ পিছতো বিধানসভাৰ সচিব হৈ থকা দুলাল পেগুৱে পূৰ্বৰ কাৰ্যকালত ব্যাপক দুৰ্নীতি অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে। আমাৰ অসম কাকতত একেনিশাতে বিধানসভাৰ সচিবক বৰ্খাস্ত, নতুন অধ্যক্ষৰ শিৰোনামেৰে এই বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰা হৈছে। বৰ্ধিত কাৰ্যকালত থকা বিধানসভাৰ সচিব দুলাল পেগুক হঠাৎ অপহৰণ শিৰোনামেৰে দৈনিক জনমভূমি কাকততো একেটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰা হৈছে। ৰাছিয়াৰ মস্কোত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় সুৰক্ষা মঞ্চৰ বৈঠকত ভাৰতৰ ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভালে সন্ত্ৰাসবাদৰ বিৰুদ্ধে নিৰ্ণায়ক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা বাতৰিটোৱে দি আছাম ট্ৰিবিউন আৰু দ্য চেণ্টিনেল কাকতৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ছিদ্দাৰামায়াই পদত্যাগ কৰাৰ পাছতে সমৰ্থকসকলে ৰাজ্যখনৰ বিভিন্ন স্থানত বিক্ষোভ প্ৰদৰ্শন কৰাৰ বাতৰিক অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। উত্তৰ গুৱাহাটীত সংঘটিত এটা পথ দুৰ্ঘটনাত বুধবাৰে পুৱতি নিশা 3 জন লোক নিহত হোৱা বাতৰিটো অন্যান্য কাকতৰ লগতে দৈনিক অগ্ৰদূত আৰু অসমীয়া খবৰ কাকতৰো প্ৰথম পৃষ্ঠাত পৰিৱেশন কৰা হৈছে। এতিয়া আহক আমি পুনৰ উভতি যাওঁ বাতৰিৰ মাজলৈ।
0: আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি নিউ চণ্ডীগড়ত হ'বলগীয়া দ্বিতীয়খন কোৱালিফায়াৰত ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। খেলখনৰ বিজয়ী দলটোৱে দেওবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া ফাইনেলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ সন্মুখীন হ'ব। ৰাজস্থান ৰয়েলছে প্ৰথমখন এলিমিনেটৰ ছানৰাইজাৰ্ছ হায়দৰাবাদক পৰাভূত কৰি দ্বিতীয়খন কোৱালিফায়াৰত স্থান নিশ্চিত কৰাৰ বিপৰীতে গুজৰাট টাইটানছ প্ৰথমখন কোৱালিফায়াৰত যোৱাবাৰৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ হাতত পৰাজয়ৰ সন্মুখীন হ'বলগীয়া হৈছিল। 2008 চনৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছে আজিৰ খেলখনত জয়লাভ কৰি ফাইনেলত প্ৰৱেশ কৰাৰ বাবে আপ্ৰাণ চেষ্টা চলাব। গুজৰাট টাইটানছেও 2022 চনত খিতাপ দখলৰ সাফল্যৰ পুনৰাবৃত্তি ঘটোৱাৰ বাবে প্ৰয়াস কৰিব। স্থানীয় বতৰৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। 2 এজাক পাতলীয়া বৰষুণৰ লগতে বিজুলী ঢেৰেকনি অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 24 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিছে। গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰ পৰিৱেশ সম্পৰ্কীয় অধ্যয়ন সম্পূৰ্ণ নোহোৱা পৰ্যন্ত আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ এজোপাও গছ কটা নহয় বুলি ৰাজ্য চৰকাৰৰ প্ৰকাশ। পঞ্চায়তীৰাজ মন্ত্ৰালয়ৰ উদ্যোগত গুৱাহাটীত আজি সেৱা সে সমৃদ্ধি শীৰ্ষক সেৱা প্ৰদান বিষয়ক এখন আঞ্চলিক কৰ্মশালাৰ আয়োজন, বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আজিৰে পৰা পৰ্যটকৰ বাবে বন্ধ, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ দ্বিতীয়খন কোৱালিফায়াৰত আজি ৰাজস্থান ৰয়েলছ আৰু গুজৰাট টাইটান্স মুখামুখি। এতিয়াৰ বাতৰি ইমানেই। ইয়াৰ পাছতেই জিলাৰ ৰেহৰূপ আৰু পৰৱৰ্তী বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।

0: জিলাৰ ৰেহৰূপ। নমস্কাৰ, জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি আপোনালোকলৈ লৈ আহিছো আমি বাক্সা জিলাৰ ৰেহৰূপ। আমাৰ সৈতে আছে বাক্সাৰ সংবাদদাতা দামোদৰ তালুকদাৰ। সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনত সমগ্ৰ বিটিএডিৰ লগতে বাক্সা জিলাতো বিপিএফ দলে অভূতপূৰ্বভাৱে জয়লাভ কৰিবলৈ সক্ষম হয়। বাক্সা জিলাৰ 41 নম্বৰ বিধানসভা সমষ্টিত বিপিএফ দলৰ প্ৰাৰ্থী থানেশ্বৰ বসুমতাৰী আৰু 42 নম্বৰ বাক্সা বিধানসভা সমষ্টিৰ বিপিএফ দলৰ প্ৰাৰ্থী মনেশ্বৰ ব্ৰহ্মই বিপুল ভোটৰ ব্যৱধানত বিধায়ক হিচাপে নিৰ্বাচিত হয়। এই বিষয়ে আমাক জনাইছে আমাৰ সংবাদদাতাই।
1: 41 নম্বৰ মানা বিধানসভা সমষ্টি এনডিএৰ সমৰ্থিত বিপিএফ দলৰ প্ৰাৰ্থী থানেশ্বৰ বসুমতাৰী তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী ৰাইজৰ দলৰ প্ৰাৰ্থী অঞ্জন তালুকদাৰ 47,410 ভোটৰ ব্যৱধান পৰাজিত কৰে। থানেশ্বৰ বসুমতাৰী 90,063 ভোট লাভ কৰাৰ বিপৰীতে অঞ্জন তালুকদাৰ 42,650 ভোট লাভ কৰে। সমষ্টিটোত ইউ পি এফ দলৰ প্ৰাৰ্থী জোংচং বসুমতাৰী 27,676 ভোট, এ ডি এফ দলৰ প্ৰাৰ্থী বিলাল আহমেদে 7,560 ভোট, নিকুঞ্জ দাসে 1,855, নৱকুমাৰ শৰণাই 1,591, লক্ষণ গোহাৰী 1,461, খণ্ডকাৰ আব্দুল কুদ্দুজে 1,186, পিণ্টু হোছে 690 ভোট লাভ কৰে। 42 নম্বৰ বাক্সা বিধানসভা সমষ্টিৰ মনেশ্বৰ ব্ৰহ্মই তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী ইউ পি এফ দলৰ প্ৰাৰ্থী ৰাকেশ ব্ৰহ্মক 49,050 ভোটৰ ব্যৱধান পৰাজিত কৰি চতুৰ্থবাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হয়। মনেশ্বৰ ব্ৰহ্মই 88,820 ভোট লাভ কৰাৰ বিপৰীতে ৰাকেশ ব্ৰহ্মই 39,770 ভোট লাভ কৰে। সমষ্টিটোত কংগ্ৰেছ দলৰ প্ৰাৰ্থী জগদীশ মদাহীয়ে 10,623 ভোট, ৰমেশ চন্দ্ৰ দাসে 8,118, হিতেশ বসুমতাৰীয়ে 5,794, ৰামচন্দ্ৰ দাসে 3,469, ভিপিআইৰ দলৰ প্ৰাৰ্থী ৰাজু কুমাৰ বৰৈ 1,790 ভোট লাভ কৰে। লক্ষণীয়ভাৱে মানা সমষ্টিত 9টাত 2,034 ভোট আৰু বাক্সা সমষ্টিত 9টাত 2,937 ভোট পৰে।
0: বাক্সা জিলাৰ মানাহ চৌচি খংখৰ ইক' টুৰিজিম ছচাইটি নামৰ স্বেচ্ছাসেৱী সংগঠনটিয়ে বিগত কিছু বছৰ ধৰি জিলাখনৰ প্ৰকৃতিৰ সুৰক্ষা আৰু সংবৰ্ধনৰ বাবে কাম কৰি আহিছে। জিলাখনৰ প্ৰকৃতিক সেউজীয়া কৰি ৰখাৰ উদ্দেশ্য আগত ৰাখি স্বেচ্ছাসেৱী সংগঠনটোৱে সংৰক্ষিত বনাঞ্চলসমূহত প্ৰতি বছৰৰ দৰে এইবাৰো গছপুলি ৰোপণ কাৰ্যসূচী গ্ৰহণ কৰিছে। এই বিষয়ে আমাক সবিশেষ জনাইছে আমাৰ সংবাদদাতা দামোদৰ তালুকদাৰে।
1: চলিত বৰ্ষত স্বেচ্ছাসেৱী সংগঠনটোৱে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি থকা ডাউধাৰা আৰু বাটাবাৰী বনাঞ্চলৰ প্ৰায় 1.5 লাখ গছপুলি ৰোপণৰ লক্ষ্য স্থিৰ কৰি লৈছে। ডাউধাৰা আৰু বাটাবাৰী সংৰক্ষিত বনাঞ্চলত ইতিমধ্যে বিগত 1 মে তাৰিখৰ পৰা ধাৰাবাহিকভাৱে গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। মানাহ চৌচি খংখৰ ইক'টুৰিজম ছচাইটিৰ সভাপতি বিজয় চৌধুৰীয়ে জানিব দিয়া অনুসৰি বিগত 1 মেত আৰম্ভ হোৱা গছপুলি ৰোপণৰ এই অভিযান অহা 5 জুনত সামৰণি পৰিব। ইতিমধ্যে সংৰক্ষিত বনাঞ্চল এলেকাত 1,30,000 বিভিন্ন মূল্যৱান প্ৰজাতিৰ গছৰ ওপৰত ৰোপণ কৰা হৈছে বুলি স্বেচ্ছাসেৱী সংগঠনটোৰ সভাপতি বিজয় চৌধুৰীয়ে জানিব দিছে। বাক্সা জিলাৰ বনাঞ্চলসমূহত দৈনিক গছ গছনিৰ পৰিমাণ কমি অহালৈ লক্ষ্য ৰাখি স্বেচ্ছাসেৱী সংগঠনটোৱে প্ৰকৃতি সংৰক্ষণ আৰু সংবৰ্ধনৰ বাবে কাম কৰি আহিছে বুলিও মানাহ চৌচি খংখৰ ইক'টুৰিজম ছচাইটিৰ সভাপতি বিজয় চৌধুৰী জানিব দিছে। আনহাতে কালি দিহিৰা আৰু বাটাবাৰী বনাঞ্চলত 30,000 গছৰ ওপৰত ৰোপণ কৰা হয়।
0: জনজাতীয় গৌৰৱ উৎসৱ 2026ৰ অধীনত বাক্সা জিলাত জনভাগিদাৰী অভিযান সফলতাৰে ৰূপায়ণ কৰা হয়। এই অভিযানৰ জৰিয়তে জিলাখনৰ দূৰৱৰ্তী জনজাতীয় এলেকাসমূহত জৰুৰী চৰকাৰী সেৱা আৰু ৰাইজৰ অভাৱ অভিযোগ সমাধানৰ ব্যৱস্থাসমূহ সুনিশ্চিত কৰা হয়। এই বিষয়ে সবিশেষ জনাইছে আমাৰ সংবাদদাতাই।
1: সমগ্ৰ দেশজুৰি উদযাপিত জনজাতীয় গৌৰৱ উৎসৱ 2026ৰ অংশ হিচাপে বাক্সা জিলা প্ৰশাসনে যোৱা 18 মেৰ পৰা 25 মেলৈ সবচে দূৰ সবচে পেহলে মূল মন্ত্ৰৰে সমগ্ৰ জিলাখনত জনভাগিদাৰী অভিযান সফল ৰূপায়ণ কৰা দেখা যায়। জনজাতীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ নিৰ্দেশত আয়োজিত এই অভিযানৰ অধীনত বাক্সা, ধমধমা, জালা, বৰমা আৰু গোবৰ্ধনা এই 5টা উন্নয়ন খণ্ডত ব্যাপক জনসম্পৰ্ক, জনশুনানী অনুষ্ঠান, স্বাস্থ্য শিবিৰ, সজাগতা সভা আৰু হিতাধিকাৰীৰ যোগ্যতা পৰীক্ষণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। অভিযান কালত চৰকাৰী বিভাগসমূহে গাঁও পঞ্চায়ত প্ৰত্যক্ষ যোগাযোগ, সজাগতা সভা, ক্ষেত্ৰভিত্তিক পৰিদৰ্শন, স্বাস্থ্য পৰীক্ষা, বৃক্ষৰোপণ কাৰ্যসূচী আৰু ৰাজহুৱা অভিযোগ শুনানীৰ জৰিয়তে জনজাতীয় সমাজৰ সৈতে সক্ৰিয়ভাৱে জড়িত হয়। পি এম এ ৱাই জি, এনৰেগা, পি এম কিষাণ, অৰুণোদয় পেঞ্চন আঁচনি, স্বাস্থ্য সেৱা, জনজাতীয় কল্যাণমূলক আঁচনি আৰু জীৱিকা অৰ্জনৰ উপায়সমূহৰ দৰে চৰকাৰী আঁচনিৰ সজাগ বৃদ্ধি আৰু ইয়াৰ লাভালাভ প্ৰদানৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়।
0: জিলাৰ ৰেহৰূপৰ পৰা আজি আমি বিদায় লৈছো। কাইলৈ আপোনালোকক লগ পাম আন এখন জিলাৰ সৈতে। নমস্কাৰ।

0: জিলাৰ ৰেহৰূপ অনুষ্ঠানত বাক্সা জিলাৰ ৰেহৰূপ শুনিলে। সংবাদদাতা আছিল দামোদৰ তালুকদাৰ।
1: এয়া আকাশবাণী নগাঁও। এতিয়া আগবঢ়াইছো আব্দুল ৰাজেক আৰু সংগীবৃন্দৰ কণ্ঠত জিকিৰ।

0: শ্ৰোতাই শুনি আছে আকাশবাণী নগাঁও। আমাৰ পৰৱৰ্তী অনুষ্ঠানৰ ঘোষণা শ্ৰোতাই এতিয়াই শুনিবলৈ পাব।
1: এতিয়া আগবঢ়োৱা হৈছে অসমীয়া সাহিত্যৰ অন্যতম কাণ্ডাৰী ছৈয়দ আব্দুল মালিকৰ বিষয়ে যুগুতোৱা এখনি আলেখ্য মৃত্যুঞ্জয়। আলেখ্যখনিৰ ৰচনা নলিনীবালা হাজৰিকাৰ, প্ৰযোজনা ভাস্কৰ জ্যোতি গগৈৰ। এয়া শুনক মৃত্যুঞ্জয় আলেখ্যৰ প্ৰথম খণ্ড।
2: আত্মা ন জায়তে ম্ৰিয়তে বা কদাচিৎ, নায়ং ভূত্বা ভবিত ন ভূয়ঃ। অয়ো নিত্য শাশ্বত হয়ং পুৰাণ,

0: বৰলৈ দৰলৈও পাৰ আজি শূন্য হৈ গ'ল। জনতাৰ মৌন সমদল, আকাশ বতাহ উশাহ নিশাহ হঠাৎ স্তব্ধ হ'ল। অসমৰ সাহিত্যভূমিত জ্ঞানৰ কঠীয়া সিঁচি খেতি কৰি মেটমৰা ভঁৰাল ভৰাই সাহিত্যকাণ্ডাৰী দেৱদূত লুইতৰ দুপাৰ কঁপাই শুকুলা দুপাখি মেলি উৰা মাৰি আকাশলৈ গুচি গ'ল, সৰগলৈ গুচি গ'ল। আকাশ বতাহ উশাহ নিশাহ স্তব্ধ হ'ল।
1: কিন্তু কোন এই দেৱদূত? ইতিহাস সমুজ্জ্বল বিংশ শতাব্দীৰ খৰস্ৰোতা যুগপ্ৰবাহত ধুঁৱলী কুঁৱলী আকাশ অসমৰ আন্ধাৰ পোহৰৰ সংমিশ্ৰণত সহ অৱস্থান নানাৰঙী বিক্ষিপ্ত ঘটনাৰ।
0: ঠিক তেনে সময়তে শতিকাৰ দ্বিতীয় দশকৰ এক ভোগালী বিহুৰ নৱপ্ৰভাতত নাহৰণিৰ উৰ্বৰ মাটিত অংকুৰিত হ'ল এপাহ শ্বেত পদ্ম। নামে কামে মালিক, মুকুটবিহীন সম্ৰাট, সাহিত্য সংস্কৃতিৰ কালজয়ী যুগপ্ৰবাহক চিৰচেনেহী মোৰ ভাষা জননীৰ।

0: অসমীয়াৰ প্ৰাণত সাহিত্য ফুলৰ সুৰভি সিঁচি পথাৰ লহপহীয়া কৰি সোণগুটিৰে ভঁৰাল চহকী কৰি ভৱিষ্যত প্ৰজন্মৰ বাবে বীজ ৰাখি জীৱন সাৰ্থক কৰি যোৱা অসমীয়াৰ প্ৰাণৰূপ্ৰাণৰ ব্যক্তিজনেই হ'ল মালিক ছাৰ ছৈয়দ আব্দুল মালিক।
1: মানুহৰ অন্তৰত নিজৰ এক চিৰতৰুণ ভাৱমূৰ্তি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা মালিক ছাৰৰ কথা এনেদৰে অন্তৰত উদ্ভাসিত হয়, তেওঁ যেন এক সময়হীন জগতৰহে অধিবাসী।
0: জীৱনৰ বিয়লি বেলাটো জীৱনৰ ঘাট প্ৰতিঘাতে ক্লান্তি আনিব নোৱাৰা বিচিত্ৰ লিখনি আৰু অমায়িক খহুটীয়া ব্যৱহাৰৰ মাজেদি অসমীয়াৰ অন্তৰত মচিব নোৱাৰা সাঁচ বহুৱাই যাব পৰা ব্যক্তিজনেই আছিল মালিক ছাৰ।
1: নীলা আকাশখন সেউজীয়া হৈ সৰি পৰিল পৃথিৱীত।
0: ৰূপাবৰীৰ কেঁচা পলসুৱা মাটিৰ জীপাল ৰসেৰে সেউজীয়াবোৰ লহপহকৈ বাঢ়ি আহিল সুৰুজমুখীৰ স্বপ্নলৈ।
1: গাঢ় হৈ পৰিল সুৰুজমুখীৰ স্বপ্ন সান্নিধ্যত মৌডিমৰুৰ কোঁহ।
0: মন গহন অৰণ্যৰ মায়াজাললৈ উৰি আহিল নানা ৰঙী ডেউকা কপোৱা এজাক শব্দৰ চৰাই।
1: বিচিত্ৰ পক্ষীৰ কলকলনিৰে মুখৰিত হল নাহৰণি।
0: 1919 চনৰ 14 জানুৱাৰী মাঘ মাহৰ আনন্দমুখৰ উৰুকাৰ পুৱতি নিশা পিতৃ ধৰ্মপ্ৰাণ ব্যক্তি মৰহুম ছৈয়দ ৰহমত আলী আৰু মাতৃ ধৰ্মপ্ৰাণা মৰহুমা ছৈয়দা লতিফুল নিছাৰ বুকুজোৰাই জন্ম হ'ল এটি দেৱশিশু।
1: মুখৰিত হৈ উঠিল নাহৰণি। অলপ পাছতে ফুটি উঠিব মাঘ বিহুৰ মেজিৰ হিলৈ।
0: মেজিৰ আকাশ লংঘা জুৰি আকাশ চুব।
1: আঁতৰি যাব ৰাইজৰ মাজৰ অসূয়া অপ্ৰীতি।
0: সমন্বয় সম্প্ৰীতিৰ এনাজৰি টানি মানৱীয় একাত্মবোধেৰে আৰম্ভ হ'ব খেতিৰ শেষত ভোগালী উৎসৱ।
1: আৰু সেই বিশেষ শিশুটিৰ নাম কি ৰাখিলে পিতৃ আৰু মাতৃয়ে?
0: ছৈয়দ আব্দুল মালিক। পিতৃ মাতৃৰ কোলাৰ পৰা সন্তানটি ওলাই আহিল মানুহৰ বুকুলৈ, জনগণৰ বুকুলৈ। ঐক্য শান্তি আৰু প্ৰগতিৰ বাৰ্তা মানুহৰ বুকুৰ পৰা আয়ত্ত কৰি মানুহৰ বুকুৱে বুকুৱে বিলাই দিবলৈ নিজ সাৱলীল লিখনিৰ মাধ্যমেৰে।
1: স্বপ্নই যেতিয়া মানুহক উদ্বাউল কৰে শব্দৰে, ৰঙা, নীলা, বেঙুনীয়া, হালধীয়া, গেৰুৱা, সেউজীয়া আদি ৰঙৰ সমাৱেশে উতলা কৰে হৃদয়। স্বপ্নক বাস্তৱ কৰাৰ ক্ষমতা যি আহৰণ কৰে তেওঁ বাৰু কলৈনো নাযায় পাৰে। সহজ সৰল অহোজা গাঁৱলীয়াৰ পৰা লোকসভাৰ মজিয়ালৈকে, ভিক্ষাৰীৰ পৰা ৰজা মহাৰজাৰ চোতাললৈকে তেওঁৰ বাবে সকলোতেই যে দুৱাৰ খোলা।
0: কিয়নো তেওঁ যে যাদুকৰ, তেওঁ এক শব্দৰ যাদুকৰ। তেওঁ শব্দৰে, বাক্যৰে, কবিতাৰে, গল্পৰে, উপন্যাসেৰে, সকলো লিখনিৰ মাধ্যমেৰে, সকলো শব্দৰ উচ্চাৰণেৰে মানুহক মন্ত্ৰমুগ্ধ কৰি লৈ যাব পাৰে এখন সুন্দৰৰ সাম্ৰাজ্যলৈ, নতু অন্তৰৰ ভিতৰৰ নিৰ্ভীত কোণলৈ।
1: কল্পনা, অনুভৱ আৰু প্ৰকাশভংগীৰ সুন্দৰ সমাহাৰে মালিকৰ ভাষাক দিছে এক অনন্য ৰূপ। তেখেতৰ ৰচনাত কাব্যিক অভিব্যঞ্জনা অতি সুন্দৰভাৱে ফুটি উঠে। ধনশিৰি নৈ পাৰৰ এখন গাঁৱৰ কৃষিজীৱী মানুহৰ সুখ দুখৰ কাহিনীৰে সমৃদ্ধ সুৰুজমুখীৰ স্বপ্ন উপন্যাসখনৰ আৰম্ভণিতেই প্ৰকাশ পাইছে সেই কাব্যময়তা।
2: নৈখনে কথা কয়, বহুত পুৰণি কথা। কথাবোৰ দুয়োপাৰৰ গৰাত লাগি লাগি ৰয়, বিৰণাৰ পাতত বহুত দিনলৈ লাগি থাকে। বতাহজাক আহি পুৰণি কথাবোৰ বিৰণা পাতৰ পৰা কৰিবলৈ লৈ যায়। তথাপি কথাৰ শেষ নাই। ধনশিৰিয়ে পৰ্বতৰ কথা জানে, ভৈয়ামৰ কথা জানে, ভৰপূৰ গাঁৱৰ কথা জানে, এৰাবাৰীৰ কথা জানে, বাৰিষাৰ কথা জানে, খৰালিৰ কথা জানে, নদীৰ বুকুত অনন্তকালৰ কথা, বেজাৰৰ, আনন্দৰ, হাঁহিৰ, কান্দোনৰ, জন্মৰ, মৃত্যু, বহুত মৰমৰ কথাও জানে ধনশিৰি।
1: মালিকৰ ভাষাৰ মাধুৰ্যই সকলো পাঠকৰে মন চুই গৈছিল। তেখেতৰ সুৰুজমুখীৰ স্বপ্ন উপন্যাসখনৰ কথা উনুকিয়াই সাহিত্য সমালোচক শিক্ষাবিদ ডক্টৰ কুতুবুদ্দিন আহমেদে কৈছিল,
3: এই উপন্যাসখনৰ প্ৰথম অধ্যায়ৰ ধনশিৰি নদীৰ বিষয়ে যিটো বৰ্ণনা দিছে, মই ব্যক্তিগতভাৱে অসমীয়া সাহিত্যত নদীৰ ইমান সুন্দৰ বৰ্ণনা পোৱা নাই। প্ৰকৃতিক যে ইমান সুন্দৰকৈ পটভূমিলৈ টানি আনিব পৰা যোগ্যতাটো মানুহজনৰ আছিল ভাবিলে বিস্ময় লাগে। তেখেতে ধনশিৰিৰ বিষয়ে কৈছে, ধনশিৰিয়ে হাঁহে বৈ গৈছে ব্ৰহ্মপুত্ৰলৈ, অকণি ৰ'বৰো আজৰি নাই। এষাৰ কথা কৈ যোৱা ধনশিৰি, উহু, এষাৰ কথা শুনি যোৱা, উহু, নৰয় ধনশিৰি, নৰয়। নাচনী ধনশিৰিৰ কঁকালত দেও লগা, দেও ধনীৰ চেও। এই সাধাৰণ উদাহৰণ এটা দিছোঁ। মালিক চাহাবৰ সাউতকে মোৰ কবিতালৈ মনত পৰিছে। দৰাচলতে তেওঁ এজন কবিহে আছিল। বহুত সমালোচকে কয় যে আমাৰ সাহিত্যৰ বহু সাহিত্যিকেই প্ৰাথমিক অৱস্থাত কবিৰূপেহে দেখা দিয়ে, পৰৱৰ্তী অৱস্থাত তেখেতসকল গল্প উপন্যাসলৈ বাট লয়। মালিক চাহাবৰ কবিসত্তাই পাছত সম্প্ৰসাৰিত ৰূপ লৈ গদ্যলৈ আহিল। তেখেতৰ কবিতাৰ অনুপম সোৱাদ, মই এটা কবিতা পাইছোঁ, মোৰ স্বৰ্গ, অপূৰ্ব কবিতা। মোৰ স্বৰ্গৰ আমি কেইটামান লাইন শাৰী যদি শুনো আৰু অনুধাৱন কৰোঁ এনেধৰণে, মাটিৰ মানুহ মই, ভাল পাওঁ মাটিৰ সৰগ, ভাল পাওঁ মাটিৰ মৰম, সিপাৰে বিধাতা আৰু ইপাৰে হিয়াৰ খলকনি, মই তাৰ সন্ধি অনুপম। মালিক ছাৰে আচলতে সন্ধি হৈয়ে থাকিবলৈ বিচাৰিলে। মাটিৰ স্বপ্ন আৰু সসীম কল্পনাৰ স্বপ্নমদীৰ বৰ্ণনাক কবি মালিকে মুক্তচ্ছন্দত সজোৱা আৰু কেইবাটাও অনুপম কবিতা আছে।
0: অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক ডক্টৰ অমল ৰাজখোৱাই মালিক চাহাবৰ ৰচনাৰাজি সম্পৰ্কত কৈছিল,
4: প্ৰকৃততে ক'বলৈ গ'লে অসমীয়া সাহিত্যত, বিশেষকৈ কথা সাহিত্যত, আব্দুল মালিক এজন মুকুটবিহীন সম্ৰাট, যিজন সম্ৰাটে লেখা সাহিত্যৰ মাজেদি অসমীয়া ভাষাক সুশমিত কৰি গৈছে, অসমীয়া জাতিক প্ৰাণৱন্ত কৰি গৈছে আৰু সাধাৰণ জনতাক উচ্চ স্তৰলৈ নি আমাৰ অসমীয়া জাতিটোক, তেওঁ যিটো কবিতা লিখিছিলে সময়ত মই অসমীয়া, সেই তাৰ পৰিচয় দিবলৈ যত্ন কৰিছে। তেওঁ কৃষকৰ সন্তান, নাহৰণি ঘৰখনত খেতি বাতিৰ বিষয়ে চৰ্চা হয় আৰু তেখেতে নিজেও খেতিপথাৰত কাম কৰি এজন সাধাৰণ কৃষক হিচাপে অৰিহণা যোগাই আহিছে। এই কৃষকৰ সন্তান হিচাপে তেখেতে যিখন সমাজত বাস কৰিছিল, নাহৰণিৰ সেই সমাজখন, দেৰগাঁৱৰ সেই সমাজখন প্ৰকৃততে এখন সাধাৰণ মানুহৰ সমাজ। গতিকে সাধাৰণ মানুহৰ ভাৱৰ বৈচিত্ৰ, সাধাৰণ মানুহৰ জীৱনধাৰাৰ বৈচিত্ৰ তেখেতৰ লেখনিত প্ৰকাশ পাইছে আৰু সেইকাৰণেই ছৈয়দ আব্দুল মালিকৰ ভাষাত আমাৰ এটা মাটিৰ গোন্ধ পোৱা যায় আৰু এই মাটিৰ গোন্ধটো পোৱা যাব তেখেতৰ ৰচনাত, বিশেষকৈ গল্প আৰু উপন্যাসৰ মাজত, বিশেষকৈ সুৰুজমুখীৰ স্বপ্ন আদি উপন্যাসত আমি সেই গোন্ধটো আমি অনুধাৱন কৰিব পাৰিম আৰু সেই গোন্ধেই ছৈয়দ আব্দুল মালিকৰ ভাষাক এটা প্ৰাণৱন্ত কৰি তুলিছে, অসমীয়া ভাষাক নতুন এটা জীৱন দান দিছে।
1: নাহৰণিৰ মাটি পানী বোকাৰ লগত লুতুৰি পুতুৰি হৈ কেঁচুৱাটি যেতিয়া প্ৰথম পঢ়াশালীলৈ গৈছিল, তেতিয়াই যেন তেওঁৰ আৰম্ভ হৈছিল আখৰৰ লগত আত্মিক সম্পৰ্ক। তাৰ পাছত ক্ৰমান্বয়ে ভাষা আৰু সাহিত্যৰ লগত যেন নিজেই হৈ পৰিছিল এক অবিচ্ছেদ্য অংগ।
0: ক্ৰমবৰ্ধমান জীৱনৰ গতিত শিশুটি শৈশৱ কৈশোৰ অতিক্ৰম কৰি ডেকা হ'ল। জীৱনৰ সকলো সময়তে কিন্তু হাতত লাগি থাকিল, তেখেতৰ হাতত চালুকীয়া অৱস্থাতে কোনো শুভ মুহূৰ্তত খোপনি পুতি লোৱা কলমটো, সময়ৰ খতিয়ানত প্ৰথমে মহাবিদ্যালয়ত,
1: তাৰ পাছত বিশ্ববিদ্যালয়ত অধ্যয়নৰত অৱস্থাতো তেখেতৰ আন এটা মন ব্যস্ত থাকিল সাহিত্য সৃষ্টি কাৰ্যত।
0: জীৱন মানি ঘাট প্ৰতিঘাত, ছৈয়দ আব্দুল মালিকৰ জীৱনো সেইবোৰৰ ব্যতিক্ৰম নহয়। কিন্তু জীৱনলৈ অহা সকলো আলৈয়াহুকাল কলমৰ চোকাশক্তিয়ে এফলীয়া কৰি এক স্বকীয় গতিৰে কাৰো বাধা বিঘিনি নামানি আগবাঢ়ি গৈ থাকিল নিজস্ব গতিত। সৃষ্টি কৰিলে নানা বৰণীয়া মৌ মিঠা ৰসঘৰা কিতাপৰ ৰূপত। অসমীয়া সাহিত্যৰ প্ৰতিটো দিশ তেওঁৰ বাবে হৈ পৰিলে আপোনৰো আপোন।
3: মালিক ছাৰ আচলতে এক বিস্ময় অসমীয়া ভাষা সাহিত্যৰ কাৰণে। আমি দেখিছোঁ যে আমাৰ সাহিত্যৰ যিখিনি বিস্তাৰপূৰ্বক লেখনীয়া যাৰ যাৰ আছে, যেনে লক্ষ্মীনাথ বেজবৰুৱাৰ, যেনে অতুল হাজৰিকাৰ, ঠিক তাৰপাছতে আমি চৈয়দ আব্দুল মালিক চাহাবৰ বিশাল ৰচনা বুলি পাওঁ। উপন্যাসেই প্ৰায় 65খনমান লিখিলে, 2000তকৈ বেছি চুটি গল্প লিখিলে, ৰস ৰচনা নাটকো 3খন লিখিলে আৰু আলেখ্যও লিখিলে, ইত্যাদি বিশাল সাহিত্য সম্ভাৰেৰে মালিক ছাৰ আচলতে অসমীয়া সাহিত্যৰ এটা স্বনামধন্য নাম। মানুহজন তেখেত আছিল দীৰ্ঘদেহী নহয়, চুটিচাপৰ মানুহ, কিন্তু সাহিত্যৰ ইমান বিশাল পাহাৰ যে ভাবিলে আচৰিত হ'ব লাগে। মানুহজন দৰাচলতে সৃজনী প্ৰতিভাৰ আধাৰ আছিল। আবাহন যুগৰে পৰা প্ৰায় 5টা দশক সাহিত্য সৃষ্টি কৰি থকা এই মালিক ছাৰ নিজৰাৰ দৰে গদ্যশৈলী প্ৰবাহিত। অসমীয়া ভাষাৰ যিখিনি কালিকা লগা শক্তি আছে, সেই শক্তিটো তেওঁ নিজৰ ৰচনাত সুন্দৰকৈ প্ৰকাশ কৰিছে।
1: প্ৰায় 200ৰো অধিক গ্ৰন্থ ৰচনা কৰি ছৈয়দ আব্দুল মালিক ছাৰে প্ৰতীয়মান কৰিলে মানুহে যত্ন কৰিলে সকলো কৰিব পাৰে। লাগে মাথো এক সুদৃঢ় লক্ষ্য আৰু অন্তৰৰ গভীৰৰ মহান উদ্দেশ্য।
0: তেতিয়া তেওঁ মাথো দ্বিতীয় শ্ৰেণীৰহে ছাত্ৰ আছিল। থুনুক থানাক মাত কথা, কোনোবা শুভ মুহূৰ্তত কবিতা কুঁৱৰীয়ে ভুমুকিয়ালে তেওঁৰ অন্তৰত। নাহৰণিৰ নিম্ন বুনিয়াদী বিদ্যালয়ত দ্বিতীয় শ্ৰেণীত পঢ়োঁতেই তেওঁ উকা কাগজত নীলা চিয়াঁহীৰে ৰূপ দিলে সেই ৰসাত্মক কবিতা ফাঁকি। ডাবুকানা বৰশী বানা, বৰশী নিলে মাছে ডাবুকানা নাচে, সেই যে জীৱনৰ নিচেই চালুকীয়া অৱস্থাতেই কবিতা কুঁৱৰী আহি হৃদয়ত স্থিতি ল'লে পৰৱৰ্তী জীৱনত কোনে পায় আৰু।
1: 1929 চনত দেৰগাঁও এম ই স্কুলত ক্লাছ 5ত ছাত্ৰ হৈ থকা অৱস্থাতে তেখেতে সম্বন্ধীয় আব্দুচ ছাত্তাৰ নামৰ ককাক এজনক লৈ লিখিলে অন্য এটা কবিতা। ডাঙৰ মানুহ আব্দুচ ছাত্তাৰ, ডাঙৰ দাড়ি ডাঙৰ মোস্তাৰ, ডাঙৰ মুখ ডাঙৰ ওঠ ডাঙৰ ভৰি হাত, ডাঙৰ ডাঙৰ কথা কয় ডাঙৰ ডাঙৰ মাত। সেই যে হাঁহিৰ সঁফুৰা বাল্যকালতে মেলি দিলে, তাৰ যেন আদি অন্ত নাই। কোনে আজি মোকোলাব মিঠা হাঁহি ৰসঘৰা, চিনাকি চিনাকি মৌ মিঠা ভৰপূৰ, কোনে আজি বিয়পাব শংকৰ ভকতি ৰস, ধন্য নৰতনু ভাল লেখিয়পৰূপ। তাৰ পাছত তেওঁ সহস্ৰ সৃষ্টিৰ মাজৰ সেই যুগজয়ী কবিতাটো মই অসমীয়া। সুদূৰ পশ্চিম এৰি থৈ স্বৰ্ণপুৰী ৰাজন্তেশপুৰী বিজয় সপোন দেখি আহিলো যিদিনা, উজনি সোঁতৰ মেলি ভাতিয়নি ভূৰি, বিজয়ৰ তৃষালৈ গৌৰৱৰ কৰি অভিযান, লুইত পাৰত গালো দীপ্ত উৎসাহত আপোনাৰ বিজয়ৰ গান, কোনে আজি বুকুদাঠি কব ৰাখিবলৈ দেশৰ সন্মান।

0: কত শত কবিতা লিখিলে, কবিতাৰ পুথিও লিখিলে বহুতো, বেদুইন, স্বাক্ষৰ, স্বপ্ন দুঃস্বপ্ন আৰু অন্য কিছু কথা, ছন্দহাৰা ছন্দ, অপ্ৰকাশিতভাৱে থাকি গ'ল ছন্দহীন ছন্দ। সেইদৰেই গীতৰ সংকলনো তোমাৰ কণ্ঠ মোৰ কথা।
1: ভ্ৰমণ কাহিনী লিখিলে অলেখ, মাজত মাথো হিমালয়, এটা চিনাকি দ্বীপৰ অতিৰেখা, বালি, বেলি আৰু জমজম।
0: তেখেতে শতসহস্ৰ সৃষ্টি পহুৱৈ সমাজলৈ ৰাখি গ'লেও, কিন্তু তেখেতৰ পহুৱৈ সমাজলৈ প্ৰথম চিনাকি আছিল চুটিগল্প লেখক হিচাপেহে। পৰশমণি, এজনী নতুন ছোৱালী, ৰঙাগৰা, প্ৰাণাধিকা, ছয় নম্বৰ প্ৰশ্নৰ উত্তৰ, মৰম মৰম লাগে, মৰহা পাপৰি, শিখৰে শিখৰে, শিল আৰু শিখা, বিভৎস বেদনা আদি কতনা যে চিন্তাকৰ্ষিত চুটিগল্পৰ গ্ৰন্থ ৰাইজলৈ আগবঢ়াই অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি গ'ল। ডক্টৰ কুতুবুদ্দিন আহমেদে কৈছিল,
2: জনপ্ৰিয় গল্পকাৰ হিচাপে মালিকৰ স্থান আছিল, আমি সেইটো সকলোৱে জানো। তেখেতক গল্প সম্ৰাট বুলিয়ে পঢ়ুৱৈয়ে কৈছে। কাঠফুলা নামৰ এটা গল্প আছে, দুখন ভৰি বুলি এটা অপূৰ্ব সুন্দৰ গল্প আছে, বিভৎস বেদনা এটা বিশেষ সময়ৰ এটা গল্প আছে, স্বাধীনতাৰ সময়ৰ, হৰি মাষ্টৰৰ দোকান, প্ৰাণ পোৱাৰ পাছত, যীশুখ্ৰীষ্টৰ ছবি, এনেধৰণৰ তেখেতে আবাহন যুগৰ পৰা আৰম্ভ কৰি একেবাৰে প্ৰকাশৰ যুগলৈকে নিৰবিচ্ছিন্নভাৱে গল্প লিখি আছে। আৰু প্ৰতিটো গল্পত তেখেতে ভাষাৰ বিন্যাস, চৰিত্ৰৰ বিন্যাস ইমান সুন্দৰকৈ কৰিব পাৰে, আৰু অতি সাধাৰণ শ্ৰেণীৰ মানুহবিলাকৰ ভাষা সেই চৰিত্ৰবিলাকৰ মুখত দিব পাৰে যে সাধাৰণ চৰিত্ৰ মানুহবিলাকে ভাল পায়। বোধ কৰোঁ এনেকুৱা এটা বিষয় নাই, এনেকুৱা এটা পৰিস্থিতি নাই, এনেকুৱা এটা পৰিৱেশ নাই যাৰ বিষয়ে মালিক ছাৰে গল্প লিখা নাই। মালিক ছাৰৰ গল্প বুলিলে মানুহে এসময়ত খেদি কৰিও পঢ়িছিলে। ইয়াৰ কাৰণটো হৈছে চৰিত্ৰবিলাকৰ নিৰ্বাচন আৰু তেখেতৰ অভিজ্ঞতাক সঞ্চয় কৰি তাত কল্পনাৰ ৰহণ খানি চৰিত্ৰবিলাকক বিস্তৃতি দিয়াৰ কাৰণে চুটিগল্পবিলাক অমৰ হৈ গৈছে। তেখেতৰ হাঁহি আৰু চকুলোৰে বুলি এখন সংকলন কৰা হৈছে, য'ত তেখেতৰ প্ৰায় 250টামান গল্প সন্নিৱিষ্ট হৈছে।
1: অসমৰ সাহিত্য জগতত পোহৰ বিলাই থকা উজ্জ্বল নক্ষত্ৰ, আমাৰ দুজনা গুৰু শংকৰ মাধৱদেৱ, সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ, কলাগুৰু বিষ্ণু ৰাভা, গীতিকবি পাৰ্বতী প্ৰসাদ, সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা, এই সকলোৰে লগতে কথাশিল্পী ছৈয়দ আব্দুল মালিকেও এক বিশেষ স্থান অধিকাৰ কৰি আছে বুলি সকলোৱে মুক্তকণ্ঠে স্বীকাৰ কৰে। শ্ৰোতাসকল, আহকচোন ডক্টৰ অমল ৰাজখোৱাদেৱৰ পৰাও মালিক ছাৰৰ সাহিত্য কীৰ্তিৰ বিষয়ে সম্ভেদ লওঁ, বিশেষকৈ তেখেতৰ চুটিগল্পৰ বিষয়ে।
3: প্ৰথমতে যদিও কবিতা লিখিছিল, এজন মাৰ্কচিষ্ট হিচাপে তেখেতে কবিতা আৰম্ভ কৰিছিল, কিন্তু পাছত গল্পৰ তেখেতে হাত দিছিল, আৰু এই গল্পবিলাক আৰু সেই গল্পৰ লেখাৰ কাৰণে তেখেতৰ এখন সেই সময়ত এখন বহল পথাৰো পাইছিল। সেই সময়ত আমাৰ জয়ন্তী, পচুৱা আদি আমাৰ আলোচনী, যিবিলাক আলোচনী ওলাইছিল বা আবাহন যি ওলাইছিল, তাৰপাছত ৰামধেনু লগতে আমি গৰিয়সীলৈকে প্ৰকাশ গৰিয়সী, এইবিলাক আমি যি আলোচনী দেখিছোঁ, এই আলোচনীবিলাকৰ মাজতেই মালিকৰ গল্পই সম্পূৰ্ণৰূপে আধিপত্য বিস্তাৰ কৰিছিল। মালিকে কিমান গল্প লিখিছিল সেইটো হিচাপ নাই। মই এবাৰ এটা সমীক্ষা কৰিছিলোঁ, মালিক ছাৰেই কৈছিল যে তুমি চাই দিবাচোন কিমান গল্প মই লিখিছোঁ। মই কিন্তু তেখেতৰ গল্প, মই 1800টা গল্প মই পাইছোঁ, আৰু সেই গল্পকেইটা মই তাৰে বহুত বহুতখিনি গল্পই তেখেতক মই দেখুৱাইছোঁ। আৰু তেখেতেও কৈছে যে নহয় বুইছা, মই অলপ বেছিও লিখিছোঁ নেকি। অৱশ্যে মোৰ লগত সুৰ মিলাই অধ্যাপক প্ৰফুল্ল বৰায়ো কৈছে যে তেখেতে পুতকৰ 2000মানেই গল্প ৰচনা কৰিছিল। এই গল্পবিলাকৰ ভিতৰত প্ৰথমখন গল্প সংকলন হৈছে পৰশমণি। পৰশমণি এখন ৰোমান্টিক ধৰ্মী গল্প, তাত তেখেতৰ ভাৱধাৰাটো সম্পূৰ্ণৰূপে ৰোমান্টিক, আৰু ৰোমান্টিক ভাৱধাৰাৰে লেখা গল্পবিলাকৰ লগত তেখেতৰ বাস্তৱতাৰ পৰা আৰু আঁতৰি গৈছে। কিন্তু তেখেতৰ তাৰ পাছত লেখা গল্প হৈছে হৰি মাষ্টৰৰ দোকান আৰু ঋণ মুক্তি। এই দুখন গল্পৰ সংকলনৰ মাজত হৰি মাষ্টৰৰ দোকান নামৰ যিখন গল্প, সেই গল্পটো এটা বিখ্যাত গল্প। হৰি মাষ্টৰ নামৰ এজন মানুহৰ জীৱনৰ কাহিনী। মানুহে বাটত বাহিৰত বাহ্যিক আকাৰত মানুহজন, ভিতৰৰ মানুহজনৰ মাজত যিটো পাৰ্থক্য, সেইটো আমি হৰি মাষ্টৰৰ দোকানত প্ৰতিফলিত হোৱা দেখিম। ঋণ মুক্তিটো ঠিক তেনেকৈ আমি দেখিছোঁ যে এজন মানুহে তেওঁৰ জীৱনৰ দায়িত্বতাটোক কেনেকৈ ঢাকি ৰাখিব পাৰি খুজিও নোৱাৰে, সেই কথাটো তাত প্ৰকাশ পাইছে। এজন মানুহে দুখীয়াৰ দুখ যে কোনেও নুবুজে, জয়ৰামৰ দ্বাৰা তাক প্ৰকাশ কৰিছে। কাৰণ ল'ৰাটোৰ মৃত্যুৰ আত্মহত্যা কৰিলে

যে এটা দুখীয়া ল'ৰাই ভায়েক এজন দুখীয়া ল'ৰাই বায়েকক কলেজত পঢ়ুৱাবৰ কাৰণে কেনেকৈ সি কোনোবা চাহৰ দোকানত বয় কাম কৰি সি পইচা ঘটি বায়েকলৈ কলেজৰ পইচা দিছে।

0: আন এটা গল্প আছে
1: কাঠফুলা।
0: কাঠফুলা, এটা মানৱতাবাদী গল্প। এই গল্পত আমি এজন মানুহ দেখিছোঁ, মমতাজ নামৰ এজন মানুহ, যিজনে বেদানা নামৰ এগৰাকী অসহায় নাৰীক ঘৰলৈ আনি ৰাখি পেলাই আকৌ সেই বেদানাৰ যেতিয়া ডক্টৰজনৰ লগত বিয়া হৈ গ'ল, তেতিয়া মমতাজে সকলো পইচা পাতি খৰচ কৰি বেদানাক উলিয়াই দিয়া যিটো দৃশ্য, এই দৃশ্যৰ মাজত মানুহৰ যিটো সৎগুণ, সেই সৎগুণখিনি মমতাজৰ মাজত প্ৰকাশ পাম।

0: খুৰাদেউ, এই কেতিয়াবা আহিলে নেকি?
1: বেছি সময় হোৱা নাই, পিছে ঐ হবলা দোকানতে আছে।
0: আৰুনো ক'ত থাকিব, মাজুজনাৰতো গুৰুত্ব নাই। এতিয়া আপুনিয়ে চাওকচোন খুৰাদেউ, এই মানুহ মাতি আহি অকণমান আগত ঘৰ সোমাইছিলহে, হাত ভৰি

0: মই ভাল নাপাওঁ, কিবা খং উঠিবা ঘৰে গুচি যামগে হা।
1: আই ঘৰৰটো সকলোৱে মোৰ ওপৰত গৰম কথা কয়ে, এতিয়া চাকৰেও ক'বলৈ লৈছে। আগতে কোৰ বাটৰ ভিক্ষৰু আছিলি তাৰো ঠিক নাই, এতিয়া আকৌ বৰ বৰ কথা। ৰাতিলৈ ভাত মুঠি খাওঁ।

0: কৰিলা স্পনাই?
1: পাইছো, লাজ মই পাইছো। তোৰ ঘৈণীয়েৰে শহুৰেকক বুঢ়া বুলি সম্বোধন কৰা কথাটো ক'বলৈ মই লাজ পাইছো। অনবৰতে মাটি ভাগ কৰা কথাটো কৈ কৈ এজন বয়সস্থ মানুহক খোৱা খোৱাত শান্তি নিদিয়া কথাটো ক'ব।

0: ময়ে বেয়া।
1: এ ব হ'ব দিয়ক, কিনো লাগি থাকে। এই হেৰি নহয় ব, এই আপোনালোকৰ আইজনী নাই নেকি?
0: নাই।
1: কোনে গ'ল?
0: মোমায়েকৰ ঘৰলৈ।
1: অঁ, এই কেতিয়া আহিব?
0: তাই কেতিয়া আহিব, তোক কিয় লাগে?
1: তাই তাই পৰীক্ষা পৰীক্ষালৈ কেইদিন আছে, এনেকৈ ঘূৰি ফুৰিলে হ'ব নেকি?
0: দেখিলে, লোকৰ ল'ৰাটোৱে ছোৱালীজনী পৰীক্ষা

0: এইখন ঘৰৰ মান সন্মান কেতিয়াবাই শেষ হৈ গৈছে।
1: নিজেনো মদ খোপা খাই আহি ঘৰখনলৈ কিডাল সন্মান আনিছে।
2: তোমালোকে অকণমান মনে মনে থাকাচোন। আৰু ঐ, তোৰ যদি নিচা বেছিকৈ লাগিছে ভিতৰ শুই থাকগৈ।
3: ঐ ঐ ল'ৰা, এই এনেকৈ চোতালত চিঞৰ বাখৰ কৰি থাকিলে বেয়া শুনি নহয়।
0: লাজ পাইছে।
2: কৃষ্ণ, তই খুৰাদৰ প্ৰত্যেকটো কথাতে কিয় অপমান কৰিছ?
0: ঘৰখনত প্ৰত্যেকটো কথাতে যেতিয়া দেউতাক অপমান কৰা হৈছিল তেতিয়াতো তই মাত মতা নাছিল।
2: তই সৰু ল'ৰা ছোৱালীৰ দৰে কথাবোৰ কিয় কৈ আছ?
1: সৰু ল'ৰা ছোৱালী নহয়, বিয়া পতা হলে ইমান দিনে দুই তিনিটাৰ পোৱালী বাপেকেই হলহেঁতেন।
0: নাপাতো,
1: দিবও লাগিব নহয়।
0: বিয়া পাতি ইয়াৰ নিচিনাকে ঘৈণীয়েকৰ ভয়ে খোজ গণি গণি চলিবলৈ মোৰ মন নাই।
4: পানী!
1: অ' আই, পানী মই ভিতৰলৈহে নিবলৈ কৈছিলো, তই ইয়ালৈ আনিলি যে।
4: গৰম কথা নকব দেই, গৰম কথা নকব, ডাঙৰ দাই কোৱাৰ কাৰণেহে আনিছো।
1: অই, ডাঙৰ দাৰে পানীটো এগিলাচ আনিব কৈছিলে, এবাল্টি নহয়।
4: এবাৰ কব ইটো, এবাৰ কব সিটো, হেই পানীখিনি পেলাই দিওঁগে যা।
1: হেৰৌ, আনিলি যেতিয়া ভিতৰতে থৈ আগে যা।
3: হেৰা বোৱাৰী, তুমিও একেবাৰে হে চাহকাপ লৈ আহাগে যোৱা।
1: ওৱাই, ইয়ে মাত্ৰ চাহ খাই উঠিছেহে।
3: অ, খাইছিলো নেকি? তেৰি কথাৰ ভমকতে পাহৰিয়ে থাকিলো দিয়া। বাৰু চাহ খালো যেতিয়া, আৰু মই এতিয়া ঘৰলৈকে পোনাও।
1: অকণমান ৰৈ যাওক, সৰুজনা আহি কি বিহু দেখুৱাই এপাক চাই যাওক।
3: অ চন্দ্ৰ, মই কিন্তু এই ঘৰখনৰ মুটি গতি বৰ ভাল দেখা নাই।
5: ঘৰখনত কোনো কাৰো কথা নমনা হৈ গৈছে।
3: ঘৰখনৰ মুটি গতি বৰ ভাল দেখা নাই।
5: ঘৰখনত কোনো কাৰো কথা নমনা হৈ গৈছে।
6: চন্দ্ৰ,

0: মানুহৰ লগত স্বাধীনভাৱে জীৱন কটাব বিচাৰে।
1: মিছা কথা তুমি পাহৰিছা নেকি যে তুমি মোৰ ঘৈণী হোৱাৰ লগতে এইখন ঘৰৰ বোৱাৰীও, আৰু এজনী বোৱাৰীৰ প্ৰধান কৰ্তব্য ঘৰখন

0: আমাৰ বৰাই
1: শেষ হাঁহি মাৰিব কোনে নাটকখনি শুনিলে। এইবাৰ আগবঢ়াইছোঁ কেইটিমান গীত। অনুষ্ঠানৰ আৰম্ভণিতে এয়া অনিমা চৌধুৰী।

অনুষ্ঠানত এইবাৰ নিবেদন কৰিছোঁ তফজুল আলীৰ ৰচনাৰে চন্দ্ৰাশ্ৰী চক্ৰৱৰ্তীৰ কণ্ঠৰ এই গীতটি।

অনুষ্ঠানত এইবাৰ নিবেদন কৰিছোঁ তফজুল আলীৰ ৰচনাৰে চন্দ্ৰাশ্ৰী চক্ৰৱৰ্তীৰ কণ্ঠৰ এই গীতটি।

পৰ্যায়ত লোকপিয়ল আৰম্ভ হ'ব। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। সমগ্ৰ প্ৰক্ৰিয়াটোৰ বাবে 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। ৰাজ্যৰ বিভিন্ন জিলাত লোকপিয়ল 2027ৰ প্ৰথম পৰ্যায়ৰ গৃহ তালিকা আৰু গৃহপিয়ল সম্পৰ্কীয় প্ৰশিক্ষণ আৰম্ভ হৈছে। লোকপিয়লৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ দায়িত্বত নিয়োজিত বিষয়া কৰ্মচাৰীসকলৰ বদলীকৰণৰ ওপৰত বাধা নিষেধ আৰোপ কৰা হৈছে। কেন্দ্ৰীয় গৃহ সচিবৰ পৰা এই সন্দৰ্ভত এখন পত্ৰ লাভ কৰা বুলি ৰাজ্যৰ কৰ্মচাৰী বিভাগৰ উপসচিব মুন্মী শইকীয়াই অৱগত কৰিছে। ইতিমধ্যে এই সন্দৰ্ভত সাধাৰণ প্ৰশাসন বিভাগৰ সচিব আৰু সকলো জিলাৰ আয়ুক্তলৈ পত্ৰ প্ৰেৰণ কৰা হৈছে। পত্ৰখনত লোকপিয়লৰ কামত নিয়োজিত বিষয়া কৰ্মচাৰীসকলৰ বদলিৰ ক্ষেত্ৰত বাধা নিষেধ আৰোপ কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। ইতিমধ্যে তামোলপুৰ, ধেমাজি, শিলচৰ, মৰিগাঁও

পৰ্যটকৰ বাবে বন্ধ থাকিব। বাৰিষা আৰু বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি উদ্যান কৰ্তৃপক্ষই এই সিদ্ধান্ত গ্ৰহণ কৰে। তথ্য অনুসৰি 2025-26 পৰ্যটন বৰ্ষত উদ্যানখনলৈ 4,68,000 পৰ্যায়ত লোকপিয়ল আৰম্ভ হ'ব। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব।

বাতৰি সৈতে মই পংকজনাথ ভট্টাচাৰ্য। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, সৰ্বোচ্চ ন্যায়ালয়ে আজি সমগ্ৰ দেশৰ উচ্চ ন্যায়ালয়সমূহক ৰায় সংৰক্ষিত কৰাৰ 3 মাহৰ ভিতৰত ৰায়দান কৰিবলৈ নিৰ্দেশ দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰহিলৈ আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ বিকাশ কৰিব। আজি আন্তৰ্জাতিক ৰাষ্ট্ৰসংঘ শান্তিৰক্ষী দিৱস। এই দিৱস উপলক্ষে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে বিশ্বৰ বিভিন্ন স্থানত শান্তিৰক্ষাত নিয়োজিত ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষীসকলক স্মৰণ কৰিছে। ভাৰতৰ বতৰ বিজ্ঞান বিভাগে সমগ্ৰ দেশতে অহা জুনৰ পৰা ছেপ্টেম্বৰলৈকে স্বাভাৱিকতকৈ কম পৰিমাণত বৰষুণ হ'ব বুলি সম্ভাৱনা ব্যক্ত কৰিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি নিউ চণ্ডীগড়ত হ'বলগীয়া দ্বিতীয়খন কোৱালিফায়াৰত ৰাজস্থান ৰয়েলছ গুজৰাট টাইটান্ছৰ

সৰ্বোচ্চ ন্যায়ালয়ে আজি সমগ্ৰ দেশৰ উচ্চ ন্যায়ালয়সমূহক ৰায় সংৰক্ষিত কৰাৰ 3 মাহৰ ভিতৰত ৰায়দান কৰিবলৈ নিৰ্দেশ দিছে। ৰায়দান পলম হলে বিবাদীসকলৰ অপূৰণীয় ক্ষতি হ'ব পৰাৰ প্ৰতি লক্ষ্য ৰাখি ন্যায়ালয়ে এই নিৰ্দেশ দিছে। ব্যক্তিগত স্বাধীনতাৰ গোচৰসমূহৰ খৰতকীয়া সিদ্ধান্ত লোৱাৰ প্ৰয়োজনীয়তাত আলোকপাত কৰি মুখ্য ন্যায়াধীশ সূৰ্যকান্ত আৰু ন্যায়াধীশ জয়মল্য বাগচিৰে গঠিত বিচাৰপীঠে কয় যে জামিন আবেদনৰ নিৰ্দেশ একেদিনাই ঘোষণা কৰিব লাগে আৰু যদি সংৰক্ষিত হয় তেন্তে পৰৱৰ্তী দিন ঘোষণা কৰিব লাগিব। শীৰ্ষ আদালতে কেইবাটাও নিৰ্দেশনা জাৰি কৰি কয় যে জামিন বা শাস্তি স্থগিতকৰণৰ নিৰ্দেশৰ লগে লগে

কাৰাগাৰ কৰ্তৃপক্ষক অৱগত কৰোৱাৰ লগতে বিচাৰৰ অধীনত থকা দোষীক একেদিনাই অথবা পিছদিনা মুকলি কৰি দিয়া উচিত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰহিলৈ আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ বিনিময় কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 136 সংখ্যক খণ্ড। জনসাধাৰণে এই খণ্ডৰ বাবে 1800117800 বিনামূলীয়া নম্বৰত ফোন কৰি আজিৰ ভিতৰত দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। জনসাধাৰণে নৰেন্দ্ৰ মোদী এপ অথবা মাই গভ মুকলি মঞ্চৰ জৰিয়তেও দিহা পৰামৰ্শ প্ৰেৰণ কৰিব পাৰিব। তদুপৰি 1922 নম্বৰত মিছ কল দি লাভ কৰা এছ এম এছৰ জৰিয়তেও প্ৰধানমন্ত্ৰীলৈ পোনপটীয়াকৈ দিহা পৰামৰ্শ আগবঢ়াব পৰা যাব। পঞ্চায়তীৰাজ মন্ত্ৰালয়ৰ উদ্যোগত গুৱাহাটীত আজি সেৱাশ্ৰী সমৃদ্ধি শীৰ্ষক সেৱা প্ৰদান বিষয়ক এখন আঞ্চলিক কৰ্মশালা অনুষ্ঠিত হৈছে। পঞ্চায়তৰ নেতৃত্বত সেৱা প্ৰদান ব্যৱস্থাৰ প্ৰতি সন্মান জনাই আয়োজন কৰা এই কৰ্মশালাত কেন্দ্ৰীয় পঞ্চায়তীৰাজ দপ্তৰৰ ৰাজ্যমন্ত্ৰী এছ পি সিং বাঘেল আৰু মন্ত্ৰী ৰামেশ্বৰ তেলী উপস্থিত আছে। এই কৰ্মশালাত অসম, অন্ধ্ৰপ্ৰদেশ, মধ্যপ্ৰদেশ, ওড়িশা, পাঞ্জাব, ৰাজস্থান আৰু তেলেংগানাৰ পঞ্চায়তৰ বিষয়ববীয়া, নিৰ্বাচিত প্ৰতিনিধি, গাঁও পঞ্চায়তৰ উদ্যোগীসকলৰ লগতে ৰাজ্য চৰকাৰৰ বিষয়াসকলে অংশগ্ৰহণ কৰিছে। ৰাজ্যসমূহৰ শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী গাঁও পঞ্চায়ত আৰু চেম্পিয়ন কমন ছাৰ্ভিচ চেণ্টাৰক এই কৰ্মশালাত সম্বৰ্ধনা জনোৱা হ'ব। দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী চৌধাৰী চৰণ সিঙৰ আজি মৃত্যুতিথিত উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন, লোকসভাৰ অধ্যক্ষ ওম বিৰলা, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানে তেওঁৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত উপৰাষ্ট্ৰপতিগৰাকীয়ে দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক ভৱিষ্যদৰ্শী নেতা বুলি অভিহিত কৰি কয় যে কৃষকসকলৰ কল্যাণ আৰু দেশৰ গ্ৰামাঞ্চলৰ উন্নয়নৰ বাবে অবিশ্ৰান্তভাৱে তেওঁ জীৱনটো উচৰ্গা কৰিলে। চৌধাৰী চৰণ সিঙে সামাজিক ন্যায়, গ্ৰামোন্নয়ন আৰু কৃষকসকলৰ সবলীকৰণৰ বাবে আগবঢ়োৱা অৱদানক সদায় মনত ৰখা হ'ব বুলি তেওঁ উল্লেখ কৰে। গৃহমন্ত্ৰী অমিত শ্বাহে এটা বাৰ্তাত কয় যে ভাৰত ৰত্ন সন্মানেৰে বিভূষিত চৌধাৰী চৰণ সিঙে স্বাধীনতা যুঁজৰ পৰা দেশৰ জৰুৰীকালীন সময়লৈকে দেশৰ গণতান্ত্ৰিক প্ৰমূল্যসমূহ ৰূপায়ণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁ কয় যে কৃষকসকলৰ সমৃদ্ধি আৰু কৃষিভিত্তিক অৰ্থনীতিৰে দেশক নতুন মাত্ৰা প্ৰদান কৰাৰ ক্ষেত্ৰত চৌধাৰী চৰণ সিঙে এটা নতুন ভূমিকা পালন কৰিছিল। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে কৃষকসকলৰ কল্যাণৰ প্ৰতি থকা অটল নিষ্ঠাৰ বাবে দেশবাসীৰ মাজত জনসাধাৰণৰ নেতা হিচাপে তেওঁ প্ৰতিষ্ঠা লাভ কৰিছিল। শ্ৰীচৌহানে তেওঁৰ বাৰ্তাত কয় যে চৌধাৰী চৰণ সিঙৰ কৰ্মৰাজিয়ে সদায় গ্ৰামাঞ্চলৰ বিকাশ আৰু কৃষকসকলৰ সমৃদ্ধিৰ বাবে সেৱা আগবঢ়াবলৈ অনুপ্ৰাণিত কৰি থাকিব। আজি আন্তৰ্জাতিক ৰাষ্ট্ৰসংঘ শান্তিৰক্ষী দিৱস। এই দিৱস উপলক্ষে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে বিশ্বৰ বিভিন্ন স্থানত শান্তি ৰক্ষাত নিয়োজিত ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষীসকলক স্মৰণ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ডঃ জয়শংকৰে ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা অভিযানৰ অধীনত বিশ্বত শান্তি আৰু সুৰক্ষা অটুট ৰখাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধতাৰে সেৱা আগবঢ়াই থকা সাহসী পুৰুষ মহিলাসকলক প্ৰশংসা কৰে। তেওঁ কয় যে বিশ্বৰ বহু প্ৰত্যাহ্বানমূলক পৰিস্থিতিৰ তেওঁলোকে ত্যাগ আৰু সেৱাৰে ফলদায়ক পৰিৱৰ্তন কৰিবলৈ সমৰ্থ হৈছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কৰ্ণাটকৰ ৰাজ্যপাল থাৰচান গেহলটে মুখ্যমন্ত্ৰী ছিদ্দাৰামায়াৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰিছে। তেওঁ তাৎক্ষণিকভাৱে প্ৰযোজ্য হোৱাকৈ মন্ত্ৰী পৰিষদো ভংগ কৰি দিয়ে। অৱশ্যে পৰৱৰ্তী কাৰ্যব্যৱস্থা সম্পূৰ্ণ নোহোৱালৈকে শ্ৰীছিদ্দাৰামায়াক তদৰ্থ মুখ্যমন্ত্ৰী হিচাপে কাম চলাই যাবলৈ ৰাজ্যপালে অনুৰোধ কৰে। শ্ৰীছিদ্দাৰামায়াই লোকভৱনলৈ গৈ কালি পদত্যাগ পত্ৰ দাখিল কৰিছিল। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে সমগ্ৰ দেশতে অহা জুনৰ পৰা ছেপ্টেম্বৰ মাহলৈকে স্বাভাৱিকতকৈ কম পৰিমাণত বৰষুণ হ'ব বুলি সম্ভাৱনা ব্যক্ত কৰিছে। 2026ৰ মৌচুমী বতৰৰ দ্বিতীয় পৰ্যায়ৰ আগলি বতৰৰ সন্দৰ্ভত ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ সঞ্চালক প্ৰধান ডঃ মৃত্যুঞ্জয় মহাপাত্ৰই কয় যে অৱশ্যে দেশৰ উত্তৰ পূৰ্বাঞ্চলত এই সময়ছোৱাত স্বাভাৱিক পৰিমাণৰ বৰষুণ হ'ব। তেওঁ কয় যে উত্তৰ পশ্চিম, মধ্য আৰু দক্ষিণ নাতিশীতোষ্ণ অঞ্চলত এই সময়ছোৱাৰ ভিতৰত স্বাভাৱিকতকৈ কম পৰিমাণৰ বৰষুণ হ'ব। খাৰুৱা তেল কঢ়িয়াই অনা ভাৰতৰ এখন জাহাজে হৰ্মুজ প্ৰণালী অতিক্ৰম কৰিবলৈ সমৰ্থ হৈছে। নিশোচ কেৰছ নামৰ এই তেলবৰিপাহী জাহাজখন ভাৰতৰ বিশাখাপট্টনম অভিমুখে আহি আছে আৰু 3 জুনত জাহাজখন বন্দৰ আহি পোৱাৰ আশা কৰা হৈছে। মাৰ্শাল আইলেণ্ডৰ পতাকাবাহী জাহাজখনে 21 মে'ত শ্বাৰজাহৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল। আজি পুৱা উত্তৰ আৰব সাগৰৰ ভাৰতৰ পশ্চিম উপকূলৰ ফালে জাহাজখন দেখা গৈছে। ইৰাণৰ সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি দেশখনৰ ইছলামিক ৰিভলিউচনাৰী গাৰ্ডে 24 ঘণ্টাত হৰ্মুজ প্ৰণালীৰে অহা 23খন বাণিজ্যিক জাহাজক আদৰণি জনায়।
ভাৰত আৰু কানাডাই চলিত বৰ্ষৰ শেষৰ ফালে সম্পন্ন হ'বলগীয়া উমৈহতীয়া অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তিৰ ক্ষেত্ৰত দৃঢ়তা প্ৰকাশ কৰিছে। ভাৰত আৰু কানাডাৰ বাণিজ্য আৰু বিনিয়োগৰ যুটীয়া প্ৰতিবেদনত প্ৰকাশ কৰা অনুসৰি বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেল আৰু কানাডাৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মন্ত্ৰী মনিন্দৰ সিদ্ধুৱে এই চুক্তিয়ে দুয়োপক্ষকে উপকৃত কৰিব বুলি দৃঢ়তা প্ৰকাশ কৰিছে। দ্বিপাক্ষিক বাণিজ্য আৰু বিনিয়োগৰ ক্ষেত্ৰত দুয়োগৰাকী মন্ত্ৰীয়ে তেওঁলোকৰ দায়বদ্ধতা প্ৰকাশ কৰাৰ লগতে এই চুক্তিয়ে অৰ্থনৈতিক বিকাশ আৰু দুয়োখন দেশৰ বাণিজ্যিক সুবিধা বৃদ্ধি কৰিব বুলি আশা প্ৰকাশ কৰিছে। ভাৰত আৰু কানাডাৰ ব্যৱসায়ী নেতাসকলক মঞ্চ প্ৰদান কৰাত এই ভাৰত আৰু কানাডাৰ বাণিজ্য আৰু বিনিয়োগ মঞ্চই দুয়োখন দেশৰ মাজত নতুন বাণিজ্যিক অংশীদাৰিত্ব বৃদ্ধি কৰাৰ লগতে ব্যৱসায়িক সম্বন্ধ অধিক টনকিয়াল কৰিব। কানাডাৰ মন্ত্ৰী সিদ্ধুৱে সেউজ শক্তি, কৃষি, খাদ্য, উন্নত উৎপাদন, ডিজিটেল প্ৰযুক্তি আৰু কৌশল বিকাশ আদিৰ ক্ষেত্ৰত সহযোগিতাৰ সম্ভাৱনা বৃদ্ধি কৰিব বুলি আশা প্ৰকাশ কৰে। চলিত বৰ্ষৰ শেষভাগত কানাডাৰ এটা বাণিজ্যিক গোট ভাৰত ভ্ৰমণলৈ আহিব বুলি উল্লেখ কৰি ইয়াৰ ফলত ভাৰতৰ বজাৰত কানাডাৰ ব্যৱসায় সম্প্ৰসাৰিত হ'ব বুলি তেওঁ আশা প্ৰকাশ কৰে। চলিত বছৰৰ এছিয়ান 20 বছৰৰ অনূৰ্ধ এথলেটিক্স প্ৰতিযোগিতাত ভাৰতীয় এথলীটসকলে কেইবাটাও পদক লাভ কৰি সাফল্য লাভ কৰিছে। মহিলাৰ 100 মিটাৰ দৌৰত ভাৰতৰ নিপমে 11.62 ছেকেণ্ড সময় লৈ ব্ৰঞ্জৰ পদক লাভ কৰে। প্ৰতিযোগিতাখনৰ বিগত 25 বছৰত এইটো শাখাত পদক লাভ কৰা নিপম হৈছে প্ৰথমগৰাকী ভাৰতীয় এথলীট। প্ৰতিযোগিতাত নীতিন গুপ্তাই পুৰুষৰ 5000 মিটাৰ খোজকঢ়াত স্বৰ্ণ পদক লাভ কৰে। মহিলাৰ ট্ৰিপল জাম্পত সাধনা ৰবিয়ে 12.78 মিটাৰ জঁপিয়াই ৰূপৰ পদক লাভ কৰে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি নিউ চণ্ডীগড়ত হ'বলগীয়া দ্বিতীয়খন কোৱালিফায়াৰত ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। খেলখনৰ বিজয়ী দলটোৱে দেওবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া ফাইনেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালোৰৰ সন্মুখীন হ'ব। ৰাজস্থান ৰয়েলছে প্ৰথমখন এলিমিনেটৰত ছানৰাইজাৰ্ছ হায়দৰাবাদক পৰাভূত কৰি দ্বিতীয়খন কোৱালিফায়াৰত স্থান নিশ্চিত কৰাৰ বিপৰীতে গুজৰাট টাইটানছ প্ৰথমখন কোৱালিফায়াৰত যোৱাবাৰৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ হাতত পৰাজয়ৰ সন্মুখীন হ'বলগীয়া হৈছিল। 2008 চনৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছে আজিৰ খেলখনত জয়লাভ কৰি ফাইনেলত প্ৰৱেশ কৰাৰ বাবে আপ্ৰাণ চেষ্টা চলাব। গুজৰাট টাইটানছেও 2022 চনত খিতাপ দখলৰ সাফল্যৰ পুনৰাবৃত্তি ঘটোৱাৰ বাবে প্ৰয়াস কৰিব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। অৱশ্য ন্যায়ালয়ে আজি সমগ্ৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰহিলৈ আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ বিনিময় কৰিব। আজি আন্তৰ্জাতিক ৰাষ্ট্ৰসংঘ শান্তিৰক্ষী দিৱস। এই দিৱস উপলক্ষে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে বিশ্বৰ বিভিন্ন স্থানত শান্তিৰক্ষাত নিয়োজিত ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষীসকলক স্মৰণ কৰিছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে সমগ্ৰ দেশতে অহা জুনৰ পৰা ছেপ্টেম্বৰলৈকে স্বাভাৱিকতকৈ কম পৰিমাণত বৰষুণ হ'ব বুলি সম্ভাৱনা ব্যক্ত কৰিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি নিউ চণ্ডীগড়ত হ'বলগীয়া দ্বিতীয়খন কোৱালিফায়াৰত ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।

0: फिल्म बंदिनी से आप ये गीत सुन रहे थे लता मंगेशकर की आवाज में। गुलजार ने इसे लिखा था और संगीत दिया था एसडी बर्मन ने। इसके साथ ही आज का ये प्रोग्राम सदाबहार नगमे यहीं समाप्त होता है।
1: आप सुन रहे हैं विविध भारती सेवा देश की।
2: এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ বাতৰিৰ সৈতে মই পুলক গগৈ। গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন নাকচ কৰিছে। বাক্সাৰ জিলা কাৰাগাৰত বন্দী হৈ থকা অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন সন্দৰ্ভত কেইবাদিনো ধৰি শুনানি অনুষ্ঠিত হৈছিল। শুনানিকালত জ্যেষ্ঠ অধিবক্তা প্ৰাণ বৰাই অভিযুক্তৰ জামিনৰ সপক্ষে যুক্তি প্ৰদৰ্শন কৰাৰ বিপৰীতে ৰাজ্য চৰকাৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়াই ইয়াৰ বিৰোধিতা কৰিছিল। উভয় পক্ষৰ যুক্তি শুনাৰ পাছত উচ্চ ন্যায়ালয়ে আজি মহন্তৰ জামিন আবেদন নাকচ কৰে। ইয়াৰ পূৰ্বে ফাষ্ট ট্ৰেক আদালতেও শ্যামকানু মহন্তৰ জামিন আবেদন অগ্ৰাহ্য কৰিছিল। আনহাতে ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতে আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ আন এজন অভিযুক্ত শেখৰজ্যোতিৰ গোস্বামীৰ জামিন আবেদনৰ ৰায় দিব। পঞ্চায়তীৰাজ মন্ত্ৰালয়ৰ উদ্যোগত গুৱাহাটীত আজি সেৱা সে সমৃদ্ধি শীৰ্ষক সেৱা প্ৰদান বিষয়ক এখন আঞ্চলিক কৰ্মশালা অনুষ্ঠিত হৈছে। পঞ্চায়তৰ নেতৃত্বত

সেৱা প্ৰদান ব্যৱস্থাৰ প্ৰতি সন্মান জনাই আয়োজন কৰা এই কৰ্মশালাত কেন্দ্ৰীয় পঞ্চায়তীৰাজ দপ্তৰৰ ৰাজ্যমন্ত্ৰী এছ পি সিং বাঘেল আৰু মন্ত্ৰী ৰামেশ্বৰ তেলী উপস্থিত আছে। এই কৰ্মশালাত অসম, অন্ধ্ৰপ্ৰদেশ, মধ্যপ্ৰদেশ, ওড়িশা, পাঞ্জাব, ৰাজস্থান আৰু তেলেংগানাৰ পঞ্চায়তৰ বিষয়ববীয়া, নিৰ্বাচিত প্ৰতিনিধি, গাঁও পঞ্চায়তৰ উদ্যোগীসকলৰ লগতে ৰাজ্য চৰকাৰৰ বিষয়াসকলে অংশগ্ৰহণ কৰিছে। ৰাজ্যসমূহৰ শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী গাঁও পঞ্চায়ত আৰু চেম্পিয়ন কমন ছাৰ্ভিচ চেণ্টাৰক এই কৰ্মশালাত সম্বৰ্ধনা জনোৱা হ'ব। ৰাজ্যত অহা 2 আগষ্টত 2টা পৰ্যায়ত লোকপিয়ল আৰম্ভ হ'ব। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। সমগ্ৰ প্ৰক্ৰিয়াটোৰ বাবে 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। ৰাজ্যৰ বিভিন্ন জিলাত লোকপিয়ল 2027ৰ প্ৰথম পৰ্যায়ৰ গৃহ তালিকা আৰু গৃহপিয়ল সম্পৰ্কীয় প্ৰশিক্ষণ আৰম্ভ হৈছে। লোকপিয়লৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ দায়িত্বত নিয়োজিত বিষয়া কৰ্মচাৰীসকলৰ বদলীকৰণৰ ওপৰত বাধা নিষেধ আৰোপ কৰা হৈছে। কেন্দ্ৰীয় গৃহ সচিবৰ পৰা এই সন্দৰ্ভত এখন পত্ৰ লাভ কৰা বুলি ৰাজ্যৰ কৰ্মচাৰী বিভাগৰ উপসচিব মুনমী শইকীয়াই অৱগত কৰিছে। ইতিমধ্যে এই সন্দৰ্ভত সাধাৰণ প্ৰশাসন বিভাগৰ সচিব আৰু সকলো জিলাৰ আয়ুক্তলৈ পত্ৰ প্ৰেৰণ কৰা হৈছে। পত্ৰখনত লোকপিয়লৰ কামত নিয়োজিত বিষয়া কৰ্মচাৰীসকলৰ বদলিৰ ক্ষেত্ৰত বাধা নিষেধ আৰোপ কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। তামোলপুৰ, ধেমাজি, শিলচৰ, মৰিগাঁও জিলাত কালি লোকপিয়লৰ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। সমাগত লোকপিয়ল সুচাৰুৰূপে সম্পন্ন কৰাৰ উদ্দেশ্যে আয়োজিত এই প্ৰশিক্ষণ কাৰ্যসূচী কাইলৈকে চলিব। তামোলপুৰ জিলাৰ নাগৰিজুলিৰ ভাৰত ভূটান সীমান্তৰ খৰাংপীড়িত 40খনৰো অধিক গাঁৱৰ খেতিপথাৰলৈ পানী যোগানৰ স্থায়ী বৈজ্ঞানিক উদ্যোগ গ্ৰহণ কৰা হৈছে। বগামাটিৰ পৰা পশ্চিম অঞ্চললৈ থকা খালটো আধুনিক জলসিঞ্চন প্ৰকল্পলৈ ৰূপান্তৰ কৰাৰ লক্ষ্যৰে আজি IIT গুৱাহাটীৰ বিশেষজ্ঞৰ দলে দুৰ্গম পাহাৰীয়া অঞ্চলত প্ৰাৰম্ভিক সমীক্ষা চলায়। অতিশীঘ্ৰে ড্ৰোন ছাৰ্ভে আৰু GIS মেপিং প্ৰযুক্তি ব্যৱহাৰ কৰি প্ৰকল্পটোৰ পৰিকল্পিত তথা বিতং নীল নক্সা প্ৰস্তুত কৰা হ'ব। দৰং জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি জিলা উন্নয়ন সমন্বয়ৰক্ষী আৰু নিৰীক্ষণ সমিতিৰ বৈঠক অনুষ্ঠিত হয়। মঙলদৈৰ সাংসদ দিলীপ শইকীয়াৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত জিলাখনত ৰূপায়িত আঁচনিসমূহ সময়মতে আৰু সঠিকভাৱে ৰূপায়ণ কৰাত গুৰুত্ব আৰোপ কৰা হয়। এই বৈঠকত জিলাখনৰ 3গৰাকী বিধায়কৰ লগতে জিলা প্ৰশাসনৰ সংশ্লিষ্ট বিভাগৰ বিষয়াসকল উপস্থিত থাকে। গোলাঘাট জিলাৰ উৰিয়ামঘাটত দৈয়াং নৈত চলি থকা অবৈধ শিলখননক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। এই অবৈধ কাৰ্যৰ সৈতে জড়িত 12জন লোকৰ বিৰুদ্ধে আঞ্চলিক চুটীয়া ছাত্ৰ সন্থাই উৰিয়ামঘাট থানাত এজাহাৰ দাখিল কৰিছে। অবৈধ শিলখননৰ অভিযোগ উঠাৰ পাছতে বন বিভাগৰ বিশেষ মুখ্য সচিব MK যাদৱে সেই স্থান পৰিদৰ্শন কৰিছিল। তেজপুৰত পূৰ্বৰ দৰে এইবছৰো অহা 6 আৰু 7 জুনত তেজপুৰ লিচু মহোৎসৱ অনুষ্ঠিত হ'ব। আজি শোণিতপুৰ জিলাৰ আয়ুক্ত আনন্দ কুমাৰ দাসে লিচু মহোৎসৱ হ'বলগীয়া পৰুৱা লিচু বাগিচা আৰু পল্টন পুখুৰী লিচু বাগিচা পৰিদৰ্শন কৰে। তেওঁৰ সৈতে টেৰীৰ জ্যেষ্ঠ বিষয়া ডঃ দীপাংকৰ চহৰীয়া, ক্ষুদ্ৰ অনুদান কাৰ্যসূচীৰ ৰাষ্ট্ৰীয় সমন্বয়ক মনীষ কুমাৰ পাণ্ডে, সহকাৰী আয়ুক্ত অৰ্ণৱ বৰকটকী, মহকুমা কৃষি বিষয়া ডঃ জাকিৰ হুছেইন আৰু অন্যান্য বিভাগীয় বিষয়াসকল আছিল। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি নিউ চণ্ডীগড়ত হ'বলগীয়া দ্বিতীয়খন কোৱালিফায়াৰত ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। খেলখনৰ বিজয়ী দলটোৱে দেওবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদীৰ ষ্টেডিয়ামত হ'বলগীয়া ফাইনেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ সন্মুখীন হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। আমাৰ পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4 বজাত শুনিবলৈ পাব।

0: आप सुन रहे हैं
1: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ এতিয়াৰ মুখ্য বাতৰিৰ সৈতে মই মৃদুস্মিতা শৰ্মা। পঞ্চায়তীৰাজ মন্ত্ৰালয়ৰ উদ্যোগত গুৱাহাটীত আজি সেৱা সে সমৃদ্ধি শীৰ্ষক সেৱা প্ৰদান বিষয়ক এখন আঞ্চলিক কৰ্মশালা অনুষ্ঠিত হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যাম কানু মহন্তৰ জামিন আবেদন নাকচ কৰিছে। আন এগৰাকী অভিযুক্ত শেখৰজ্যোতি গোস্বামীৰো জামিন আবেদন নাকচ হৈছে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনত আজিৰে পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাসমূহ অনুষ্ঠিত হৈছে। বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষণ ক্ষেত্ৰ আজিৰে পৰা পৰ্যটকৰ বাবে বন্ধ থাকিব। তেজপুৰত পূৰ্বৰ দৰে এই বছৰো অহা 6 আৰু 7 জুনত তেজপুৰ লিচু মহোৎসৱ অনুষ্ঠিত হ'ব। ৰাজ্যৰ পশুপালন আৰু পশু চিকিৎসা বিভাগে কামৰূপ আৰু শদিয়া সমজিলাৰ দুটা স্থানত ছোৱাইন ফ্লুৰ প্ৰাদুৰ্ভাৱ ধৰা পৰালৈ চাই বিশেষ সতৰ্কতা অৱলম্বন কৰিছে আৰু সকলো জিলাকে সষ্টম হৈ থাকিবলৈ নিৰ্দেশ দিছে। ৰাজ্যত অহা 2 আগষ্টত দুটা পৰ্যায়ত লোকপিয়ল আৰম্ভ হ'ব। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। গোলাঘাট জিলাৰ উৰিয়ামঘাটৰ দৈয়াং নৈত চলি থকা অবৈধ শিল খননৰ সৈতে জড়িত থকাৰ অভিযোগত 12 জন লোকৰ বিৰুদ্ধে আঞ্চলিক চুটীয়া ছাত্ৰ সন্থাই উৰিয়ামঘাট থানাত এজাহাৰ দাখিল কৰিছে। ৰাজ্যৰ বন বিভাগ আৰু গোলাঘাট জিলা প্ৰশাসনে মেৰাপানীৰ 2 নম্বৰ

বিলত পুনৰ উচ্ছেদ অভিযান চলাবলৈ সাজু হৈছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি নিউ চণ্ডীগড়ত হ'বলগীয়া দ্বিতীয়খন কোৱালিফায়াৰত ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ মুখ্য বাতৰি ইমানে। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 5:15 বজাত শুনিবলৈ পাব।

0: পাঁচটা গীত শুনিলোঁ। আমি কিছু পূৰ্বে কৈছিলোঁ যে ৰেণু শৰ্মায়ো এটা গীত লিখিছিল, সেই গীতটো আমি এনেদৰে শুনাই নিদোঁ। আমি এগৰাকী ছাত্ৰক মাতিছোঁ যিয়ে এই গীতটো পৰিৱেশন কৰিব। আমি তেখেতক স্বাগতম জনাইছোঁ। আপোনাৰ পৰিচয়টো জনাব আৰু ৰেণু শৰ্মাই লিখা জুবিন গাৰ্গৰ অনামিকা এলবামৰ সেই গীতটো পৰিৱেশন কৰিব।
1: নমস্কাৰ শ্ৰোতা বন্ধু, মই উৎপল কলিতা, নগাঁও বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ চতুৰ্থ ষাণ্মাসিকৰ এজন ছাত্ৰ। আজি মই আপোনালোকৰ আগত জুবিন গাৰ্গদেৱৰ এটি চিৰসেউজ গীত পৰিৱেশন কৰিবলৈ চেষ্টা কৰিম। আশা কৰোঁ সকলোৱে ভাল পাব।

0: 2026 শানকানু মহন্ত ভার্সেস স্টেট অফ আসাম। এই বিল এপ্লিকেশনৰ শুনানি দুটা পৰ্যায়ত হৈছিল। প্ৰথম দিনাখন তেওঁলোকৰ যিজন আপোনাৰ পিটিশনাৰ শানকানুৰ এডভোকেট, তেওঁ 22 তাৰিখে তেওঁলোকৰ যুক্তিখিনি দাঙি ধৰিছিলে, আৰু অসম চৰকাৰৰ ফালৰ পৰা আমি 25 তাৰিখে আমাৰ ফালৰ যিখিনি ক'বলগীয়া আছিলে সেইখিনি কথা আমি ক'লো অন বিহাফ অফ প্ৰসিকিউচন।
1: ইয়াৰ পূৰ্বে বাক্সাৰ জিলা কাৰাগাৰত বন্দী হৈ থকা অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মজিয়াত কেইবাদিনো ধৰি শুনানি অনুষ্ঠিত হৈছিল। শুনানিকালত জ্যেষ্ঠ অধিবক্তা প্ৰাণ বৰাই অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ সপক্ষে যুক্তি প্ৰদৰ্শন কৰাৰ বিপৰীতে ৰাজ্য চৰকাৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়াই ইয়াৰ বিৰোধিতা কৰিছিল। উভয় পক্ষৰ যুক্তি শুনাৰ পাছত উচ্চ ন্যায়ালয়ে আজি শ্যামকানু মহন্তৰ জামিন আবেদনৰ ৰায় প্ৰদান কৰে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতেও অভিযুক্ত মহন্তৰ জামিন আবেদন নাকচ কৰিছিল। ইপিনে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শেখৰজ্যোতি গোস্বামীৰ জামিন আবেদন আজি ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতে নাকচ কৰে। আন চাৰিগৰাকী অভিযুক্ত অমৃত প্ৰভা মহন্ত, সন্দীপন গাৰ্গ, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাৰ জামিন আবেদনৰ শুনানি আজি ফাষ্ট ট্ৰেক আদালতত সম্পন্ন হয়। অহা 8 জুনত এই চাৰিগৰাকী অভিযুক্তৰ পুনৰ শুনানি অনুষ্ঠিত হ'ব। কিশোৰীসকলক জৰায়ুমুখৰ কৰ্কট ৰোগৰ পৰা সুৰক্ষা দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে যোৱা ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ কৰা HPV প্ৰতিষেধক প্ৰদান অভিযান ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে। ভাৰতৰ মহিলাসকলৰ মাজত এই ৰোগ দ্বিতীয় সৰ্বাধিক হিচাপে বিবেচিত হোৱাৰ পৰিপ্ৰেক্ষিতত চৰকাৰে এই কাৰ্যসূচী আৰম্ভ কৰিছে। ওদালগুৰি জিলাৰ টংলাৰ সামূহিক স্বাস্থ্য কেন্দ্ৰ, ভেৰগাঁও আদৰ্শ চিকিৎসালয়, ডিমাকুচি আদৰ্শ চিকিৎসালয়, খৈৰাবাৰী, ওদালগুৰি আৰু ওৰাং সামূহিক স্বাস্থ্য কেন্দ্ৰৰ লগতে মহলীয়াপাৰ আদৰ্শ চিকিৎসালয়ত এই প্ৰতিষেধক প্ৰদান কাৰ্যসূচী ৰূপায়ণ কৰা হয়। মৰিগাঁও জিলাত আজি আয়ুক্ত অনামিকা তিৱাৰীয়ে এই প্ৰতিষেধক প্ৰদান কাৰ্যসূচীৰ পৰ্যালোচনা কৰে। এই কাৰ্যসূচীৰ পৰা যাতে এগৰাকীও কিশোৰী বাদ পৰি নাযায় তাৰ বাবে উপযুক্ত ব্যৱস্থা ল'বলৈ আয়ুক্তগৰাকীয়ে সংশ্লিষ্ট পক্ষক আহ্বান জনায়। মৰিগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি জিলা উন্নয়ন সমিতিৰ এই মাহৰ বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্ত অনামিকা তিৱাৰীৰ বিভাগীয় মুৰব্বীসকলৰ সৈতে প্ৰতিটো বিভাগৰ কাম কাজ পৰ্যালোচনা কৰে। তেওঁ শিক্ষা বিভাগৰ হৈছে পৰ্যালোচনা কালত কন্যা শিশুৰ 100% বিদ্যালয়ত নামভৰ্তি সুনিশ্চিত কৰিবলৈ আহ্বান জনায়। আধাতে বিদ্যালয় এৰা ছাত্ৰ ছাত্ৰীৰ পুনৰ স্কুললৈ আনিবলৈ তেওঁ নিৰ্দেশ দিয়ে। তদুপৰি মৰিগাঁও অসামৰিক চিকিৎসালয়ত যাতে কোনোধৰণৰ বেআইনী ঘটনা সংঘটিত নহয় তাৰ বাবে ব্যৱস্থা ল'বলৈ স্বাস্থ্য বিভাগক তেওঁ নিৰ্দেশ দিয়ে। কৃষি বিভাগৰ সৈতে পৰ্যালোচনা কালত আয়ুক্তগৰাকীয়ে ধান ক্ৰয়, প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা, কৃষক পঞ্জীয়ন, ভূমি স্বাস্থ্য পত্ৰ, কিষাণ ক্ৰেডিট কাৰ্ড আদিৰ বিতৰণৰ বুজ লয়। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ কাইলৈ নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত 2047 চনৰ বিকশিত ভাৰতৰ লক্ষ্য আৰু জনগাঁথনিগত সুযোগৰ সম্ভাৱনা শীৰ্ষক এটা আলোচনা প্ৰচাৰ কৰা হ'ব। এই আলোচনাত সমল ব্যক্তি হিচাপে অংশ ল'ব IIT গুৱাহাটীৰ স্কুল অব বিজনেছৰ সহযোগী অধ্যাপক ডঃ কুলদীপ বৈশ্যই। আলোচনাৰ আঁত ধৰিব পৰিস্মিতা দিহিঙীয়া আৰু জিন্তি ৰাণী ডেকাই। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি নিউ চণ্ডীগড়ত হ'বলগীয়া দ্বিতীয়খন কোৱালিফায়াৰত ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। ভাৰত বিশ্বৰ শক্তি হিচাপে পৰিগণিত হোৱাৰ ক্ষেত্ৰত তৃণমূল পৰ্যায়ৰ উন্নয়নে গুৰুত্বপূৰ্ণ ভূমিকা ল'ব বুলি কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী অধ্যাপক SP সিং বাঘেলৰ প্ৰকাশ। ৰাজ্যত লোকপিয়লৰ দায়িত্বত নিয়োজিত বিষয়া কৰ্মচাৰীৰ প্ৰশিক্ষণ কাৰ্যসূচী অব্যাহত। আৰু জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ ন্যায়ালয়ৰ নাকচ। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।
2: FM বেণ্ডৰ 102.7 MHz-ত এয়া আকাশবাণী নগাঁও। এতিয়া আগবঢ়াইছো কৃষক শ্ৰোতাৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান কৃষকবাণী।

0: কৃষকৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান কৃষকবাণী। এতিয়া আগবঢ়াবলৈ লৈছোঁ আমাৰ আজিৰ আলোচনাৰ শিতানটি। এই শিতানত বিষয় হৈছে কৃষিত ৰাসায়নিক সাৰৰ প্ৰয়োগ হ্ৰাসকৰণ। আৰু এই সম্পৰ্কীয় আলোচনাটিৰ বাবে আমাৰ ষ্টুডিঅ'ৰ মজিয়াত উপস্থিত আছে শ্বিলঙনিত থকা মাণ্ডলিক কৃষি গৱেষণা কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী ডক্টৰ ৰঞ্জনা চক্ৰৱৰ্তী। এতিয়া আজি আমাৰ যিটো বিষয়, সেই বিষয়টো হৈছে যে খাদ্য শস্য উৎপাদন প্ৰণালীত ৰাসায়নিক দ্ৰব্যৰ ব্যৱহাৰ কেনেকৈ আমি হ্ৰাস কৰিব পাৰোঁ। এতিয়া ৰাসায়নিক দ্ৰব্যৰ ব্যৱহাৰে বৰ্তমান পৃথিৱীখনতেই হওক বা মানুহৰ স্বাস্থ্যত বিভিন্ন ক্ষেত্ৰতে প্ৰভাৱ পেলাইছে, নহয় জানো? এই সম্পৰ্কত আৰু কেনেকুৱা ধৰণে আমি আলোচনাটো আগবঢ়াই লৈ যাম, অকণমান আভাস এটা আপুনি দিয়কচোন।
1: মই চমু আভাস এটা দিছোঁ এতিয়া প্ৰথমতে। এতিয়া আমাৰ বৰ্তমান সময়ত যোনটো খাদ্য শস্য উৎপাদন আছে, খাদ্য সুৰক্ষা, পুষ্টি যোগান আৰু মানৱ সমাজৰ যোনটো সুস্বাস্থ্য, সেইটো ওতঃপ্ৰোতভাৱে আমাৰ জড়িত হৈ আছে। আৰু আমি সেই কথা যেতিয়া আমাৰ খাদ্য উৎপাদনৰ কথা ভাবোঁ, তেতিয়া পোনপ্ৰথমতে আমাৰ মনলৈ আহে ৰাসায়নিক সাৰৰ কথা, যোনটোৱে আমাক উৎপাদন ক্ষমতা উৎপাদনটো বঢ়ায়। কিন্তু আমি দেখিছোঁ যে যিহেতু আমি খুব বেছিকৈ ৰাসায়নিক সাৰ প্ৰয়োগ কৰোঁ, যাৰ ফলত আমাৰ কিন্তু মাটি, পানীত আৰু বাতাৱৰণত যথেষ্ট আমাৰ বিৰূপ প্ৰভাৱ পৰি আছে। গতিকে এই ক্ষেত্ৰত আমি ভাবোঁ যে আমাৰ এই পৰিপ্ৰেক্ষিতত যোনখিনি আমাৰ কৃষি বিজ্ঞানী আছে আৰু নীতি নিৰ্ধাৰক আছে, সম্প্ৰসাৰণ সংস্থা আৰু কৃষকসকলৰ বৰ যথেষ্ট নিশ্চয়কৈ গধুৰ দায়িত্ব আহি পৰিছে, যাতে আমি সেইটো আমি ৰাসায়নিক সাৰৰ যোনটো আমাৰ বিৰূপ প্ৰভাৱ সেইটো কমাব পাৰোঁ। তাৰ সলনি আমি কিছুমান জৈৱিক পদ্ধতিতে যাতে খেতি লৈ আগবাঢ়িব পাৰোঁ, তাৰ বিষয়ে আমি চমুকৈ অলপমান আলোচনা কৰিম।
0: হয়, মানে আলোচনা কৰাৰ থল এতিয়া বৰ্তমান আহি পৰিছে।
1: হয় হয় হয়।
0: এতিয়া কৃষি ক্ষেত্ৰত ৰাসায়নিক দ্ৰব্যৰ ব্যৱহাৰ যে কম কৰিব লাগে, ইতিমধ্যে আপুনি কথাটো কৈছে। এতিয়া কোনবোৰ কৃষিত আমি কম কৰিব লাগে বা কোন কোনসকল কৃষকে এই ক্ষেত্ৰত বেছিকৈ ব্যৱহাৰ কৰি আছে, এটা সামগ্ৰিক ধাৰণা এটা আমাৰ অকণমান প্ৰয়োজন নিশ্চয় আহি পৰিব। কাৰণ যিসকলে ঘৰত খেতি কৰি থাকে প্ৰত্যেকেই কিন্তু ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ নকৰে, কিন্তু এনে যিসকলে ব্যৱসায়িক ভিত্তিত কৰে তেখেতসকলে কিছু প্ৰয়োগ কৰে, ইয়াত নিশ্চয় যিটো পৰিমাণৰ তাৰতম্য বা তেনেকুৱা ধৰণৰ কথা আহি পৰিব পাৰে। গতিকে এই বিষয়ে অকণমান কওকচোন।
1: আমাৰ যেতিয়া কমাৰ্চিয়েলি যোনটো ব্যৱসায়িক ভিত্তিত কৰোঁ, আমি সকলোৱে জানো যে আমাৰ খুব অধিক পৰিমাণৰ আমাৰ যোনটো গৱেষণা কেন্দ্ৰৰ পৰা আমাৰ ইউনিভাৰ্চিটিৰ পৰা অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা যোনখিনি উন্নমিত কোনটো বেলেন্স ফাৰ্টিলাইজাৰ যোনটো দিয়া হয়, সেই বেলেন্স ফাৰ্টিলাইজাৰ তেখেতসকলে খুব কম মানে মানি পেলাই অলপমান তাতকৈ বেছিকৈ ইউৰিয়া সাৰ দিয়ে, যাতে মানে গ্ৰ'থটো বেছি হয়, তেওঁলোকে ভাবে এইটো গ্ৰ'থ হ'ব। তাৰপিছত আমাৰ পেষ্টিচাইড খুব বেছিকৈ ব্যৱহাৰ কৰে যাতে পোক পতংগৰ পৰা অলপমান বিৰত থাকে, পোক পতংগ কমকৈ হ'লেও তেওঁলোকে খুব বেছিকৈ তাৰে ড'জটো ব্যৱহাৰ কৰে, যাৰ ফলত আমাৰ যোনটো যেতিয়া তেওঁলোকে মাৰ্কেটত সেই বস্তুখিনি আনে তাৰ ৰেচিডুৱেল এনালাইচিছটো তেওঁলোকে কেতিয়াও নকৰে। যেনেকৈ ধৰক পেষ্টিচাইড এটা মাৰিলে, পেষ্টিচাইডটো তেওঁ কম মাৰে ব্যৱহাৰ কৰে, যেতিয়া পেষ্টিচাইড ব্যৱহাৰ কৰে তাৰপিছত তেওঁলোকে যোনটো বজাৰত খাদ্যটো ওলাই আনে আমাৰ ব্যৱহাৰ কৰিবলৈ, সেই খাদ্যত যথেষ্ট পৰিমাণৰ আমাৰ ৰেচিডিউ, পেষ্টিচাইড ৰেচিডিউ দেখা পোৱা যায়। গতিকে আমি কিছুমান আমি সাৱধান হ'ব লাগিব। আমাৰ সকলো কৃষক ৰাইজক মই আহ্বান জনাইছোঁ, তেওঁলোকে যাতে অলপমান চাই চিতি নিজৰ সকলো সমাজৰ কাৰণে, ভালৰ কাৰণে এইখিনি মানে তেওঁলোকে অলপমান কমাব লাগিব পেষ্টিচাইড ব্যৱহাৰটো।
0: হয় হয়। এতিয়া এইখিনি দেখক আপুনি কম কৰাৰ কথাটো কৈ আছে, কম কৰিবলৈ কাৰণেতো তেওঁলোকে কিছু বিকল্প এটা পাব লাগিব বা তাৰ কিবা এটা উপায় থাকিব লাগিব, সেই সম্পৰ্কে কওকচোন।
1: এতিয়া প্ৰথম কথাটো হ'ল, আমি বিভিন্ন আমাৰ গৱেষণা কেন্দ্ৰৰ পৰা, আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা বিভিন্ন জাত, উন্নত জাত যাৰ বেমাৰ আজাৰ পোক পতংগৰ আক্ৰমণ কম হয় আৰু তাৰ উৎপাদন ক্ষমতা বেছি হয়। গতিকে আমি আহ্বান কৰিম যে তেওঁলোকে এইসমূহ জাত ব্যৱহাৰ কৰে। এতিয়া মই কিছুমান ধানৰ জাতৰ বিষয়ে অলপমান তেওঁলোকক কৈ দিব বিচাৰিছোঁ। যেনেকৈ শালি ধানৰ আমাৰ উন্নত জাত এতিয়া পোৱা যায়, চুৰমা ধান বুলি কোৱা হয়, শতাব্দী, তাৰপিছত আছে প্ৰচুৰ, এই তিনিটা নতুন জাত। এই তাৰ শস্যকাল হৈছে 150-155, ইয়াৰ উৎপাদনো যথেষ্ট ভাল হয়। ইয়াৰ ভিতৰত এতিয়া আজিকালি কম দিনীয়া কিছুমান আমাৰ ধানৰ জাত ওলাইছে, যেনেকৈ TTB 404, নুমলি, ধলি, এই জাতসমূহৰ শস্যকাল হৈছে 130-135 দিনীয়া। আৰু এই জাতৰ ইয়াৰ ভিতৰত ধলি বুলি যোনটো জাত আছে, সেই জাতৰ এটা গুণ আছে, সেই গুণটো হ'ল ছাবমাৰ্জেন্স টলেৰেণ্ট, তাৰমানে আমাৰ বানপানী সহনশীল জাত বুলি কোৱা হয়। যদি আমাৰ ধান ৰোপণ কৰাৰ পিছত আমাৰ মানে ফুল ফুলাৰ আগত যদি পানী হয় তেতিয়া দুসপ্তাহলৈকে এই জাতটো একো অনিষ্ট নহয়। সেইকাৰণে এইটো কয় যে ছাবমাৰ্জেন্স টলেৰেণ্ট জাত, যে বানপানী হ'লেও এই জাতটো আপোনাক মৰি নাযায় তাৰমানে। তাৰপিছত আছে কিছুমান জাত, ধৰক সেইটো সাধাৰণতে আমাৰ এতিয়া ব্যৱহাৰ কৰি আছে খেতিয়কে, যে ৰঞ্জিত চাবুৱান, বাহাদুৰ চাবুৱান, স্বৰ্ণ চাবুৱান, এই জাতসমূহক আমাৰ বানপানী সহনশীলতা জাত হয়। আৰু ইয়াৰ কিন্তু যোনটো শস্যকাল আছে নোম ধূলিতকৈ অলপ বেছি, 145-150 দিনীয়া জাত হয়। ইয়াৰ পিছত কিছুমান আমাৰ জাত উদ্ভাৱন কৰা হৈছে যোনবিলাক খৰাং সহনশীল, খৰাঙত এই জাতসমূহ আপোনাৰ টিকি থাকিব পাৰিব, খৰাং হ'লেও। যেনেকৈ শালি ধানত আমাক পানী লাগে, কিন্তু যদি খৰাং হয় তেতিয়াও এই ধানৰ কিন্তু মৰি নাযায়। গতিকে সেনেকুৱা ধান যেনেকৈ আছে বিনা ধান 17, তাৰপিছত DRR ধান 44, এই জাতৰ শস্যকালো কম, 125-130 দিনীয়া। তাৰপিছত আছে CR ধান 802, তাৰে শস্যকাল হৈছে 150-155। যিসমূহ ঠাইত খৰাং হয় সেইসমূহ ঠাইত কিন্তু এই তিনিটা জাত তেওঁলোকে ৰোপণ কৰিব পাৰে। ইয়াৰ পিছত আছে আমাৰ কিছুমান প্ৰিমিয়াম কোৱালিটি ৰাইচ, কিছুমান আমাৰ কবে উদ্ভাৱন হৈছে, সেয়া গুণগত মান সম্পন্ন জাত কিছুমান আছে। এতিয়া ধানেকৈ DRR ধান 69, এই জানত ধানৰ জাতটোত তাৰমানে হাই জিংক আছে, জিংকৰ পৰিমাত্ৰা বেছি আছে। যেনেকৈ CR ধান 311, ইয়াতে প্ৰটিন আৰু জিংক বেছি আছে। আৰু তাৰপিছত আছে CR ধান 310, ইয়াতে হাই প্ৰটিন আছে। গতিকে এই এইখিনি জাত, এইখিনি নতুন জাত, এই গুণ ইয়াতে তাৰমানে প্ৰিমিয়াম কোৱালিটি বুলি কোৱা হয়, তাৰে যোনখিনি গুণাগুণ আছে সেইখিনি গুণত মানে পুষ্টিকৰ খাদ্যখিনি খালে মানুহৰ পুষ্টি পাব। গতিকে আৰু সেই জাতসমূহ আছে শস্যকাল হৈছে 135-140 দিনীয়া। গতিকে আমি এই জাতসমূহ যে উদ্ভাৱন কৰা হয়, এই জাতসমূহৰ এটা আমাৰ ইম্পৰ্টেণ্ট মানে ক্ৰাইটেৰিয়া বুলি ক'ব পাৰে, গুণাগুণ হয় সেই জাতসমূহৰ আমাৰ বেমাৰৰ আৰু পোক পতংগ যেনেকৈ ৰোধ কৰিব পৰা ক্ষমতা থাকে। এতিয়া ধানৰ তেনেকৈ ব্লাষ্ট বেমাৰ হয়, পাত পুৰি যোৱা বেমাৰটো, তাৰপিছত চিট ব্লাইট বুলি কয় এটা বেমাৰ আছে, চিট ব্লাইট মানে পাতৰ গুৰি পচা বেমাৰ, তাৰপিছত আছে BLB বুলি কয় বেক্টেৰিয়েল লিভ ব্লাইট, বেক্টেৰিয়াজনিত বেমাৰ, তাৰপিছত আছে প্লান্টৰ গছৰ কিছুমান পাতত দাগ পৰে, ব্ৰাউন লিপ স্পট বুলি কয়, সেই বেমাৰসমূহক কিন্তু ইয়াৰে মানে ইয়াতে প্ৰতিৰোধ ক্ষমতা আছে, যাতে এই বেমাৰসমূহ কমকৈ দেখা পোৱা যায়। আৰু এই বেমাৰসমূহ নিয়ন্ত্ৰণৰ বাবে আমাৰ পেষ্টিচাইড আছে, কিন্তু তাৰ লগতে কিছুমান বায়ো পেষ্টিচাইড উদ্ভাৱন কৰা হৈছে এইবিলাক। তাৰ ভিতৰত মই এটা ক'ব বিচাৰিছোঁ, আমাৰ নিমল আমি ব্যৱহাৰ কৰিব পাৰোঁ, প্ৰতি লিটাৰ পানীত 3 ml আমি স্প্ৰে কৰিব লাগে যেতিয়া আমি বেমাৰটো দেখা পাওঁ। আৰু লগতে এবিধ আমাৰ AU জীৱাশক্তি বুলি এটা বায়োপেস্টিসাইড আছে, সেইটো যদি আমি বীজ শোধন কৰোঁ, লগতে আমি পুলিটোৰ শিপা শোধন কৰোঁ, তাৰ ড'জটো হৈছে 5 ml প্ৰতি লিটাৰ। শোধন কৰি ৰোপণ কৰিব লাগে, আৰু পিছলৈ যদি বেমাৰটো দেখা পোৱা যায়, সেনেকৈ দেখা পালে আমি সেইটো স্প্ৰে' কৰিব পাৰোঁ। তাৰে স্প্ৰে' কৰা ড'জটো 5 ml প্ৰতি লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে।
0: তাপমাত্ৰা, স্থান, এনেকুৱা ধৰণৰ কথাও থাকিব,
1: সেনেকুৱাও থাকে। যেনেকৈ আমি খুব ৰ'দত আমি স্প্ৰে কৰিব নালাগে, আমি পিছবেলা অলপমান স্প্ৰে কৰিলে ভাল, তেতিয়া এইটো বেছি ভালকৈ কাম দিয়ে। এইখিনি যদি তেওঁলোকে পেষ্টিচাইডৰ অলপমান কমকৈ ব্যৱহাৰ কৰি, এইটো আমাৰ ধৰক বা পেষ্টিচাইডখিনি ব্যৱহাৰ কৰে, তেতিয়া যথেষ্ট সুফলো পোৱা যায় আচলতে ভালকৈ ব্যৱহাৰ কৰিলে। এইখিনি হ'ল আমাৰ ধানৰ বিষয়ে ক'লোঁ মই এটা। আৰু কিছুমান আমাৰ মাণ্ডলিক গৱেষণা কেন্দ্ৰ শ্বিলঙনিৰ পৰা উদ্ভাৱন হোৱা কিছুমান জাত আছে, মাটিমাহৰ জাত, যেনেকৈ ধৰক SBC 40, SBC 47 আছে, তাৰপিছত মগুমাহৰ জাত আছে SGC 16, SGC 20। এই জাতসমূহৰ খুব উৎপাদন ক্ষমতাটো ভাল, আৰু লগতে যেনেকৈ কিছুমান বেমাৰ হয়, মাটিমাহ মগুমাহৰ কিছুমান বেমাৰ হয়, সেইটো কয় YMV, য়েল্ল' মজাইক ভাইৰাছ। সেই বেমাৰটো সাধাৰণতে যোনবিলাক উন্নত জাত নহয় তাতে খুব বেছিকৈ দেখা পোৱা যায়। গতিকে এই জাতত ইয়াৰ ৰোগ প্ৰতিৰোধ ক্ষমতা ভাল। আৰু লগতে এটা আৰু এটা বেমাৰ আছে, সেইটো কয় চাৰ্কোছপৰা লিছপট, তাৰমানে পাতত কিছুমান সৰু সৰু দাগ পৰে। আৰু এটা আছে, যেতিয়া বাৰিষা হয়, যিহেতু এইটো বাৰিষা বতৰতে সাধাৰণতে খেতিটো হয়, তেতিয়া এটা বেলেগ ধৰণৰ এটা বেমাৰ হয়, এইটো কয় ৱেভ ব্লাইট বুলি কয়। এইটো এটা ভেঁকুৰজনিত বেমাৰ, ৱেভ ব্লাইট। ৱেভ ব্লাইটটো হ'লে কি হয়, আপোনাৰ খুব যদি বৰষুণ দি আছে, লগতে আপোনাৰ উষ্ণতা বাঢ়ি যায়, তেতিয়া আমাৰ ৱেভ ব্লাইট বুলি কয়, তাৰমানে পাতবিলাক চানি ধৰে, পুৰি পেলায়। সেনেকুৱা সেই বেমাৰটো হ'লেও যথেষ্ট ক্ষতি হয়। গতিকে কিন্তু এই জাতসমূহ যদি আমি লগাওঁ, ৰোপণ কৰোঁ, তেতিয়াহ'লে কিন্তু ৱেভ ব্লাইটৰ যোনটো বেমাৰ, তাৰে সমস্যাটো যথেষ্ট কমকৈ দেখা পোৱা গৈ যায়। আৰু লগতে আমাৰ তিলৰ জাত দুটামানৰ এটা কথা কৈ দিওঁ। তিলৰ আমাৰ এটা উন্নত জাত আহিছে, সেইটো হৈছে AAU SHL মানে শ্বিলঙনি তিল 1, সেইটো চম্পাৱতী বুলিও কোৱা হয়। এই জাতটোৰো শিপা পচা, যেনেকৈ আমি তিলত বহুত সমস্যা পাওঁ বেমাৰৰ, যেনেকৈ শিপা পচা বেমাৰ থাকে, ফাইলোডি বুলি এটা বেমাৰ আছে, সেই বেমাৰসমূহ আৰু লগতে বেক্টেৰিয়াজনিত কিছুমান লেৰেলি যোৱা বেমাৰ থাকে, সেই বেমাৰৰ প্ৰতিৰোধ ক্ষমতা যথেষ্ট ভাল। গতিকে এয়া আমি তেওঁলোকক অনুৰোধ জনাম যাতে এয়া উন্নত জাত তেওঁলোকে ব্যৱহাৰ কৰে। লগতে এতিয়া ৰবি বতৰৰ কাৰণে কিছুমান শস্য, যেনেকৈ তৰিয়া, আমাৰ সৰিয়হৰ চাপৰ জাত আছে, ওখ জাত আছে, আমাৰ গৱেষণা কেন্দ্ৰৰ পৰা উদ্ভাৱন হোৱা এটা উন্নত জাত হ'ল TS 38। এই জাতটো আমি ব্যৱহাৰ কৰিলে তাৰে যথেষ্ট সুফল পোৱা যায়। লগতে আমাৰ সৰিয়হৰ কিছুমান ওখ জাতো আছে, যেনেকৈ PM 26, PM 27, এইখিনি জাতৰো ভাল ফল পোৱা যায়। আৰু কিন্তু আমাৰ খেতিয়ক ৰাইজে সাধাৰণতে চাপৰ জাতটো বিচাৰে, তৰিয়াটো, যিহেতু ইয়াৰ শস্যকাল কম হয়, 90 দিনতে আমি ইয়াক হাৰ্ভেষ্ট কৰিব পাৰোঁ। কিন্তু আমাৰ যোনটো ওখ জাত থাকে সৰিয়হৰ, সেইটো অলপমান দীঘলীয়া হয়, আমাৰ যোনটো জাত আছে PM 26 আৰু PM 27, এইটো 107 দিনীয়া হয়। কিন্তু এই জাতসমূহত আমি দেখিছোঁ যে এটা বেমাৰ হয় সৰিয়হত, সেইটো হ'ল অল্টেনেৰিয়া ব্লাইট বুলি কয়। এই বেমাৰটো সাধাৰণতে যোনটো মানে যোনটো আমাৰ লোকেলি যোনটো কৰে খেতিয়ক ৰাইজে, তাতে বেছিকৈ বেমাৰটো দেখা পোৱা যায়। কিন্তু উন্নত জাতত তাৰ তুলনাত এই জাত মানে বেমাৰটো কমকৈ দেখা পোৱা যায়। লগতে এটা আৰু এটা বেমাৰ হয়, যিটো কয় স্ক্লেৰোটিনিয়া ৰড বুলি কয়, তাৰমানে এই বেমাৰটো যদি আমি খুব বেছি বতৰটো ঠাণ্ডা পৰে ডিচেম্বৰ মাহত, তাতে সেইখিনি সময়ত বৰষুণ হয়, তেতিয়াহে এই বেমাৰটো দেখা পোৱা যায়। গতিকে এই বেমাৰটোৰ পৰা খুব বেছি খুব উন্নত জাতখিনিত তাৰে ৰোগ প্ৰতিৰোধ কৰা ক্ষমতাটো যথেষ্ট ভাল। এইখিনি আমি জাতৰ বিষয়ে ক'লোঁ। এতিয়া মই অলপমান জীৱাণু সাৰৰ বিষয়ে অলপমান কৈ দিছোঁ আপোনালোকক। এতিয়া আমি যিহেতু আমি ৰাসায়নিক সাৰৰ বা পেষ্টিচাইড বা কমকৈ ব্যৱহাৰ কৰাৰ কথা ভাবি আছোঁ, গতিকে মই ভাবিছোঁ যে জীৱাণু সাৰ যোনটো আমি বায়' ফাৰ্টিলাইজাৰ বুলি কওঁ, সেইটো কৰিলে ৰাসায়নিক সাৰৰ ব্যৱহাৰটো আমি কম কৰিব পাৰোঁ, সেইটো মানে মাত্ৰাটো কম কৰিব পাৰোঁ। তেনেকৈ বিভিন্ন উৎপাদক গোটৰ উপৰিও আমাৰ অসম কৃষি বিশ্ববিদ্যালয় ব্যৱহাৰিক ভিত্তিত এয়া জীৱাণু সাৰ উৎপাদন কৰে। আৰু আজি আমি আজিকালি তাৰমানে কনচৰ্চিয়া ফৰ্মত পোৱা যায়, তাৰমানে একেলগে সংমিশ্ৰণ হিচাপত পোৱা যায়। যেনেকৈ এতিয়া আমি ধানত যদি ব্যৱহাৰ কৰিব লাগে, তেতিয়া আমি এজোস্পাইৰিলাম বেষ্ট কনচৰ্চিয়া ব্যৱহাৰ কৰিব লাগে। তাতে আমাৰ নাইট্ৰজেন, ফছফৰাছ, পটাছ, জিংক এই গোটেইখিনি মিশ্ৰণ থাকে, কিন্তু এইটো এজোস্পাইৰিলাম বেষ্ট মাইক্ৰ কনচৰ্চিয়া হ'ব লাগিব। যদি আমি ধৰক মাহজাতীয় শস্যত ব্যৱহাৰ কৰোঁ, তেতিয়া এইটো ৰাইজবিয়াম বেষ্ড কনচৰ্চিয়া হ'ব লাগিব। আৰু যিকোনো পথাৰ শস্য, ওখ মাটিত হোৱা পথাৰ শস্য, যেনেকৈ ধৰক আমাৰ সৰিয়হ, তেতিয়া আমি এজেটোবেক্টৰ বেষ্ড কনচৰ্চিয়া ব্যৱহাৰ কৰিব পাৰোঁ। আৰু যেতিয়া আমি এই অণুজীৱবিলাক ব্যৱহাৰ কৰোঁ, তেতিয়া আমাৰ ৰাসায়নিক যোনটো সাৰ আছে, সাৰ আমি 25% ৰাসায়নিক সাৰ কমকৈ ব্যৱহাৰ কৰিলেও হয়। আমাৰ যেনেকৈ এই যোনখিনি আমাৰ বায়' ফাৰ্টিলাইজাৰ আছে জীৱাণু সাৰ, তাতে অলৰেডি আমাৰ নাইট্ৰজেন, ফছফৰাছ আৰু যোনটো পটাছ আৰু জিংকৰ পৰিমাণ মাটিত পঢ়াবলৈ প্ৰয়োজন কৰিব পৰা সেনেকুৱা অণুজীৱ মজুত থাকে, গতিকে তাৰ কাৰণে আমি ৰাসায়নিক সাৰটো কমকৈ ব্যৱহাৰ কৰিব পাৰোঁ।
0: জীৱাণু সাৰবিলাকত নতুনকৈ উৎপাদন কৰিব পাৰে,
1: যেনেকৈ আমি মাটিমাহ আৰু মগুমাহৰ যোনটো আমাৰ সাৰৰ পৰিমাণ আছে, তাতে আমি যোনটো নাইট্ৰজেন থাকে 4 কিলো প্ৰতি বিঘাত দিব লাগে। যদি আমি ৰাইজবিয়াম বেছ কনচৰ্চিয়া ব্যৱহাৰ কৰোঁ এজ এ বীজ শোধন হিচাপে 50 গ্ৰাম, তাৰে ড'জটো হৈছে 50 গ্ৰাম প্ৰতি কিলো বীজ, তেতিয়া আমি তাৰে নাইট্ৰজেন 4 কিলোৰ পৰা আমি 3 কিলোলৈ আনিব পাৰোঁ, গতিকে আমাৰ 1 কিলো কমাই দিব পাৰোঁ। চ' গতিকে আমি সেইটো ব্যৱহাৰ কৰিব পাৰোঁ, সেইটোৰ আমাৰ ভাল ফলো পোৱা যায়, মাটিৰো গুণাগুণ বাঢ়ে। গতিকে আমি যিমান পাৰোঁ অণুজীৱ যদি তেওঁলোকে ব্যৱহাৰ কৰে, আমি সেইটো ব্যৱস্থাটো কৰি দিব পাৰোঁ, ক'ৰ পৰা পোৱা যায়, কেনেকৈ পোৱা যায়। তেওঁলোকে আহিলে আমি অসম কৃষি বিশ্ববিদ্যালয়ৰ লগতো যোগাযোগ কৰি সেইখিনি আমাৰ খেতিয়কৰ মাজত আমি ডিষ্ট্ৰিবিউট কৰিবৰ কাৰণে সাজু আছোঁ। তেওঁলোকে যদি ইচ্ছুক হয়, তেতিয়া আমি তেওঁলোকক আহ্বান জনাইছোঁ আহিবলৈ আমাৰ মাণ্ডলিক গৱেষণা কেন্দ্ৰত। আছে যে এতিয়া বৰ্তমান সময়ত আমাৰ যোনটো ধৰক পশ্চিম এছিয়াত যোনটো যুদ্ধৰ পৰিৱেশ হৈছে, তাৰ কাৰণে আমাৰ যথেষ্ট আমাৰ আমদানি অলপ ক্ষতি হৈছে, ৰাসায়নিক সাৰ আনিব পৰা নাই। আমাৰ যোনখিনি খেতিয়ক ৰাইজক মই এনেই জানিবলৈ কৈছোঁ যে যোনখিনি আমি ইউৰিয়া সাৰ ব্যৱহাৰ কৰি থাকোঁ, তেওঁলোকে যে ব্যৱহাৰ কৰি থাকে, তাৰে 80% আমাৰ ইয়াতে উৎপাদন আমি নিজে উৎপাদন কৰা হয়, কিন্তু তাৰে 20-25% আমি বাহিৰৰ দেশৰ পৰা আনো, আমদানি কৰোঁ। তাৰপিছত DAP, তেওঁলোকে যোনটো DAP ব্যৱহাৰ কৰি থাকে, DAPটো 50-60% আমি বাহিৰৰ দেশৰ পৰা আমদানি কৰোঁ। আৰু যোনটো পটাচ সাৰ থাকে, সেইটো আপোনালোকে আচৰিত হৈ যাব, পটাচ সাৰটো আমি 100% আমি বাহিৰৰ দেশৰ পৰা আমদানি কৰোঁ। গতিকে সেই আমদানি যে কৰোঁ, এতিয়া আমাৰ যুদ্ধৰ ফলত আমি আমাৰ এইটো হ্ৰাস পাইছে, সেইকাৰণে আমাৰ কি হৈছে, আমাৰ বৰ্তমান সময়ত আমাৰ দেশত 39.05 নিযুত মেট্ৰিক টন ৰাসায়নিক সাৰৰ বছৰি প্ৰয়োজন হয়, কিন্তু তাৰ বিপৰীতে আমাৰ বৰ্তমান মজুত আছে 19.02 নিযুত মেট্ৰিক টন। গতিকে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যোনটো আহ্বান জনাইছে যে আমি কমকৈ ব্যৱহাৰ কৰিব লাগিব ৰাসায়নিক সাৰ, আচলতে মূলতঃ কাৰণটো সেইটোৱে হৈছে যে যিমান আমি আনিবলগীয়া যোনখিনি দৰকাৰীয় আমাৰ সাৰ, ৰাসায়নিক সাৰ বাহিৰৰ দেশৰ পৰা, সেইখিনি আমি আনিব পৰা নাই যুদ্ধৰ ফলত। আৰু সেইকাৰণে আহ্বান জনাইছে যাতে আমি ৰাসায়নিক সাৰ কমকৈ ব্যৱহাৰ কৰি আমাৰ জৈৱিক পদ্ধতি বা আমাৰ নেচাৰেল ফাৰ্মিং এইখিনি পদ্ধতিৰে তেখেতে যাতে আগবাঢ়ি যায় খেতিৰ কাৰণে।
0: তাৰমানে আমাৰ যিসকল কৃষক বন্ধু আছে তেখেতসকলে এই ক্ষেত্ৰত কোনো হতাশ হ'বলগীয়া নাই, যে তেখেতসকলৰ যে একো উপায় নাই এনেকুৱা নহয়, কিয়নো আমাৰ হাতত বিভিন্ন ধৰণৰ জীৱাণু সাৰ, পচন সাৰ বা আমি যিবোৰ জৈৱিক সাৰ ব্যৱহাৰ কৰোঁ সেই তেনেকুৱা ধৰণৰ ভাণ্ডাৰ আমাৰ ওচৰতে আছে, নিজৰ ওচৰতে আছে, আমি কৰিব পাৰোঁ। আগৰ দিনততো নিশ্চয় কৰিছিলেই, গতিকে আমি অনবৰতে সাৰৰ ওপৰত নিৰ্ভৰ বা ৰাসায়নিক সাৰৰ ওপৰত নিৰ্ভৰশীল নহৈ যদি এই ক্ষেত্ৰত আগবাঢ়িব পাৰোঁ তেনেহ'লে নিশ্চয় কৃষিৰ লগতে জনস্বাস্থ্যৰো যিটো ক্ষতি হৈ আছে বুলি এটা অভিযোগ শুনা যায়, সেই ক্ষেত্ৰতো নিশ্চয় এটা বিশেষ ভূমিকা তেওঁলোকে ল'ব পাৰিব নহয় জানো। আজি এই আলোচনাৰ পৰা নিশ্চয় আমাৰ কৃষক বন্ধুৱে বিচাৰি থকা এটা প্ৰশ্ন উত্তৰ কিছু পৰিমাণে হ'লেও পাইছে, তেখেতসকল নিশ্চয় অকণমান হ'লেও উপকৃত হ'ব। গতিকে আপুনিও আপোনাৰ সময় কিছু আমাৰ কৃষক বন্ধুৰ কাৰণে আগবঢ়ালে, সেয়েহে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
1: ধন্যবাদ,
0: আৰু অনাগত দিনতো আপোনাক এই ধৰণৰ আলোচনাৰ বাবে নিশ্চয় লগ পাম।
1: হয়,
0: সেই আশাৰে আজি এই আলোচনাৰ পৰা ইমানতে বিদায় লৈছোঁ।
1: ধন্যবাদ,
0: নমস্কাৰ। ইমান পৰে কৃষিত ৰাসায়নিক সাৰৰ প্ৰয়োগ হ্ৰাসকৰণ এই সম্পৰ্কীয় আলোচনাটি শুনিলে। এই আলোচনাত ভাগ ল'লে শ্বিলঙনিত থকা মাণ্ডলিক কৃষি গৱেষণা কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী ডক্টৰ ৰঞ্জনা চক্ৰৱৰ্তীয়ে। প্ৰিয় কৃষক বন্ধু, এতিয়া আগবঢ়াবলৈ লৈছোঁ আমাৰ আজিৰ কৃষক শিতানটি। এই শিতানত কৃষক বন্ধুগৰাকী হৈছে ৰহাৰ এগৰাকী উদ্যমী কৃষক পৰাশ বৰদলৈ।
2: নমস্কাৰ, মোৰ নাম পৰাশ বৰদলৈ, ঘৰ মোৰ কামগাঁৱত হয়।
3: হয়, মই গাহৰি আৰু ছাগলী পালন কৰে।
2: মই গাহৰি আৰু ছাগলী পালন কৰি আছোঁ, আজি 7 বছৰমান হ'ল কণ্টিনিউ কৰি আছোঁ।
3: আপোনাৰ কিমানমান গাহৰি আছে?
2: গাহৰি বৰ্তমান মোৰ 20টাৰ ওপৰত আছে, যিমানখিনি আগত বেছি আছিল, মানে সবখিনি বিক্ৰী হৈ থাকে যিহেতু, বৰ্তমান 20টামান আছে।
3: কি জাতৰ?
2: এইটো ইয়ৰ্কশ্বায়াৰ হয়, ইয়ৰ্কশ্বায়াৰ আৰু হেমছিয়াৰ্ছ। মূলধন বুলিবলৈ সেনেকুৱা মূলধন নাথাকে বা নাহে, কিন্তু এটাৰ পৰা আৰম্ভ কৰা গৈছে। এটা গাহৰি আনি বিক্ৰী কৰা যায়, তাৰপিছত আকৌ তাৰপৰা আকৌ দুটা কৰা গৈছে, দুটাৰ পৰা আকৌ তিনিটা, সেনেকৈ লাহে লাহে প্ৰডাকশ্যনত গুচি যোৱা হৈছে। তাৰপৰাই বস্তুটো বাঢ়ি গৈ আছে, পোৱালি দিছে, তাৰপৰাই বাঢ়ি গৈ আছে।
3: আপুনি মানে একদম এটাৰ পৰা আৰম্ভ?
2: হ্যাঁ, এটাৰ পৰাই আৰম্ভ কৰিছোঁ
3: আৰু এটাৰ পৰা এতিয়া ক্ৰমান্বয়ে
2: বাঢ়ি গৈ আছে।
3: আৰু হেৰি, কিমানমান মানে আপোনাৰ এতিয়া বৰ্তমান আছে?
2: এতিয়া বৰ্তমান মোৰ 20টামান আছে।
3: 20টামান আছে। এতিয়া গাহৰি পালন কৰিবলৈ আপোনাৰ ঘৰটো প্ৰয়োজন, কেনেকৈ কৰিছে কওক?
2: গঁৰালটো পকা হ'ব লাগে, গঁৰালটো পকা হ'ব লাগে, মানে বৈজ্ঞানিক ভিত্তিত বস্তুটো হ'ব লাগে, তেতিয়া ফাৰ্মিং কৰিলে লাভ।
3: কিমান ডাঙৰ আপোনাৰ গঁৰাল?
2: গঁৰালটো মই 10 ফুট 10-8, মানে দীঘলটো বহলে 8, এজনী গাহৰিৰ কাৰণে হওঁ, প্ৰডাকশ্যনত যিজনী গাহৰিৰ কাৰণে 8x10 তেনেকৈ বনোৱা গৈছে। খাদ্য মই ফিডতো ৰাখোঁ, যিটো এতিয়া বাৰিষা দিন আহিছে, এতিয়া মই ফিডত ৰাখোঁ অলপ, যদি টাইম পাওঁ মই দানাটো সিজাই, প্ৰায় সিজাই মই খুৱাওঁ। দানা মই কচু থাকে, পচলা, তাৰপিছত আকৌ ৰাইচ পলিচ, চাফৰ, এনেকৈ যিটো আমাৰ ধান বনায় যিটো দিয়া, দিনটোত মই দুবাৰ দিওঁ। আমি প্ৰডাকশ্যন কৰোঁ যে সেইটো কাৰণে দুবাৰে দিওঁ, মুকলিকৈ এৰি নিদিওঁ, গঁৰালতে বন্ধতে থাকে। ছাগলী আছে, ছাগলী এতিয়া মোৰ 25-30টামানেই আছে ছাগলী। ছাগলীটো মোৰ আছাম হিলগড আছে, তাৰপিছত অলপ যিটো ধৰি লওক পাঠাটো, সেইটো অলপ মানে F1 হয়, চিৰহী F1 হয়। এইটো মই অলপ এই বাৰবুজীয়াৰ পৰা আনিছিলোঁ, লগৰজনৰ পৰা ব্ৰিডাৰটো, বাকীখিনি মোৰ ঘৰতে, তেওঁৰ ফাৰ্ম আছে, তেওঁৰ পৰা আনিছিলোঁ।
3: ছাগলী ঘৰটো
2: চাংঘৰ বনোৱা হৈছে, মাটিৰ পৰা 4.5 ফুট হাইট আছে, সেনেকুৱাকৈ ৰখা গৈছে চাংঘৰত। ছাগলী মই ঘৰত থাকেই, ছাগলী 2 বা 3 মানুহ আছিল, 3 মানুহৰ পৰা আৰম্ভ কৰিছিল, প্ৰডাকশ্যন বাঢ়ি গৈ আছে।
3: এতিয়া গাহৰিয়ে হওক বা ছাগলীয়ে হওক, যদি বেমাৰ আজাৰ আক্ৰমণটো
2: কৰিব,
3: তেতিয়া আপোনালোকে কি কৰে?
2: বেমাৰ আজাৰ মানে কি হয়, গাহৰিৰ ক্ষেত্ৰত গাহৰিটো বহুত ৰিক্সি হয়, গাহৰিটো মানে বায়ু স্বীকৃতিটো বহুত, বাকী মানে ফাৰ্মত বাহিৰৰ মানুহ সোমাব দিব নালাগে, বেলেগৰ পৰা আহিলেও নিজৰ নিজৰ হেৰিটো নিজে মানে গা পা ধুইহে, পিন্ধা কাপোৰ হওক বা চেণ্ডেল হওক বাহিৰত খলাই তেতিয়া ফাৰ্মত যাব লাগে, তেনেকে নিয়ম নীতি বেমাৰে আক্ৰমণ কৰিব। সেইটো ছাগলী বৰ্তমান মই এতিয়ালৈকে ইমান প্ৰব্লেম পোৱা নাই, খালি পেট ফুলাটো হয়, তাৰপিছত আৰু খৰচটো হয়, এনেকুৱা চবকা বেমাৰটো হয় মানে ইনজেকশ্যন থাকে, ভেকচিন মাৰা থাকে, আগতীয়াকৈ দি দিয়া হয়, অঁ ভেকচিন দিয়া হয়, ভেটেনীৰ পৰা দিয়া হয়, অঁ হয় হয় হয় যোগাযোগ থাকে। মানে কি হয় বজাৰ বুলিবলৈ এইটো মানে মই বিকিব নাযাওঁ বেলেগত, ঘৰৰ পৰাই চব কাষ্টমাৰে ঘৰৰ পৰাই নিয়ে, মানে ছমাহত 80টা পোৱালি বিক্ৰী হয়, 80টা প্লাছ বিক্ৰী হয়, এবাৰ মানে ছমাহত মই প্ৰায় 80টা পোৱালি হৈছে, পাইকাৰী মানে কি দামত মই এতিয়া পোৱালি বিকি আছো 12-10 কেজি প্লাছ পোৱালি 6,000-5,500 সেনেকে বিকো,
3: 6,500-5,500
2: পোৱালি এজনী গাহৰি 26 লোৱাৰ পৰা 114 দিন লাগে জগিবলৈ, তাৰপিছত 114 দিনত যে জগে, তাৰপিছত আমি মাকৰ পৰা 1 মাহৰ পিছত আমি হেৰি কি কয় উইনিং কৰি দিওঁ, তাৰপিছত 2 মাহ কমপ্লিট হোৱাৰ লগে লগে আমি পোৱালিবিলাক চেল কৰি দিওঁ, প্ৰডাকশ্যন কৰোঁ। পোৱালিবিলাকৰ যতন আমি 4 দিনত আমি আইৰণ মাৰোঁ, 15 দিনত বি কমপ্লেক্স, তাৰপিছত আৰু এনেকৈ কৰি 21 দিনত আমি পেলুটো দিওঁ, পেলু ঔষধ দিওঁ, তাৰপিছত আৰু এনেকৈ কৰি মাকৰ লগত দানা যেতিয়া অলপ খাবলৈ আৰম্ভ কৰে 1 মাহৰ লগে লগে আমি পোৱালিখিনি মাকৰ পৰা আঁতৰাই দিওঁ, উইনিং কৰি দিওঁ, তাৰপিছত আকৌ আমি যেতিয়া 1 মাহ ৰাখোঁ তাৰপৰা পোৱালিবিলাক আমি চেল কৰি দিওঁ।
3: সেনেকৈ
2: ছাগলী আমি এতিয়া মানে কি হয় ছাগলীটোতো 4 মাহে লাগে, 4 মাহ বা এনেকুৱা লাগে, ছাগলীবোৰ জগে, জগাৰ পিছত আমি ধৰি লওক যিটো কৰিবলগীয়া হয় পেলুটো লিভাৰটো সিহঁতক আমি দিওঁ, মিনাইল চিনাইলটো দিবই লাগে, সেইবিলাক খুৱাই মেলি ধৰি লওক যেতিয়া উপযুক্ত টাইম হয় তেতিয়া আমি বিকো, ঘৰৰ পৰাই লৈ
3: যায়,
2: বয়স অনুযায়ী এইটো জাত লৈ কথা আছে, যিটো ধৰি লওক উন্নত জাতবিলাকৰ 12,000, ছমাহত 12,000-13,000 আমাৰ যিটো আছাম হিলগত লোকেলটো 6,000-7,000 এনেকুৱাকৈ বিক্ৰী কৰা হয়, অলপ চাপৰ জাত হয় লোকেল বুলি কয় এইটো আমাৰ,
3: তেনেকৈ আপুনি মানে দুইটা
2: চলাই আছোঁ।
3: ঠিক আছে, আপোনাৰ লগত কথা পাতি ভাল লাগিল, আপুনি এনেদৰে আগবাঢ়ি যাওক, আজিৰ কথা বতৰা আমি ইমানতে সামৰিছোঁ।
2: হয়।
0: ইমান পৰে ৰহাৰ এগৰাকী উদ্যমী কৃষক পৰাশ বৰদলৈৰ সৈতে হোৱা কথোপকথনটি শুনিলে। এই কথোপকথনত ভাগ ল'লে আমাৰ প্ৰতিনিধি ইমৰাণ হুছেইনে। প্ৰিয় কৃষক বন্ধু, আজিলৈ আমাৰ সময় হৈ আহিল, আপোনাৰ পুনৰ কুশল মংগল কামনা কৰি কৃষকবাণী অনুষ্ঠানৰ পৰা ইমানতে বিদায় লৈছোঁ। নমস্কাৰ।

কৃষকবাণী অনুষ্ঠানটি শুনিলে। আকাশবাণী নগাঁও, এইখিনিতে শুনক আমাৰ কেন্দ্ৰৰ আজিৰ অনুষ্ঠান পৰিস্থিতি। কিছু সময়ৰ পিছতেই অৰ্থাৎ 6:45 সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব। 7:05 শুনিবলৈ পাব এটি সমবেত কণ্ঠৰ গীত। 7:10 অসমীয়া বাতৰি শুনিবলৈ পাব। জুৰিমণি বৰাৰ কণ্ঠৰ দুটি আধুনিক গীত প্ৰচাৰ কৰা হ'ব 7:20। সন্ধিয়া 7:30 হিন্দী বোলছবি গীতৰ অনুষ্ঠান সুৰলহৰি। নিশা 8:00 অসমীয়া বাতৰিৰ মুখ্যাংশ শুনিবলৈ পাব। 8:02 অসমীয়া গীতৰ অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। 8:22 শুনিবলৈ পাব ৰাগভিত্তিক হিন্দী বোলছবি গীতৰ অনুষ্ঠান। নিশা 8:45 সমাচাৰ সন্ধ্যা আৰু 9:00 ইংৰাজীত বাতৰি শুনিবলৈ পাব। নিশা 9:15 নিজৰা অনুষ্ঠানত আজি শুনিবলৈ পাব পখিলা লেকথেপিৰ কণ্ঠৰ কাৰ্বি গীত। নিশা 9:25 নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব। 9:30 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান।

নিশা 10 বজাত আমাৰ আজিৰ অনুষ্ঠান সামৰা হ'ব। আজি নিশা 9:15 বজাত নিজৰা অনুষ্ঠানত প্ৰচাৰ কৰা হ'ব পখিলা লেখথিপিৰ কণ্ঠৰ কাৰ্বি গীত।

আপোনালোকৰ জ্ঞাতার্থে জনাও যে অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ 50 বছৰীয়া সোণালী জয়ন্তী বছৰজোৰা কাৰ্যসূচীৰে উদযাপন কৰিবলৈ লোৱা হৈছে। এই উদ্দেশ্যে পৰিষদৰ নগাঁও আঞ্চলিক পৰীক্ষাগাৰ আৰু কাৰ্যালয়ৰ অন্তৰ্গত বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ত ডাষ্টবিন বিতৰণ, পৰিৱেশ সম্পৰ্কীয় সজাগতা সভা আৰু ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰিবলৈ লোৱা হৈছে। ইয়াৰ উপৰিও মৰিগাঁও, হোজাই আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ বিভিন্ন ৰাজহুৱা স্থানত বজাৰ সমাৰৰ বাবে পুনৰ ব্যৱহাৰৰ যোগ্য মোনা বিতৰণ তথা ৰাইজৰ মাজত বিভিন্ন গোটা আৱৰ্জনা পৃথকীকৰণ আৰু নিষ্কাশন সম্বন্ধে সজাগতাৰ সৃষ্টিৰ ব্যৱস্থা কৰা হৈছে। লগতে আগন্তুক বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি নগাঁওস্থিত অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ আঞ্চলিক পৰীক্ষাগাৰ আৰু কাৰ্যালয়ৰ সৌজন্যত আৰু কলিয়াবৰস্থিত মেছাৰ্ছ বাৰ্জাৰ পেইণ্টছ প্ৰাইভেট লিমিটেডৰ সামাজিক দায়বদ্ধতা কাৰ্যসূচীৰ অধীনত নগাঁও চহৰৰ সমগ্ৰ মিলনপুৰৰ পথৰ দুয়োকাষে লগতে মথাউৰিত গছপুলি ৰোপণ আৰু সংৰক্ষণৰ দিহা কৰা হৈছে। ইয়াৰ উপৰিও নগাঁও জিলাৰ কেইবাটাও ইটাৰভাটা আৰু হোজাই জিলাৰ বিভিন্ন শিলভঙা উদ্যোগত গছপুলি ৰোপণ আৰু সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। সচেতন ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীসকলৰ সহায় সহযোগিতা একান্তই কামনা কৰা হ'ল। ধন্যবাদ। আঞ্চলিক পৰীক্ষাগাৰ আৰু কাৰ্যালয় নগাঁও, অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ।

আকাশবাণী নগাঁও খন্তেক পিছতেই অৰ্থাৎ 6:45 শুনিবলৈ পাব সন্ধিয়াৰ আঞ্চলিক বাতৰি।

0: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, ভাৰত বিশ্ব শক্তি হিচাপে পৰিগণিত হোৱাৰ ক্ষেত্ৰত তৃণমূল পৰ্যায়ৰ উন্নয়নে গুৰুত্বপূৰ্ণ ভূমিকা ল'ব বুলি কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী অধ্যাপক এছ পি সিং বাঘেলৰ প্ৰকাশ, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকান্ত মহন্তৰ জামিন আবেদন উচ্চ ন্যায়ালয়ৰ নাকচ, বিভিন্ন জিলাত লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ গৃহতালিকা আৰু গৃহ পিয়ল সম্পৰ্কীয় প্ৰশিক্ষণ অব্যাহত, পথত ৰন্ধন গেছ, পেট্ৰল আৰু ডিজেলৰ যোগান পৰ্যাপ্ত পৰিমাণে আছে বুলি কেন্দ্ৰীয় চৰকাৰৰ পুনৰ প্ৰকাশ, আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ দ্বিতীয়খন কোৱালিফায়াৰত আজি ৰাজস্থান ৰয়েলছ আৰু গুজৰাট টাইটান্স মুখামুখি। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে পুলক গগৈ। এতিয়া শুনক বিতং বাতৰি। 2047 চনৰ ভিতৰত ভাৰত বিশ্ব শক্তি আৰু আগশাৰীৰ অৰ্থনীতি হিচাপে পৰিগণিত হোৱাৰ ক্ষেত্ৰত তৃণমূল পৰ্যায়ৰ উন্নয়নে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব বুলি কেন্দ্ৰীয় পঞ্চায়তীৰাজ দপ্তৰৰ ৰাজ্যমন্ত্ৰী অধ্যাপক এছ পি সিং বাঘেলে আজি গুৱাহাটীত প্ৰকাশ কৰে। পঞ্চায়তীৰাজ মন্ত্ৰালয়ৰ উদ্যোগত গুৱাহাটীত আজি সেৱা সে সমৃদ্ধি শীৰ্ষক সেৱা প্ৰদান বিষয়ক এখন আঞ্চলিক কৰ্মশালা উদ্বোধন কৰি শ্ৰীবাঘেলে কয় যে গ্ৰামাঞ্চলৰ জনসাধাৰণৰ সবলীকৰণ দেশৰ উন্নয়নৰ অন্যতম চৰ্ত। তেওঁ প্ৰতিজন ব্যক্তিয়ে প্ৰাপ্য সুবিধা লাভ কৰিব পৰাকৈ পঞ্চায়তীৰাজ ব্যৱস্থা উন্নীত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। সমূহীয়া সেৱা কেন্দ্ৰসমূহৰ ভূমিকাৰ ওপৰত আলোকপাত কৰি শ্ৰীবাঘেলে কয় যে এই কেন্দ্ৰসমূহে প্ৰশাসন ব্যৱস্থাক জনসাধাৰণৰ ওচৰ চপাই নিয়াৰ ক্ষেত্ৰত বিশেষ ভূমিকা লৈছে। সাংবাদিকৰ আগত শ্ৰীবাঘেলে এইদৰে কয়।
1: केंद्रीय पंचायत राज विभाग और असम के पंचायत राज विभाग के प्रति धन्यवाद देना चाहूंगा कि उन्होंने यहाँ गुवाहाटी में 7 राज्यों का सेवा के द्वारा समृद्धि और सीएससी में क्या क्या काम होते हैं 300 से ऊपर सर्विस होती है। ये सरकार आपके द्वार कंसेप्ट मोदी जी का है। यहाँ विधवा पेंशन, विकलांग पेंशन, वृद्धावस्था पेंशन, जात प्रमाण पत्र, आय प्रमाण पत्र, आधार कार्ड, आयुष्मान कार्ड, किसान सम्मान निधि, प्रधानमंत्री जीवन बीमा सुरक्षा योजना, प्रधानमंत्री जीवन ज्योति योजना, बर्थ सर्टिफिकेट, डेथ सर्टिफिकेट जो गांव के लोगों को मिलता है, जिसके लिए जिला मुख्यालय पे आना पड़ता था और ऑफलाइन होता था, तो करप्शन भी था। अब ये ऑनलाइन है, ये बहुत अच्छा काम है।
0: পঞ্চায়তৰ নেতৃত্বত সেৱা প্ৰদান ব্যৱস্থাৰ প্ৰতি সন্মান জনাই আয়োজিত এই কৰ্মশালাত মন্ত্ৰী ৰামেশ্বৰ তেলীও উপস্থিত থাকে। এই কৰ্মশালাত অসম, অন্ধ্ৰপ্ৰদেশ, মধ্যপ্ৰদেশ, ওড়িশা, পঞ্জাব, ৰাজস্থান আৰু তেলেংগানাৰ পঞ্চায়তৰ বিষয়ববীয়া, নিৰ্বাচিত প্ৰতিনিধি, গাঁও পঞ্চায়তৰ উদ্যোগীসকলৰ লগতে ৰাজ্য চৰকাৰৰ বিষয়াসকলে অংশগ্ৰহণ কৰে। ৰাজ্যসমূহৰ শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী গাঁও পঞ্চায়ত আৰু চেম্পিয়ন সমূহীয়া সেৱা কেন্দ্ৰক এই কৰ্মশালাত সম্বৰ্ধনা জ্ঞাপন কৰা হয়। গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অন্যতম অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন নাকচ কৰিছে। ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে অভিযুক্ত পক্ষ আৰু চৰকাৰী পক্ষৰ যুক্তি শুনাৰ পাছত মহন্তৰ জামিন আবেদন নাকচ কৰে। ন্যায়ালয়ে অভিযুক্ত মহন্তৰ বিচাৰ প্ৰক্ৰিয়াৰ পৰা আঁতৰি যোৱাৰ সম্ভাৱনা, তথ্য প্ৰমাণ নষ্ট কৰা আৰু গোচৰৰ সাক্ষীক প্ৰভাৱান্বিত কৰাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি জামিন আবেদন অগ্ৰাহ্য কৰে। অসম চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শইকীয়াই এই সন্দৰ্ভত সাংবাদিকৰ আগত এইদৰে কয়।
2: শ্যামকানু মহন্তই প্ৰথমতে ট্ৰায়েল কৰ্টত আৰু তাতে বিফল হোৱাৰ পিছত গুৱাহাটী উচ্চ ন্যায়ালয়ত ট্ৰায়েল কৰ্টৰ যিটো তেওঁ বেইল এপ্লিকেশ্যন, তাৰ ৰিজেকশ্যন অৰ্ডাৰটো গুৱাহাটী উচ্চ ন্যায়ালয়ত চেলেঞ্জ কৰিলে আৰু সেইটো এখন বেইল এপ্লিকেশ্যন কৰিছিলে। এই বেইল এপ্লিকেশ্যনৰ শুনানি দুটা পৰ্যায়ত হৈছিলে। দুদিনীয়া হিয়াৰিং হোৱাৰ পিছত জাজমেণ্ট ৰিজাৰ্ভ কৰা আছিলে আৰু ন্যায়াধীশ মিতালী ঠাকুৰীয়া কৰ্টত এই কেছৰ শুনানি গ্ৰহণ কৰা হৈছিলে। আজি 29/5/2026 চনত এই বেইল এপ্লিকেশ্যনখনৰ যিটো সেই জাজমেণ্টটো আজি 2 বজাত ডেলিভাৰ কৰিছে আৰু এই জাজমেণ্টটো ডেলিভাৰ কৰি পেলাই যিখন বেইল এপ্লিকেশ্যন আছিলে সেইখন ৰিজেক্ট কৰিছে।
0: ইয়াৰ পূৰ্বে বাক্সাৰ জিলা কাৰাগাৰত বন্দী হৈ থকা অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মজিয়াত কেইবাদিনো ধৰি শুনানি অনুষ্ঠিত হৈছিল। শুনানিকালত জ্যেষ্ঠ অধিবক্তা প্ৰাণ বৰাই অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ সপক্ষে যুক্তি প্ৰদৰ্শন কৰাৰ বিপৰীতে ৰাজ্য চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়াই ইয়াৰ বিৰোধিতা কৰিছিল। উভয় পক্ষৰ যুক্তি শুনাৰ পাছত উচ্চ ন্যায়ালয়ে আজি শ্যামকানু মহন্তৰ জামিন আবেদনৰ ৰায় প্ৰদান কৰে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতেও অভিযুক্ত মহন্তৰ জামিন আবেদন নাকচ কৰিছিল। উচ্চ ন্যায়ালয়ে আজি অভিযুক্তৰ জামিন আবেদন নাকচ কৰা সন্দৰ্ভত বিশেষ লোক অধিবক্তা জিয়াউল কামাৰে সাংবাদিকৰ আগত এইদৰে কয়।
3: এইমাত্ৰ অনাৰেবল জাষ্টিছ মিতালী ঠাকুৰীয়া বাইদেউ অৰ্ডাৰটো যে অলপ ফাইনেল টাচটো থাকে, সেই টাচখিনি দিবৰ কাৰণে বাকী আছে। তেওঁ চাইন কৰিব, তাৰপিছতহে আমি গম পাম যে কি গ্ৰাউণ্ডত ৰিজেক্ট কৰিলে। বৰ্তমান তেওঁ খালী অপাৰেটিভ পাৰ্টটো সকলো অপেন কোৰ্টত পঢ়ি দিছে যে দ্য বেইল পেটিশ্যন ফাইল বাই শ্যামকানু মহন্ত ইজ হিয়াৰ বাই ৰিজেক্টেড। এতিয়া আৰু গোটেইখিনি শেষ হ'ল বেইলৰ প্ৰক্ৰিয়া।
0: ইপিনে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শেখৰজ্যোতি গোস্বামীৰ জামিন আবেদন আজি ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট্ৰেক আদালতে নাকচ কৰে। আন চাৰিগৰাকী অভিযুক্ত অমৃতপ্ৰভা মহন্ত, সন্দীপন গাৰ্গ, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাৰ জামিন আবেদনৰ শুনানি আজি ফাষ্ট্ৰেক আদালতত সম্পন্ন হয়। অহা 8 জুনত এই চাৰিগৰাকী অভিযুক্তৰ পুনৰ শুনানি অনুষ্ঠিত হ'ব। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক পুলক গগৈৰ পৰা।
4: ৰাজ্যত অহা 2 আগষ্টত 2টা পৰ্যায়ত লোকপিয়ল আৰম্ভ হ'ব। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। সমগ্ৰ প্ৰক্ৰিয়াটোৰ বাবে 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। ৰাজ্যৰ বিভিন্ন জিলাত লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ গৃহতালিকা আৰু গৃহপিয়ল সম্পৰ্কীয় প্ৰশিক্ষণ আৰম্ভ হৈছে। লোকপিয়লৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ দায়িত্বত নিয়োজিত বিষয়া কৰ্মচাৰীসকলৰ বদলীকৰণৰ ওপৰত বাধা নিষেধ আৰোপ কৰা হৈছে। কেন্দ্ৰীয় গৃহ সচিবৰ পৰা এই সন্দৰ্ভত এখন পত্ৰ লাভ কৰা বুলি ৰাজ্যৰ কৰ্মচাৰী বিভাগৰ উপসচিব মুনমী শইকীয়াই অৱগত কৰিছে। ইতিমধ্যে এই সন্দৰ্ভত সাধাৰণ প্ৰশাসন বিভাগৰ সচিব আৰু সকলো জিলাৰ আয়ুক্তলৈ পত্ৰ প্ৰেৰণ কৰা হৈছে। তামোলপুৰ, ধেমাজি, শিলচৰ, মৰিগাঁও জিলাত কালি লোকপিয়লৰ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। আজি যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলা পৰ্যায়ৰ গৃহতালিকা আৰু গৃহপিয়লৰ দ্বিতীয় দিনাৰ প্ৰশিক্ষণ কাৰ্যসূচী সম্পন্ন হয়। এই প্ৰশিক্ষণ কাৰ্যসূচীত অতিৰিক্ত জিলা আয়ুক্তদ্বয় দ্যুতিভা বৰা আৰু প্ৰীতম কুমাৰ দাস উপস্থিত থাকে। অনুষ্ঠানত লোকপিয়ল সঞ্চালকালয়ৰ উপ সঞ্চালক প্ৰজ্ঞানজ্যোতি খাউণ্ড আৰু জ্যেষ্ঠ পৰিদৰ্শক পুলিন নাথে সমল ব্যক্তিৰূপে ভাগ লয়। শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ চুকাফা সভাকক্ষত আজি দ্বিতীয় দিনাৰ প্ৰশিক্ষণ অনুষ্ঠিত হয়। এই প্ৰশিক্ষণত সহকাৰী প্ৰধান লোকপিয়ল বিষয়া নয়নমণি গগৈ আৰু পৰিসংখ্যা বিষয়া অৰ্পণ দেৱনাথে প্ৰশিক্ষণ প্ৰদান কৰে। সমাগত লোকপিয়ল সুচাৰুৰূপে সম্পন্ন কৰাৰ উদ্দেশ্যে আয়োজিত এই প্ৰশিক্ষণ কাৰ্যসূচী কাইলৈলৈকে চলিব। দেশত ৰন্ধন গেছ, পেট্ৰল আৰু ডিজেলৰ যোগান পৰ্যাপ্ত পৰিমাণে আছে বুলি কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিছে। পশ্চিম এছিয়াৰ পৰিস্থিতিৰ সন্দৰ্ভত দেশজুৰি ইন্ধনৰ সংকট সম্পৰ্কত সৃষ্টি হোৱা আশংকা দূৰ কৰি পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ যুটীয়া সচিব সুজাতা শৰ্মাই এই বিষয়ে প্ৰকাশ কৰে। তেওঁ জনসাধাৰণক আতংকিত হৈ ইন্ধন ক্ৰয় নকৰিবলৈ আহ্বান জনায়।
5: देश के नागरिकों को ये कहना चाहूंगी कि एलपीजी हो, पेट्रोल हो या डीजल हो, सप्लाई सफिशिएंट है, परंतु पैनिक बाइंग से बचें और आवश्यकता के अनुसार ही ईंधन को क्रय करें। जहां तक संभव हो ऊर्जा बचाने का प्रयत्न करें और जहां पर भी अल्टरनेट सोर्सेज पर शिफ्ट होने का अवसर हो वहां पर पीएनजी या इंडक्शन या इलेक्ट्रिक कुकटॉप का प्रयोग करें।
4: কিশোৰীসকলক জয়াৰুমুখৰ কৰ্কট ৰোগৰ পৰা সুৰক্ষা দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে যোৱা ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ কৰা এইচ পি ভি প্ৰতিষেধক প্ৰদান অভিযান ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে। ভাৰতৰ মহিলাসকলৰ মাজত এই ৰোগ দ্বিতীয় সৰ্বাধিক হিচাপে বিবেচিত হোৱাৰ পৰিপ্ৰেক্ষিতত চৰকাৰে এই কাৰ্যসূচী আৰম্ভ কৰিছে। ওদালগুৰি জিলাৰ টংলাৰ সামূহিক স্বাস্থ্য কেন্দ্ৰ, ভেৰগাঁও আদৰ্শ চিকিৎসালয়, ডিমাকুচি আদৰ্শ চিকিৎসালয়, খৈৰাবাৰী, ওদালগুৰি আৰু ওৰাং সামূহিক স্বাস্থ্য কেন্দ্ৰৰ লগতে মহলীয়াপাৰা আদৰ্শ চিকিৎসালয়ত এই প্ৰতিষেধক প্ৰদান কাৰ্যসূচী ৰূপায়ণ কৰা হয়। মৰিগাঁও জিলাত আজি আয়ুক্ত অনামিকা তিৱাৰীয়ে এই প্ৰতিষেধক প্ৰদান কাৰ্যসূচীৰ পৰ্যালোচনা কৰে। এই কাৰ্যসূচীৰ পৰা যাতে এগৰাকীও কিশোৰী বাদ পৰি নাযায় তাৰ বাবে উপযুক্ত ব্যৱস্থা ল'বলৈ আয়ুক্তগৰাকীয়ে সংশ্লিষ্টসকলক আহ্বান জনায়। বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্ৰাঘ্য সংৰক্ষণ ক্ষেত্ৰ আজিৰে পৰা পৰ্যটকৰ বাবে বন্ধ কৰা হৈছে। বাৰিষা আৰু বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি উদ্যান কৰ্তৃপক্ষই এই সিদ্ধান্ত গ্ৰহণ কৰে। তথ্য অনুসৰি 2025-26 পৰ্যটন বৰ্ষত উদ্যানখনলৈ 468,000 অধিক পৰ্যটকৰ আগমন হয়। ইয়াৰ ভিতৰত 4.5% বিদেশী পৰ্যটক আছে। অক্টোবৰ নৱেম্বৰত ৰাষ্ট্ৰীয় উদ্যানখন পুনৰ পৰ্যটকৰ বাবে মুকলি কৰা হ'ব। তেজপুৰত পূৰ্বৰ দৰে এই বছৰো অহা 6 আৰু 7 জুনত তেজপুৰ লিচু মহোৎসৱ অনুষ্ঠিত হ'ব। আজি শোণিতপুৰ জিলাৰ আয়ুক্ত আনন্দ কুমাৰ দাসে লিচু মহোৎসৱ হ'বলগীয়া পৰুৱা লিচু বাগিচা আৰু পল্টন পুখুৰী লিচু বাগিচা পৰিদৰ্শন কৰে। তেওঁৰ সৈতে টেৰীৰ জ্যেষ্ঠ বিষয়া ডঃ দীপাংকৰ চহৰীয়া ক্ষুদ্ৰ অনুদান কাৰ্যসূচীৰ ৰাষ্ট্ৰীয় সমন্বয়ক মনীষ কুমাৰ পাণ্ডে, সহকাৰী আয়ুক্ত অৰ্ণৱ বৰগটকী, মহকুমা কৃষি বিষয়া ডঃ জাকিৰ হুছেইন আৰু অন্যান্য বিভাগীয় বিষয়াসকল আছিল। পৰিদৰ্শনৰ সময়ত দলটোৱে লিচু মহোৎসৱৰ জৰিয়তে লিচু খেতিয়কৰ বাবে বজাৰ সংযোগ নিশ্চিত কৰা, কৃষকৰ অংশগ্ৰহণ বৃদ্ধি কৰা, তেজপুৰৰ লিচুক বিশ্বৰ প্ৰেক্ষাপটত পৰিচয় কৰি দিয়াদি বিষয়ত আলোকপাত কৰে। পৰিষ্কাৰ শক্তিৰ যাত্ৰাত ভাৰতে ঐতিহাসিক মাইলৰ খুঁটিত উপনীত হৈছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত কেন্দ্ৰীয় নতুন আৰু পুনৰ নবীকৰণ শক্তি দপ্তৰৰ মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে কয় যে প্ৰধানমন্ত্ৰী সূৰ্যঘৰ আঁচনিৰ অধীনত দেশৰ 40 লাখ পৰিয়ালত সৌৰ শক্তিৰ আওতালৈ অনা হৈছে। তেওঁ লগতে কয় যে এই পুনৰ নবীকৰণ শক্তি আঁচনিৰ জৰিয়তে নাগৰিকসকল শক্তিৰ গ্ৰাহকৰ পৰা শক্তিৰ উৎপাদকলৈ ৰূপান্তৰ হৈছে। এই আঁচনিৰ জৰিয়তে পৰিয়ালসমূহৰ বিদ্যুৎ ব্যয় হ্ৰাস কৰাৰ লগতে পৰিয়ালসমূহে চৰকাৰৰ ৰাজসাহায্যৰ দ্বাৰা উপকৃত হৈ বিদ্যুৎ ব্যয় শূন্য কৰিবলৈ সমৰ্থ হৈছে। পৰৱৰ্তী বাতৰি শুনক অৰুণিমা গোস্বামীৰ পৰা।
0: গুৱাহাটী মহানগৰীৰ সমীপৱৰ্তী ডিমৰিয়াৰ তেতেলিয়াত আজি পুৱা সংঘটিত দুৰ্ঘটনাত এখন গাড়ীয়ে ৰাষ্ট্ৰীয় ঘাইপথত ৰখাই থোৱা এখন ট্ৰাকত খুন্দা মৰাৰ ফলতে এই দুৰ্ঘটনাটো সংঘটিত হয়। নিহত লোকসকলক লিগি বাৰাছা, তেওঁৰ পত্নী কুংগা ডাইমা আৰু তেওঁলোকৰ দুটি সন্তান কাৰ্মা চিৰাপ খিৰিমি আৰু গিমিৰা বাৰাছা বুলি চিনাক্ত কৰা হৈছে। এটা নিৰ্মীয়মান শৌচালয়ৰ টেংকিত সোমাই তিনিজন লোকৰ মৃত্যু হোৱাৰ লগতে এজনক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। মৃত লোক তিনিজনক যোশক ৰাভা, কৃষ্ণ ৰয় আৰু দীপ দাস বুলি চিনাক্ত কৰা হৈছে। কেইবামাহো ধৰি বন্ধ হৈ থকা টেংকিটো পৰিষ্কাৰ কৰাৰ বাবে লোককেইজনে প্ৰৱেশ কৰাৰ পাছতে এই শোকাবহ ঘটনাটো ঘটে। আনহাতে এই ঘটনাত গুৰুতৰভাৱে অসুস্থ হৈ পৰা বাজপেয়ী ৰাভা নামৰ এজন লোকক কলকাতাৰ শ্বহীদ নিধাৰুৰাম অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ব্যৱসায়ী মণিকা সোণোৱাল নামৰ যুৱতীগৰাকীৰ মৃত্যু হয়। ফল মূলৰ ৰসৰ ব্যতিক্ৰমী ব্যৱসায় কৰি জনপ্ৰিয় হৈ পৰা মণিকাক যোৱা নিশা স্কুটিৰ পৰা পৰি যোৱাৰ পাছত এখন অচিনাক্ত বাহনে খুন্দিওৱাত গুৰুতৰভাৱে আহত হয়। পাছত যুৱতীগৰাকীক ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ হস্পিটেললৈ নিয়া হয় যদিও চিকিৎসালয়ত তেওঁক মৃত ঘোষণা কৰা হয়। ঢকুৱাখনাৰ হোমেন বৰগোহাঁই ন্যাসৰ উদ্যোগত আয়োজিত প্ৰেৰণাৰ এপোষা শীৰ্ষক কাৰ্যসূচীলানিৰ শেষৰটো অনুষ্ঠান আজি ধেমাজিৰ মাছখোৱা টাউন হাইস্কুলত অনুষ্ঠিত হয়। অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বিশিষ্ট কথাশিল্পী হোমেন বৰগোহাঁইৰ মৃত্যু বাৰ্ষিকীৰ সৈতে সংগতি ৰাখি আয়োজিত এই অনুষ্ঠানত ন্যাসৰ সচিব সেৱক চন্দ্ৰ চুতীয়া, ঢকুৱাখনা আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ কল্পনা গগৈকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে সাহিত্যিকগৰাকীৰ জীৱন আৰু কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰে। বাক্সা জিলাৰ ডি আৰ ডি এৰ সন্মিলন কক্ষত আজি জিলা উন্নয়ন সমিতিৰ এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। বি টি চিৰ সচিব তথা বাক্সা জিলাৰ প্ৰভাৰী মানক দাসৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত জিলাখনৰ বিভিন্ন বিভাগৰ মুৰববীসকলে অংশ লয়। বৈঠকত বিভাগীয় মুৰববীসকলে জিলাখনত চলি থকা বিভিন্ন আঁচনি আৰু প্ৰকল্পৰ বৰ্তমানৰ স্থিতি সন্দৰ্ভত সচিবগৰাকীক অৱগত কৰে। তেওঁ জিলাখনত চলি থকা উন্নয়নমূলক কাম কাজসমূহ ফলপ্ৰসূভাৱে ৰূপায়ণ কৰাৰ বাবে আৰু বিভিন্ন বিভাগৰ মাজত সমন্বয় ৰক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। অপাৰেচন সিন্দুৰৰ প্ৰথম বাৰ্ষিকী উপলক্ষে আই আই টি গুৱাহাটীয়ে আজি মাউণ্টেইন আৰ্টিলাৰী ব্ৰিগেডৰ সৈতে প্ৰতিষ্ঠানটোৰ চৌহদত এটা স্মাৰক কাৰ্যসূচীৰ আয়োজন কৰে। আই আই টি গুৱাহাটীয়ে বৈচিত্ৰ আৰু সমতা কোষৰ উদ্যোগত আয়োজিত অনুষ্ঠানত ব্ৰিগেডাৰ কামাণ্ডাৰ সেনা পদকপ্ৰাপ্ত জি এছ গ্ৰেব্ৰালে বিশেষ বক্তৃতা প্ৰদান কৰে। বক্তৃতাত জটিল পৰিস্থিতিত সিদ্ধান্ত গ্ৰহণ, প্ৰতিকূলতাৰ সৈতে খাপ খোৱা আৰু ভৱিষ্যমুখী সমাজ গঢ়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ বিষয়সমূহত আলোকপাত কৰা হয়। অনুষ্ঠানত অপাৰেচন সিন্দুৰৰ সৈতে জড়িত প্ৰতিগৰাকী ব্যক্তিৰ ত্যাগ আৰু

1987 চনৰ 1 জানুৱাৰীত তেওঁ চাকৰিত যোগদান কৰিছিল। আজি আকাশবাণী গুৱাহাটী কেন্দ্ৰত আয়োজিত এটা অনুষ্ঠানত শ্ৰীবৰ্মনক বিদায় সম্ভাষণ জনোৱা হয়। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ কাইলৈ নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত 2047 চনৰ বিকশিত ভাৰতৰ লক্ষ্য আৰু জনগাঁথনিগত সুযোগৰ সম্ভাৱনা শীৰ্ষক এটা আলোচনা প্ৰচাৰ কৰা হ'ব। এই আলোচনাত সমল ব্যক্তি হিচাপে অংশ ল'ব IIT গুৱাহাটীৰ স্কুল অব বিজনেছৰ সহযোগী অধ্যাপক ডঃ কুলদীপ বৈশ্যই। আলোচনাৰ আগ ধৰিব পৰিস্মিতা দিহিঙীয়া আৰু জিন্তিৰাণী ডেকাই। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি নিউ চণ্ডীগড়ত হ'বলগীয়া দ্বিতীয়খন কোৱালিফায়াৰত ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। খেলখনৰ বিজয়ী দলটোৱে দেওবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া ফাইনেলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ সন্মুখীন হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। ভাৰত বিশ্ব শক্তি হিচাপে পৰিগণিত হোৱাৰ ক্ষেত্ৰত তৃণমূল পৰ্যায়ৰ উন্নয়নে গুৰুত্বপূৰ্ণ ভূমিকা ল'ব বুলি কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী অধ্যাপক এছ পি সিং বাঘেলৰ প্ৰকাশ। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন উচ্চ ন্যায়ালয়ৰ নাকচ। বিভিন্ন জিলাত লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ গৃহ তালিকা আৰু গৃহ পিয়ল সম্পৰ্কীয় প্ৰশিক্ষণ অব্যাহত। দেশত ৰন্ধন গেছ, পেট্ৰল আৰু ডিজেলৰ যোগান পৰ্যাপ্ত পৰিমাণে আছে বুলি কেন্দ্ৰীয় চৰকাৰৰ পুনৰ প্ৰকাশ। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ দ্বিতীয়খন কোৱালিফায়াৰত আজি ৰাজস্থান ৰয়েলছ আৰু গুজৰাট টাইটানছ মুখামুখি। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। এইখিনিতে শুনক আমাৰ কেন্দ্ৰৰ কাইলৈৰ অনুষ্ঠান পৰিস্থিতি। কাইলৈ আমাৰ অনুষ্ঠান মুকলি কৰা হ'ব 5:55 6:00 হিন্দীত আৰু 6:05 ইংৰাজীত বাতৰি শুনিবলৈ পাব। 6:15 ভক্তিমূলক গীতৰ অনুষ্ঠান উপাসনা। 6:30 ৰেডিঅ' আত্মকথা সোঁৱৰণীৰ বালিচৰ এই শীৰ্ষক অনুষ্ঠানটিত অৰুণ শৰ্মাৰ সৈতে হোৱা কথা বতৰাৰ প্ৰথম খণ্ডটি শুনিবলৈ পাব। কথা বতৰাত অংশগ্ৰহণ কৰিব কমল শৰ্মাই। 7:00 নিয়োগ বাতৰি। 7:05 অসমীয়াত বাতৰি শুনিবলৈ পাব। 7:15 সুপ্ৰভাত অনুষ্ঠানটি আগবঢ়াব গীতামণি শৰ্মাই। 7:30 গীতৰ অনুষ্ঠান মূৰ্চনা শুনিবলৈ পাব। 8:00-9:20 আকাশবাণী দিল্লী আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অনুষ্ঠান আমাৰ কেন্দ্ৰযোগে ৰিলে কৰি শুনোৱা হ'ব। 9:20 শুনিবলৈ পাব ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান আপুনি বিচৰা গীত। 10:00 সাক্ষাৎকাৰ ভিত্তিক অনুষ্ঠান শুনিবলৈ পাব। তাৰ পিছতেই প্ৰচাৰ কৰা হ'ব গীতৰ অনুষ্ঠান। 11:00 বিয়লি 4:29 আকাশবাণী দিল্লী আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অনুষ্ঠান আমাৰ কেন্দ্ৰযোগে ৰিলে কৰি শুনোৱা হ'ব। বিয়লি 4:30 প্ৰচাৰ কৰা হ'ব যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱ তৰংগ। 5:00 হিন্দীত বাতৰি শুনিবলৈ পাব। 5:05 বিবিধ ভাৰতীৰ অনুষ্ঠানসমূহ শুনিবলৈ পাব। 5:15 অসমীয়াত বাতৰি শুনিবলৈ পাব। 5:25 প্ৰচাৰ কৰা হ'ব আমৈ। 5:45 শুনিবলৈ পাব নাম। 6:00 অসমীয়াত বাতৰি শুনিবলৈ পাব। 6:10 আগবঢ়োৱা হ'ব কৃষক শ্ৰোতাৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান কৃষকবাণী। 6:45 সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব। 7:05 প্ৰচাৰ কৰা হ'ব এটি সমবেত কণ্ঠৰ গীত। 7:10 অসমীয়াত বাতৰি শুনিবলৈ পাব ঋতু বিকাশ বৰাৰ কণ্ঠৰ দুটি আধুনিক গীত প্ৰচাৰ কৰা।

হ'ব 7:20 7:30 হিন্দী বোলছবি গীতৰ অনুষ্ঠান সুৰ লহৰী, নিশা 8:00 অসমীয়া বাতৰিৰ মুখ্যাংশ শুনিবলৈ পাব, 8:02 বিয়লিৰ ৰং এই শীৰ্ষক অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ব, 8:32 শুনিবলৈ পাব শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান, এই অনুষ্ঠানত কাইলৈ শুনিবলৈ পাব চেহনাই বাদন ৰাগ মালহাৰ, চেহনাই বজাব ওস্তাদ বিছমিল্লা খান আৰু সংগীসকলে, নিশা 8:45 সমাচাৰ সন্ধ্যা আৰু 9:00 ইংৰাজীত বাতৰি শুনিবলৈ পাব, 9:15 গীতৰ অনুষ্ঠান, 9:25 নিশাৰ আঞ্চলিক বাতৰি, নিশা 9:30 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান শুনিবলৈ পাব, নিশা 10:00 আমাৰ কাইলৈৰ অনুষ্ঠান সামৰা হ'ব। আকাশবাণী নগাঁও এতিয়া আগবঢ়াইছোঁ এটি সমবেত কণ্ঠৰ গীত, গীতৰ কথা কীৰ্তিকমল ভূঞাৰ।

সমবেত কণ্ঠৰ গীতটি শুনিলে এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। খন্তেক পিছতেই অসমীয়াত বাতৰি শুনিবলৈ পাব।

ಏಯಾ ಆಕಾಶವಾಣಿ. বাতৰি পঢ়িছো মই মৃদুস্মিতা শৰ্মাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, দেশত বৰ্তমান পৰ্যাপ্ত পৰিমাণৰ পেট্ৰল, ডিজেল আৰু ৰন্ধন গেছ মজুত আছে বুলি পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে সীমান্তক সুৰক্ষিত কৰাৰ লগতে অবৈধ অনুপ্ৰৱেশত বাধা প্ৰদান কৰাটো দেশৰ বৰ্তমানৰ ভৌগোলিক নিৰাপত্তাৰ বাবে অতি প্ৰয়োজন। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে অনুপ্ৰৱেশৰ ফলত ৰাজ্যখনৰ জনগাঁথনিৰ ওপৰত পৰা প্ৰভাৱৰ বাবে উদ্বিগ্নতা প্ৰকাশ কৰিছে। মেঘালয়ৰ ৰাজ্যসভা আসনৰ বাবে অহা 18 জুনত দ্বিবাৰ্ষিক নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি নিউ চণ্ডীগড়ত হ'বলগীয়া দ্বিতীয়খন কোৱালিফাইৰ পাছত

ইটং বাতৰি। দেশত বৰ্তমান পৰ্যাপ্ত পৰিমাণৰ পেট্ৰল, ডিজেল আৰু ৰন্ধন গেছ মজুত আছে আৰু শোধনাগাৰসমূহে উৎকৃষ্টমানৰ সেৱা আগবঢ়াইছে। নতুন দিল্লীত আজি অনুষ্ঠিত আন্তঃ মন্ত্ৰালয় পৰ্যায়ৰ এখন সংবাদমেলত অংশগ্ৰহণ কৰি পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ যুটীয়া সচিব সুজাতা শৰ্মাই কয় যে বৰ্তমান প্ৰতিদিনে 92,000 মেট্ৰিক টন প্ৰাকৃতিক গেছ উৎপাদন হৈ আছে আৰু এই পৰিমাণ সৰ্বোচ্চ বুলি উল্লেখ কৰিব পাৰি। তেওঁ লগতে জানিবলৈ দিয়ে যে প্ৰাকৃতিক গেছৰ বিতৰণৰ ক্ষেত্ৰত কোনোধৰণৰ নাটনি হোৱা নাই। খুচুৰা বিক্ৰী কেন্দ্ৰসমূহৰ বিষয়ে জানিবলৈ দি তেওঁ কয় যে পেট্ৰলৰ ক্ষেত্ৰত 150খন জিলাত বৰ্তমানে 30% আৰু 156খন জিলাত এই উৎপাদন 30%তকৈ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। শ্ৰীমতী শৰ্মাই লগতে চৰকাৰে বৰ্তমানৰ পৰিস্থিতি নিৰীক্ষণ কৰি থকা বুলিও জানিবলৈ দিয়ে। বন্দৰ, জাহাজ আৰু জল পৰিবহণ মন্ত্ৰালয়ৰ সচিব উপেশ কুমাৰ শৰ্মাই কয় যে মন্ত্ৰালয়ে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়, বৈদেশিক কূটনৈতিক বিভাগ আৰু সামুদ্ৰিক নিৰাপত্তাৰ অংশীদাৰসকলৰ সৈতে সহযোগিতা ৰাখি কাম কৰি আছে। তেওঁ লগতে জানিবলৈ দিয়ে যে হৰ্মুজ প্ৰণালীৰ পৰা খাৰুৱা তেল কঢ়িওৱা নিচোজ কেৰোজ জাহাজখনে সুৰক্ষিতভাৱে যাত্ৰা আৰম্ভ কৰিছে আৰু 3 জুনত বিশাখাপট্টনম পাবহি বুলি আশা কৰা হৈছে। উল্লেখযোগ্য যে এই জাহাজখনে প্ৰায় 2,70,000 মেট্ৰিক টন খাৰুৱা তেল কঢ়িয়াই আনিছে। তেওঁ লগতে কয় যে সাগৰীয় অঞ্চলৰ বাণিজ্যৰ সৈতে জড়িত ভাৰতীয় লোকসকল বৰ্তমান নিৰাপদ আৰু জাহাজখন কঢ়িয়াই অনাৰ সময়ত এই লোকসকলে কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সন্মুখীন হোৱাৰ কথা পোহৰলৈ অহা নাই। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে সীমান্ত সুৰক্ষিত কৰাৰ লগতে অবৈধ অনুপ্ৰৱেশত বাধা প্ৰদান কৰাটো দেশৰ বৰ্তমানৰ ভৌগোলিক নিৰাপত্তাৰ বাবে অতি প্ৰয়োজন। সংবেদনশীল বুলি বিবেচিত ভাৰত পাকিস্তান সীমান্তৱৰ্তী এলেকাৰ গুজৰাট আৰু ভূজ অঞ্চলৰ C7 আৰু C13 সীমা চাউনী ভ্ৰমণ কৰি তাত উপস্থিত হোৱা সেনা আৰু জনসাধাৰণক উদ্দেশ্যি মন্ত্ৰীজনে এইদৰে উল্লেখ কৰে। শ্ৰীশ্বাহে লগতে কয় যে কেন্দ্ৰীয় চৰকাৰে ড্ৰোন, ৰেডাৰ, উন্নত

0: আৰু সীমা সুৰক্ষাৰ দৰে ব্যৱস্থাত অহৰহ আধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰিছে। যোৱা 6 দশক ধৰি অবিৰতভাৱে প্ৰথম শাৰীৰ প্ৰতিৰক্ষা সেনানী হিচাপে সেৱা আগবঢ়াই অহা সীমা সুৰক্ষা বাহিনীৰ জোৱানসকলৰ তেওঁ প্ৰশংসা কৰে। লগতে দেশৰ বাবে শ্বহীদ হোৱা 2000তকৈ অধিক সেনাৰ আত্মবলিদানৰ কথা স্মৰণ কৰি তেওঁলোকলৈ তেওঁ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। তেওঁ লগতে পূৰ্বৰ সংবেদনশীল চাৰ্ক্ৰিক আৰু হাৰামী নালাৰ ওপৰত বৰ্তমান তীক্ষ্ণ দৃষ্টি ৰখা হৈছে বুলি জানিবলৈ দি কয় যে এই অঞ্চললৈ যাব পৰাকৈ বৰ্তমান বাট পথ সুচল কৰি তোলা হৈছে আৰু অহা 2 বছৰৰ ভিতৰত দেশৰ বাহিৰৰ যিকোনো উৎসৰ পৰা পাব পৰা ভাবুকিৰ সঠিক প্ৰত্যুত্তৰ দিব পৰা যাব। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে অনুপ্ৰৱেশৰ ফলত ৰাজ্যখনৰ জনগাঁথনিৰ ওপৰত পৰা প্ৰভাৱৰ বাবে উদ্বিগ্নতা প্ৰকাশ কৰিছে। নাবান্নাত আজি ৰাজ্যিক সচিবালয়ত মুখ্য লোকপিয়ল বিষয়াসকলৰ সন্মিলন মুকলি কৰি শ্ৰীঅধিকাৰীয়ে কয় যে পূৰ্বৰ চৰকাৰখনে ৰাজ্যৰ অনুপ্ৰৱেশৰ সমস্যাটো সমাধানৰ বাবে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিলে। তেওঁ লগতে কয় যে কেন্দ্ৰীয় চৰকাৰৰ পৰা নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে পত্ৰ লাভ কৰাৰ পিছতো তৃণমূল প্ৰশাসনে লোকপিয়ল অভিযান আৰম্ভ কৰাৰ কোনো পদক্ষেপ গ্ৰহণ নকৰিলে। অনুপ্ৰৱেশৰ ফলত সীমান্তৱৰ্তী জিলাসমূহ অতি বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে লোকপিয়লৰ জৰিয়তে লাভ কৰা তথ্যসমূহ নীতি প্ৰণয়ন আৰু বিভিন্ন কল্যাণমূলক আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা যাব। বৰ্তমানৰ ৰাজ্য চৰকাৰখনে ভাৰত বাংলাদেশ সীমান্ত অঞ্চলত কাঁইটীয়া তাঁৰৰ বেৰ নিৰ্মাণৰ বাবে ইতিমধ্যে সীমান্ত সুৰক্ষা বাহিনীক দায়িত্ব দিছে বুলি তেওঁ উল্লেখ কৰে। পশ্চিমবংগত লোকপিয়ল অভিযানৰ সঞ্চালক ডঃ ৰশ্মি কামালে সংবাদ মাধ্যমৰ আগত কয় যে এইবাৰ প্ৰথমবাৰৰ বাবে ডিজিটেল ব্যৱস্থাৰে লোকপিয়ল অভিযান আৰম্ভ কৰা হ'ব, য'ত ৰাজ্যৰ জনসাধাৰণে স্বগণনা প্ৰক্ৰিয়াৰ জৰিয়তে এই অভিযানত ভাগ ল'ব পাৰিব। পশ্চিমবংগত 1 আগষ্টৰ পৰা 15 আগষ্টলৈকে স্বগণনা প্ৰক্ৰিয়া ৰূপায়ণ কৰা হ'ব। ইয়াৰ পিছতে 16 আগষ্টৰ পৰা 14 ছেপ্টেম্বৰলৈকে গৃহপিয়লৰ প্ৰথম পৰ্যায় সম্পন্ন কৰা হ'ব। এই পৰ্যায়ত বিশেষ প্ৰশ্ন সম্বলিত তালিকাৰ জৰিয়তে তথ্যসমূহ আহৰণ কৰা হ'ব। লোকপিয়ল অভিযানৰ বাবে 24 ঘণ্টীয়া ৰাষ্ট্ৰীয় হেল্পলাইন নম্বৰ 1855 সক্ৰিয় কৰি তোলা হৈছে। ৰাজ্যখনৰ লোকপিয়ল সম্বন্ধীয় তথ্যৰ বাবে এটা বিশেষ ৱেবছাইটো মুকলি কৰা হৈছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানে কৃষকসকলে যাতে পৰ্যাপ্ত বীজ লাভ কৰে তাৰ বাবে দেশত 1,74,000 কুইণ্টল বীজ মজুত ৰখা হৈছে বুলি উল্লেখ কৰিছে। নতুন দিল্লীত খাৰিফ অভিযান 2026 সন্দৰ্ভত অনুষ্ঠিত ৰাষ্ট্ৰীয় কৃষি সন্মিলনৰ দ্বিতীয় দিনা সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে এই পৰ্যন্ত 9,76,000 কৃষকক পৰিচয় পত্ৰ প্ৰদান কৰা হৈছে। তেওঁ কৃষকসকলে বিভিন্ন আঁচনিৰ সুবিধা লাভৰ আবেদনৰ বাবে অন্য কোনো তথ্যপাতিৰ প্ৰয়োজন নাই বুলিও উল্লেখ কৰিছে। শ্ৰীচৌহানে সাৰ বিতৰণৰ প্ৰক্ৰিয়াৰ স্বচ্ছতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে কলা বজাৰ ৰোধ কৰাৰ লগতে কৃষকসকলে যাতে সময়মতে সাৰ লাভ কৰে তাৰ বাবে এই প্ৰক্ৰিয়া স্বচ্ছ হোৱাটো অতি গুৰুত্বপূৰ্ণ। কৃষকসকলৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে চৰকাৰ দৃঢ় প্ৰতিজ্ঞ বুলিও তেওঁ উল্লেখ কৰে। শ্ৰীচৌহানে কৃষকসকলৰ সমাধান নোহোৱাকৈ পৰি ৰোৱা কিষাণ ক্ৰেডিট কাৰ্ডৰ বিষয়টো পৰ্যালোচনা কৰাৰ বাবে ৰাজ্য চৰকাৰসমূহক আহ্বান জনায়। খাদ্য শস্যৰ উৎপাদনৰ ক্ষেত্ৰত ভাৰতে অভাৱনীয় সফলতা লাভ কৰিছে বুলি উল্লেখ কৰি শ্ৰীচৌহানে কয় যে দেশৰ মুঠ খাদ্য শস্যৰ উৎপাদন সৰ্বাধিক প্ৰায় 360 মিলিয়ন টনতকৈ অধিক হৈছে। মন্ত্ৰীগৰাকীয়ে ৰাজ্যসমূহৰ কৃষিমন্ত্ৰী, জ্যেষ্ঠ বিষয়া, বিজ্ঞানী আৰু প্ৰগতিশীল কৃষকসকলৰ সৈতে ভাৰতীয় কৃষি ব্যৱস্থাৰ বিকাশ সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনাতো মিলিত হয়। মেঘালয়ৰ ৰাজ্যসভা আসনৰ বাবে অহা 18 জুনত দ্বিবাৰ্ষিক নিৰ্বাচন অনুষ্ঠিত হ'ব। মুখ্য নিৰ্বাচনী বিষয়া ৰাজনৈতিক দলসমূহৰ সৈতে অনুষ্ঠিত দ্বিবাৰ্ষিক নিৰ্বাচন সম্বন্ধীয় বৈঠকৰ পাছতে এই কথা ঘোষণা কৰে। উল্লেখযোগ্য যে বৰ্তমানৰ মেঘালয়ৰ ৰাজ্যসভাৰ সাংসদৰ কাৰ্যকাল অহা 21 জুনত পৰিব। অহা 1 জুনত মনোনয়ন প্ৰক্ৰিয়া আৰম্ভ হ'ব। 8 জুন মনোনয়ন দাখিলৰ অন্তিম দিন। 9 জুনত মনোনয়ন পৰীক্ষা কৰা হ'ব। 18 জুনত পুৱা 9 বজাৰ পৰা বিয়লি 4 বজালৈ ভোটগ্ৰহণ কৰা হ'ব আৰু একেদিনা সন্ধিয়া 5 উচ্চতম ন্যায়ালয়ে আজি অংশগ্ৰহণ কৰিবলৈ অনুমতি দিছে। ন্যায়াধীশ এছ নৰ পীঠে ৰেছলিং ফেডাৰেশ্যন অফ ইণ্ডিয়াই দিল্লী উচ্চ ন্যায়ালয়ৰ এটা শুনানিৰ বিৰুদ্ধে আগবঢ়োৱা এক আবেদনৰ বিচাৰ হিচাপে এই নিৰ্দেশ জাৰি কৰে। উচ্চতম ন্যায়ালয়ৰ এখন বিচাৰপীঠে কয় যে ৰেছলিং ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ নীতি অনুসৰি বিবেচনাভীনভাৱে মাতৃত্বৰ বিৰতিৰ পাছত ঘূৰি অহা ফগতৰ দৰে এগৰাকী বিখ্যাত খেলুৱৈক আঁতৰাই ৰখাটো দুৰ্ভাগ্যজনক। বিচাৰপীঠখনে লগতে কয় যে ফগতৰ এগৰাকী উজ্জ্বল খেলুৱৈৰ বাবে মাতৃত্ব যাতে হেঙাৰ হিচাপে থিয় দিব নোৱাৰে সেই বিষয়ে আইনগতভাৱে বিচাৰ কৰি চাব লাগে। উল্লেখযোগ্য যে ফগতে ৰেছলিং ফেডাৰেশ্যন অব ইণ্ডিয়াৰ বাছনি প্ৰক্ৰিয়াৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল। এই প্ৰক্ৰিয়াত 2026 বৰ্ষৰ এছিয়ান গেমছৰ বাছনিমূলক পৰীক্ষণত ফগতৰ অংশগ্ৰহণৰ ওপৰত বাধা আৰোপ কৰা হৈছিল। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি নিউ চণ্ডীগড়ত অনুষ্ঠিত হ'বলগীয়া দ্বিতীয়খন কোৱালিফায়াৰত ৰাজস্থান ৰয়েলছ গুজৰাট টাইটান্সৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। টছত জিকি ৰাজস্থান ৰয়েলছে প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লয়। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। দেশত বৰ্তমান পৰ্যাপ্ত পৰিমাণৰ পেট্ৰল, ডিজেল আৰু ৰন্ধন গেছ মজুত আছে বুলি পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে সীমান্ত সুৰক্ষিত কৰাৰ লগতে অবৈধ অনুপ্ৰৱেশত বাধা প্ৰদান কৰাটো দেশৰ বৰ্তমানৰ ভৌগোলিক নিৰাপত্তাৰ বাবে অতি প্ৰয়োজন। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে অনুপ্ৰৱেশৰ ফলত ৰাজ্যখনৰ আন্তঃগাঁথনিৰ ওপৰত প্ৰভাৱ পৰাৰ বাবে উদ্বিগ্নতা প্ৰকাশ কৰিছে। মেঘালয়ৰ ৰাজ্যসভা আসনৰ বাবে অহা 18 জুনত দ্বিবাৰ্ষিক নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি নিউ চণ্ডীগড়ত হ'বলগীয়া দ্বিতীয়খন কোৱালিফায়িং মেচত ৰাজস্থান ৰয়েলছ গুজৰাট টাইটান্সৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে সামৰণি পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত।
1: বেমাৰ ভাল হোৱাৰ
2: FM বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। এতিয়া আগবঢ়াইছোঁ জুৰিমণি বৰাৰ কণ্ঠৰ দুটি আধুনিক গীত। প্ৰথমে শুনক ভৈৰৱ চন্দ্ৰ বৰদলৈৰ ৰচিত এটি গীত।

জুৰিমণি বৰাৰ কণ্ঠৰ আধুনিক গীত দুটি শুনিলে। আধুনিক গীতৰ অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জত এয়া আকাশবাণী নগাঁও। আৰম্ভ কৰিছোঁ হিন্দী বোলছবি গীতৰ অনুষ্ঠান সুৰলহৰি। অনুষ্ঠানৰ আৰম্ভণিতেই শুনক অনুৰাধা পডবোলেৰ কণ্ঠত দিল হে কি মানতা নেহি বোলছবিৰ এটি গীত।

শ্ৰোতাসকলে সুৰ লহৰী অনুষ্ঠানটি শুনি আছে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক কিশোৰ কুমাৰৰ কণ্ঠত আৰাধনা বুলছবিৰ এটি গীত।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। ভাৰত বিশ্ব শক্তি হিচাপে পৰিগণিত হোৱাৰ ক্ষেত্ৰত তৃণমূল পৰ্যায়ৰ উন্নয়নে গুৰুত্বপূৰ্ণ ভূমিকা ল'ব বুলি কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী অধ্যাপক এছ পি সিং ৱাঘেলে প্ৰকাশ কৰিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অন্যতম অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন নাকচ কৰিছে। অভিযুক্ত শেখৰজ্যোতি গোস্বামীৰ জামিন আবেদনো আজি ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট্ৰেক আদালতে নাকচ কৰে। ৰাজ্যৰ বিভিন্ন জিলাত লোকপিয়ল 2027ৰ গৃহ তালিকা আৰু গৃহ পিয়ল সম্পৰ্কীয় প্ৰশিক্ষণ আৰম্ভ হৈছে। অহা 2 আগষ্টত 2টা পৰ্যায়ত লোকপিয়ল আৰম্ভ হ'ব। বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল বৰষুণ আৰু বানৰ পৰিপ্ৰেক্ষিতত আজিৰে পৰা পৰ্যটকৰ বাবে বন্ধ কৰা হৈছে। অপাৰেচন সিন্দুৰৰ প্ৰথম বাৰ্ষিকী উপলক্ষে আই আই টি গুৱাহাটীয়ে আজি মাউণ্টেইন আৰ্টিলাৰী ব্ৰিগেডৰ সৈতে প্ৰতিষ্ঠানটোৰ চৌহদত স্মাৰক কাৰ্যসূচীৰ আয়োজন কৰে। গুৱাহাটী মহানগৰীৰ সমীপৱৰ্তী ডিমৰিয়াৰ তেতেলিয়াত আজি সংঘটিত এটা পথ দুৰ্ঘটনাত একেটা পৰিয়ালৰ 4জন লোক নিহত হয়। ধেমাজিৰ তেলিজান তিনিআলিত যোৱা নিশা সংঘটিত এটা পথ দুৰ্ঘটনাত উদীয়মান ব্যৱসায়ী মনিকা সোণোৱালৰ মৃত্যু হয়। গোৱালপাৰাৰ গড়াইমাৰী গাঁৱত আজি এটা নিৰ্মীয়মান শৌচালয়ৰ টেংকিত সোমাই 3জন লোকৰ মৃত্যু হয়। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি দ্বিতীয়খন কোৱালিফায়াৰত ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। এতিয়াৰ মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25 বজাত শুনিবলৈ পাব।

এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও আৰম্ভ কৰিছোঁ অসমীয়া গীতৰ অনুষ্ঠান। অনুষ্ঠানৰ আৰম্ভণিতে শুনক বীৰেন্দ্ৰনাথ দত্তৰ কণ্ঠত হীৰেণ ভট্টাচাৰ্যৰ ৰচিত এটি গীত।

শ্ৰোতাসকলে অসমীয়া গীত শুনিছে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক ভূপেন হাজৰিকাৰ কণ্ঠৰ এটি গীত, গীতৰ কথা লক্ষ্মীনাথ বেজবৰুৱাৰ।

সুখী হে কি কমে দুখরে কথা। জেৰেঙা পথাৰত গাঁঠি হাজৰিকাৰ চমতাৰ কোপ খাই খাই জয়মতী ভাগৰি পৰিছে। কোনোবা পথিকে গাইছে দুখৰ কথা, সুৰবিন্যাসত গীতটিত কিছু পশ্চিমীয়া সংগীতৰ প্ৰভাৱ পৰিছে। মালুতিৰে চাকি খোপাতে পিন্ধিলোঁ।

অসমীয়া গীতৰ অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। আকাশবাণী নগাঁও এতিয়া আৰম্ভ কৰিছোঁ ৰাগভিত্তিক হিন্দী বোলছবি গীতৰ অনুষ্ঠান। অনুষ্ঠানৰ আৰম্ভণিটি শুনক মান্না দেৰ কণ্ঠত বাৱৰ্চি বোলছবিৰ এটি গীত।

ৰাগ ভিত্তিক হিন্দী বোলছবি গীতৰ অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জত এয়া আকাশবাণী নগাঁও। খন্তেক পিছতে হিন্দীত আৰু 9 বজাত ইংৰাজীত বাতৰি শুনিবলৈ পাব।

0: নিজৰা অনুষ্ঠানত ইমান পৰে পখিলা লেখটিপিৰ কণ্ঠৰ কাৰ্বি গীত শুনিলে। অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জত এয়া আকাশবাণী নগাঁও। খন্তেক পিছতেই নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অন্যতম অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন আজি নাকচ কৰে। ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে অভিযুক্ত পক্ষ আৰু চৰকাৰী পক্ষৰ যুক্তি শুনাৰ পাছত মহন্তৰ জামিন আবেদন নাকচ কৰে। ন্যায়ালয়ে অভিযুক্ত মহন্তৰ বিচাৰ প্ৰক্ৰিয়াৰ পৰা আঁতৰি যোৱাৰ সম্ভাৱনা, তথ্য প্ৰমাণ নষ্ট কৰা আৰু গোচৰৰ সাক্ষীক প্ৰভাৱান্বিত কৰাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি জামিন আবেদন অগ্ৰাহ্য কৰে। ইয়াৰ পূৰ্বে বাক্সাৰ জিলা কাৰাগাৰত বন্দী হৈ থকা অভিযুক্ত মহন্তৰ জামিন আবেদন সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত কেইবাদিনো ধৰি শুনানি অনুষ্ঠিত হৈছিল। শুনানিকালত জ্যেষ্ঠ অধিবক্তা প্ৰাণ বৰাই অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ সপক্ষে যুক্তি প্ৰদৰ্শন কৰাৰ বিপৰীতে ৰাজ্য চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়াই ইয়াৰ বিৰোধিতা কৰিছিল। উভয়পক্ষৰ যুক্তি শুনাৰ পাছত উচ্চ ন্যায়ালয়ে আজি শ্যামকানু মহন্তৰ জামিন আবেদনৰ ৰায় প্ৰদান কৰে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ন্যায়াধীশ শৰ্মিলা ভূঞাৰ শাস্ত্ৰেক আদালতেও অভিযুক্ত মহন্তৰ জামিন আবেদন নাকচ কৰিছিল। ইপিনে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শেখৰজ্যোতি গোস্বামীৰ জামিন আবেদন আজি ন্যায়াধীশ শৰ্মিলা ভূঞাৰ শাস্ত্ৰেক আদালতে নাকচ কৰে। আন চাৰিগৰাকী অভিযুক্ত অমৃত প্ৰভা মহন্ত, সন্দীপন গাৰ্গ, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাৰ জামিন আবেদনৰ শুনানি আজি ফাষ্টট্ৰেক আদালতত সম্পন্ন হয়। অহা 8 জুনত এই চাৰিগৰাকী অভিযুক্তৰ পুনৰ শুনানি গ্ৰহণ কৰা হ'ব। 2047 চনৰ ভিতৰত ভাৰত বিশ্ব শক্তি আৰু আগশাৰীৰ অৰ্থনীতি হিচাপে পৰিগণিত হোৱাৰ ক্ষেত্ৰত তৃণমূল পৰ্যায়ৰ উন্নয়নে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব বুলি কেন্দ্ৰীয় পঞ্চায়তীৰাজ দপ্তৰৰ ৰাজ্যমন্ত্ৰী অধ্যাপক এছ পি সিং বাঘেলে আজি গুৱাহাটীত প্ৰকাশ কৰে। পঞ্চায়তীৰাজ মন্ত্ৰালয়ৰ উদ্যোগত গুৱাহাটীত আজি সেৱা সে সমৃদ্ধি শীৰ্ষক সেৱা প্ৰদান বিষয়ক এখন আঞ্চলিক কৰ্মশালা উদ্বোধন কৰি শ্ৰীবাঘেলে কয় যে গ্ৰামাঞ্চলৰ জনসাধাৰণৰ সবলীকৰণ দেশৰ উন্নয়নৰ অন্যতম চৰ্ত। তেওঁ প্ৰতিজন ব্যক্তিয়ে প্ৰাপ্য সুবিধা লাভ কৰিব পৰাকৈ পঞ্চায়তীৰাজ ব্যৱস্থা উন্নীত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
2: केंद्रीय पंचायत राज विभाग और असम के पंचायत राज विभाग के पर धन्यवाद देना चाहूंगा कि उन्होंने यहाँ गुवाहाटी में 7 राज्यों का सेवा के द्वारा समृद्धि और सीएससी में क्या क्या काम होते हैं, 300 से ऊपर सर्विस होती हैं। ये सरकार आपके द्वार कंसेप्ट मोदी जी का है। यहाँ विधवा पेंशन, विकलांग पेंशन, वृद्धावस्था पेंशन, जात प्रमाण पत्र, आय प्रमाण पत्र, आधार कार्ड, आयुष्मान कार्ड, किसान सम्मान निधि, प्रधानमंत्री जीवन बीमा सुरक्षा योजना, प्रधानमंत्री जीवन ज्योति योजना, बर्थ सर्टिफिकेट, डेथ सर्टिफिकेट, जो गांव के लोग जिसके लिए करप्शन भी था, अब ये ऑनलाइन है, ये बहुत अच्छा काम है।
1: ৰাজ্যৰ পৰিবহন মন্ত্ৰী চৰণ বৰুৱাই আজি গুৱাহাটী মহানগৰীৰ যান বাহন চলাচল ব্যৱস্থা পৰ্যবেক্ষণ কৰে। তেওঁ মহানগৰীখনৰ বৈদ্যুতিক বাছসমূহৰ চলাচলৰ বুজ লোৱাৰ বাবে এনে বাছত ভ্ৰমণ কৰে। মন্ত্ৰীগৰাকীয়ে যাত্ৰী আৰু চালকসকলৰ পৰা সা সুবিধাসমূহৰ বুজ লয়। ইপিনে শিৱসাগৰ জিলা পৰিবহন বিভাগৰ উদ্যোগত জিলাখনত যান বাহন আইন আৰু নিয়মাৱলী উলংঘাকাৰীসকলৰ বাবে থিতাতে পৰামৰ্শদান কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। জিলা পৰিবহন বিষয়া হীৰকজ্যোতি ডেকাৰ নেতৃত্বত এই কাৰ্যসূচী লোৱা হৈছে। ইয়াৰ দ্বাৰা যান বাহন আইন উলংঘাৰ ঘটনা ৰোধ কৰাৰ লগতে পথ দুৰ্ঘটনা হ্ৰাস কৰাৰ লক্ষ্য লোৱা হৈছে। কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আজি যোৰহাট জিলাৰ তিতাবৰত বিজেপিৰ দলীয় কাৰ্যকৰ্তাসকলৰ সৈতে মত বিনিময় কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত বিজেপিৰ তিতাবৰৰ নৱনিৰ্বাচিত বিধায়ক ধীৰাজ গোৱালাক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। শ্ৰীমাৰ্ঘেৰিটাই দলীয় কাৰ্যকৰ্তাসকলৰ সৈতে দলৰ ভৱিষ্যৎ কাৰ্যপন্থা সন্দৰ্ভতো আলোচনাত মিলিত হয়। যোৰহাট জিলাৰ আয়ুক্ত জয় শিৱানীৰ অধ্যক্ষতাত আজি জিলা কৃষি বিভাগৰ এখন গুৰুত্বপূৰ্ণ আন্তঃবিভাগীয় বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত কৃষিখণ্ডৰ বিভিন্ন আঁচনিসমূহৰ সফল ৰূপায়ণ নিশ্চিত কৰাৰ বাবে বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়া হয়। তদুপৰি জলসিঞ্চন, ভূমি, পশুপালন, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আদি বিভাগৰ সৈতে সু সমন্বয় ৰক্ষা কৰি কাম কৰাৰ বাবেও নিৰ্দেশ দিয়া হয়। তেজপুৰত পূৰ্বৰ দৰে এই বছৰো অহা 6 আৰু 7 জুনত তেজপুৰ লিচু মহোৎসৱ অনুষ্ঠিত হ'ব। আজি শোণিতপুৰ জিলাৰ আয়ুক্ত আনন্দ কুমাৰ দাসে লিচু মহোৎসৱ হ'বলগীয়া পৰুৱা লিচু বাগিচা আৰু পল্টন পুখুৰী লিচু বাগিচা পৰিদৰ্শন কৰে। তেওঁৰ সৈতে তেৰীৰ জ্যেষ্ঠ বিষয়া ডঃ দীপাংকৰ চহৰীয়া, ক্ষুদ্ৰ অনুদান কাৰ্যসূচীৰ ৰাষ্ট্ৰীয় সমন্বয়ক মনীষ কুমাৰ পাণ্ডে, সহকাৰী আয়ুক্ত অৰ্ণৱ বৰকটকী, মহকুমা কৃষি বিষয়া ডঃ জাকিৰ হুছেইন আৰু অন্যান্য বিভাগীয় বিষয়াসকলো উপস্থিত আছিল। পৰিদৰ্শনৰ সময়ত দলটোৱে লিচু মহোৎসৱৰ জৰিয়তে লিচু খেতিয়কৰ বাবে বজাৰ সংযোগ নিশ্চিত কৰা, কৃষকৰ অংশগ্ৰহণ বৃদ্ধি কৰা আদি বিষয়ত আলোকপাত কৰে। মাজুলীৰ যুৱ প্রতিযোগিতার আজি অনুষ্ঠিত উদ্বোধনী খেলত মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয় দলে নাহিদ ইলেভেন দলক 44 রানত পরাস্ত করে। মুঠ 30টা দলে ভাগ লওয়া প্রতিযোগিতাখন আনুষ্ঠানিকভাবে মুক্তি করে সমাজকর্মী আনন্দ হাজরিকায়। এটা আঞ্চলিক বাতৰি ইমানেই, পরবর্তী বাতৰি কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।
0: এফএম বেণ্ডৰ 102.7 মেগাহাৰ্জত এয়া আকাশবাণী নগাঁও আৰম্ভ কৰা হৈছে শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। অনুষ্ঠানৰ আৰম্ভণিতে শুনক উস্তাদ বিসমিল্লা খানৰ সেনাইবাদন ৰাগ আলহায়া বিলাৱাল।

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। আকাশবাণী নগাঁও, 4-5 হাজাৰ বিধ ৰাসায়নিক দ্ৰব্য থকা ধপাতত কৰ্কটৰ উপৰিও হৃদৰোগ, যক্ষ্মা আদি ৰোগকে ধৰি অলেখ বেমাৰৰ সৃষ্টিৰ প্ৰত্যক্ষ কাৰণ জড়িত হৈ আছে। আপুনি শুনি আচৰিত হ'ব যে ধপাত সেৱনৰ ফলত বৰ্তমান ভাৰতবৰ্ষত প্ৰতি বছৰে 13 লাখতকৈও অধিক আৰু প্ৰতিদিনে 3,500 জন মানুহৰ ধপাতজনিত ৰোগত মৃত্যু ঘটিছে। ৰাজহুৱা স্থানত ধূমপান নকৰিব, 18 বছৰ তলৰ ল'ৰা ছোৱালীক অথবা তেওঁলোকৰ দ্বাৰা ধপাতজাতীয় সামগ্ৰী বিক্ৰী নকৰাব, শিক্ষানুষ্ঠানৰ 100 গজ পৰিসীমাৰ ভিতৰত যিকোনো ধৰণৰ ধপাতজাতীয় সামগ্ৰীৰ ব্যৱহাৰ নকৰিব। জাপানিজ এনকেফেলাইটিছ, মেলেৰিয়া বা ডেংগুৰ পৰা হাত সাৰিবলৈ কিছুমান সাৱধানতা অৱলম্বন কৰা প্ৰয়োজন। শোৱাৰ সময়ত আঁঠুৱা ব্যৱহাৰ কৰিবলৈ নাপাহৰিব। শৰীৰ সম্পূৰ্ণ ঢাকি ৰখা বস্ত্ৰ পৰিধান কৰিব। জ্বৰ হ'লেই আপোনাৰ তেজ পৰীক্ষা কৰাওক। সদায় সন্ধ্যা ঘৰৰ বাহিৰে ভিতৰে ধোঁৱা দিয়াৰ ব্যৱস্থা কৰক। নিচাযুক্ত দ্ৰব্য সেৱন কৰি কোনো কাৰণতেই গাড়ী নচলাব। পথত সদায় বাওঁফালে অহা যোৱা কৰক। পথৰ ওপৰত বেদখল কৰি দোকান পোহাৰ, গেৰেজ আদি নানান ব্যৱসায় কৰি যানজঁটৰ সৃষ্টি নকৰিব। গাড়ী চালকে আৰু যাত্ৰীসকলে ছিট বেল্ট লগাইহে যাত্ৰা কৰিব।

ওমনাথ, এই একে বেণ্ডতে কাইলৈ পুনৰ আমাৰ অনুষ্ঠান মুকলি কৰা হ'ব পুৱা 5:55 মিনিটত। জয় হিন্দ।